নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ 31 দিন, 1948 খ্ৰীষ্টাব্দৰ শাওনৰ 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 17 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, পম্পা চন্দ্ৰা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। এতিয়া শুনক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত সুৱাগমণি মহন্তৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, খনা দাস আৰু সংগীবৃন্দই গোৱা নাম, ভৱানী ডেকাই গোৱা লোকগীত, পদসিং কোঁৱৰ আৰু লগৰীয়াসকলৰ কণ্ঠত টোকাৰী গীত আৰু শেষত এটি ভজন শুনিলে মৈত্ৰী দাসৰ কণ্ঠত।

0: begin their campaign on the opening day today. In the women's singles, former world champion and 9th seed PV Sindhu will be up against Sophia Noble of Ireland, while the women's doubles duo of Teresa Joly and Gayatri Gopichand will face Paula Lopez and Lucia Rodriguez of Spain in the first round. In the evening, Indian debutante Ayu Shetty will face world number 1 and defending champion Shi Yuqi of China in the men's singles category. In the men's doubles discipline, the ace Indian duo and 5th seeds Sattvik Sairaj Ranki Reddy and Chirag Shetty have already proceeded to the second round after receiving a bye. Meanwhile, the Indian duo of M.R. Arjun and Hariharan Amsakarunan will take on the Irish duo of Scott Gilley and Paul Reynolds. In the mixed doubles category, 15th seed pair of Dhruv Kapila and Tanisha Krasto have also proceeded to the round of 32 after a bye. In men's cricket, India will resume their first innings at the overnight score of 460 for 9 on day 3 of the first test match of the series, the Gal International Stadium in Sri Lanka today. And that is the end of this news bulletin.
1: এয়াকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
2: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে কৰ্তব্য পালন নামৰ এটি প্ৰবন্ধত লিখিছিল, সন্তোষ লাভ কৰিবলৈ কৰ্তব্য পালন এটা প্ৰধান পথ। কৰ্তব্য পালন দেখাত কঠিন কাম, কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হ'লেই সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা নিচিন্তা কৰি বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰুকালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থ'লে পানী নাযায়, সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰবাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'বা, তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু। এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা। বেজি সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজিৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাৱ ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখোঁ, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও এহেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ

0: পহেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজী সুমাবলৈ বাদ দিয়ে, তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব, কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্যে অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি লবা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে, তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব, তেতিয়া বিজ্ঞ বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হবা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: আজিৰ মুকুতামালা সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো পণ্ডিত ৰবিশংকৰৰ সেতাৰবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত ৰবিশংকৰৰ চেতাৰ বাদনত অহিৰ ভৈৰৱ ৰাগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰা শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা 9:30 বজাত নৰেন পাটগিৰি ৰচিত নাটক স্বাধীনতাৰ দুপৰীয়া, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। বিয়লি 5:25 বজাত গণেশ শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ দাহি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন, এই বিষয়ে আলোচ কৰিব ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণাত্ৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। জ্ঞান বিজ্ঞান শুনিবলৈ পাব পুৱা 6:55 বজাত, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰ কৰা হ'ব 7:15 বজাত, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত খগেন মহন্ত, ত্ৰিষাৰাণী শইকীয়া, খগেন মহন্ত আৰু অৰ্চনা মহন্ত, পুলক বেনাৰ্জী আৰু শিখা বৰাৰ কণ্ঠৰ গীত। 9:15 বজাত তামোলপুৰ জিলাৰ ৰেহৰু। নৱজি 20 মিনিটত বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। 10:00 বজাত এটি অনুষ্ঠান হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 মিনিটত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ ন প্ৰতিভাশীতানত হিয়াস্মিতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 মিনিটত গীত আৰু গজলৰ অনুষ্ঠান। 12:30 বজাত সুৰৰ কৰ্মী। আজি দিনৰ 1:10 মিনিট আৰু সন্ধিয়া 7:45 মিনিটত গৌতম শৰ্মাৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ আমজাদ আলী খাঁৰ স্বৰ উৎপাদন ৰাগ ভীম পলাচি, 1:50 অঞ্জলি মেধি বৰুৱাৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ জীৱৰ মৌলিক একক ইয়াৰ তৃতীয় খণ্ড শুনিবলৈ পাব। যুগুতাই আগবঢ়াব অপৰাজিতা বৰকটকীয়ে।

7:05 মৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত শিৱবৰ লং ফ্লেং আৰু লগৰীয়াসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান, চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन, कहानी नहीं बदली स्टाइल गया है बदल, जो कहानियां हम सुनते आए देखते आए अब वही वैसी ही कहानी सुनाएगा डिजिटल।
4: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
5: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: Ya, Kakvani Guwahati Mahabahu.
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰাৰ প্ৰয়োজন। ভূতকত পোৱা এবিধ অতি মূল্যৱান উপাদান হৈছে ভূমি। ভূমিৰ সৃষ্টি শিলৰ অৱক্ষয়ণৰ ফলতে হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শীত, তাপ, বৰষুণ আদিৰ প্ৰভাৱত ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত পূৰ্বে অৱস্থিত শিল আদিৰ পৰা মাটিৰ বা ভূমিৰ সৃষ্টি হয়। সেইবাবে শিলত থকা মণিক ভূমিতো থাকে। তদুপৰি সূক্ষ্ম শিলৰ টুকুৰা, জৈৱিক পদাৰ্থ আদিও থাকে। জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি মাটিত জৈৱিক আৰু অজৈৱিক মাটিৰূপে দুটা ভাগত ভাগ কৰা হৈছে। জৈৱিক মাটিত শতকৰা 20% ওপৰত জৈৱিক পদাৰ্থ থাকে। সেই জৈৱিক পদাৰ্থক হিউমাছ নামে জনা যায়। অজৈৱিক মাটিত শতকৰা 20%তকৈ কম জৈৱিক পদাৰ্থ থাকে। জৈৱিক মাটিৰ উৰ্বৰা শক্তি অজৈৱিক মাটিতকৈ বেছি। মাটিৰ তলত আৰু শিলৰ ওপৰত থকা অংশটো হ'ল অৱভূমি। ইয়াত শিল আৰু মাটিৰ সংমিশ্ৰণৰ তৰপ এটা থাকে। কালক্ৰমত মৃত্তিকা সৃষ্টি প্ৰক্ৰিয়াত ই প্ৰকৃত মাটিলৈ পৰিৱৰ্তিত হয়। মাটি গঠন প্ৰক্ৰিয়াটো গতিশীল প্ৰথা, কিন্তু ইয়াৰ গতি অতি মন্থৰ। 1 ইঞ্চি মাটি গঠন হ'বলৈ ক্ষেত্ৰবিশেষে 300-1000 বছৰ লাগে। উপক্ৰান্তীয় অঞ্চলত আকৌ ই অধিক মন্থৰ। এইবিধ অমূল্য সম্পদ আজি বিভিন্ন ধৰণে অৱক্ষয় তথা প্ৰদূষণৰ গৰাহত পৰিছে। যেতিয়া ভূমিৰ গুণাগুণ নষ্ট হয় বা ইয়াৰ উৎপাদিকা শক্তি কমি যায় বা ইয়াৰ জীৱন ধাৰণ ক্ষমতা হ্ৰাস পায়, তেতিয়াই ইয়াৰ অৱক্ষয় হোৱা বুলি কোৱা হয়। ভূমিমণ্ডলৰ অৱক্ষয়ৰ প্ৰধান কাৰণসমূহ হ'ল গছ কটা, হাবি জংঘল চাফা কৰা, অবৈজ্ঞানিকভাৱে কৰা কৃষিকাৰ্য, কল কাৰখানা আৰু অন্য সহজে পচি নোযোৱা আৰু প্ৰাণীৰ কাৰণে বিষাক্ত পদাৰ্থযুক্ত আৱৰ্জনা পেলোৱা ইত্যাদি। ভূমি অৱক্ষয়ৰ তীব্ৰতা মাটিৰ প্ৰকাৰ, জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। পানীৰ দ্বাৰা ভূমি অৱক্ষয় ঘাইকৈ বেছি বৰষুণ হোৱা আৰু পাহাৰীয়া অঞ্চলত বেছিকৈ পৰিলক্ষিত হয়। ইফালে বতাহৰ প্ৰভাৱত শুকান বা মৰু অঞ্চলত ভূমিৰ বিস্তৰ অৱক্ষয় হয়। মাটিৰ উপৰিভাগতে জৈৱিক পদাৰ্থ থাকে। এই অংশ সাৰুৱা আৰু ঢিলা হয়। গতিকে পানী বা বতাহৰ দ্বাৰা উপৰিভাগৰ মাটি বিচ্যুত হ'লে ভূমি অনুৰ্বৰ আৰু টান হৈ পৰে। পানী যদি বেগেৰে মাটিৰ ওপৰেৰে বৈ যায়, তেন্তে তাত নলাৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত মাটিৰ আন্তঃগাঁথনি ধ্বংস হৈ যায়। পৃথিৱীৰ উপৰিভাগত বছৰি 500-3 কোটি টন মাটি বিচ্যুত হয়। মুঠ অৱক্ষয়ৰ 56%ৰ কাৰক হ'ল পানী আৰু 28%ৰ কাৰক হ'ল বতাহ। আধুনিক যুগৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা অপ্ৰয়োজনীয় বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহে প্ৰতিষ্ঠানবোৰৰ ওচৰে পাজৰে জমা হৈ মাটিক নানাভাৱে কলুষিত কৰি তুলিছে। মাটিত থকা অনুজীৱবোৰে জৈৱ ৰাসায়নিক বৰ্জিত পদাৰ্থক সাধাৰণতে যি উপায়েৰে সাৰলৈ ৰূপান্তৰিত কৰি মাটিক উৰ্বৰ কৰে, ধাতৱ যৌগৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহয়। কাৰণ মাটিতে থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱবোৰে ধাতৱ পদাৰ্থবোৰ গ্ৰহণ কৰি শৰীৰত ধাৰণ কৰাৰ পিছত তাক পৃথক কৰা অত্যন্ত কঠিন হৈ পৰে। তেনেস্থলত ধাতুবোৰ অনুজীৱৰ লগত মাটিতে থাকি যায় আৰু বিষাক্ত প্ৰভাৱ বিস্তাৰ কৰে। ই হ'ল মাটিৰ অন্তৰ্বৰ্তী অৱক্ষয়ৰ অন্যতম। পৃথিৱীৰ অৱক্ষয় হোৱা ভূমিৰ 12% ৰাসায়নিক আৰু 4% ভৌতিক প্ৰক্ৰিয়াৰে নষ্ট হৈছে। অত্যাধিক লৌ থকাৰ কাৰণে অসমৰ ঠাই বিশেষে ধান গছত লৌহ বিক্ৰিয়া হৈ উৎপাদন কমি গৈছে। কিছুমান মাটি আনকি ধান খেতিৰো অনুপযোগী হৈ পৰিছে। মাত্ৰাধিক লৱণ জমা হোৱাৰ কাৰণে উত্তৰ ভাৰতৰ বহু মাটি খেতিয়কে পৰিত্যাগ কৰিছে। কল কাৰখানাৰ পেলনীয়া সামগ্ৰীয়ে ভূমিৰ ৰাসায়নিক ধৰ্মৰ আমূল পৰিৱৰ্তন কৰে। কাৰখানাৰ চূণজাতীয় আৱৰ্জনাই মাটি ক্ষাৰকীয় কৰি তোলে। অন্য কিছুমান আৱৰ্জনাত ভয়াৱহভাৱে বিষাক্ত ক্ৰমিয়াম, মাৰ্কাৰী, কেডমিয়াম আদি কৰি বিভিন্ন ধাতু বেছি পৰিমাণে থাকে। আৱাসিক অঞ্চলত দৈনন্দিন ব্যৱহাৰ্য ঘৰুৱা বস্তুৰ পেলনীয়া অংশই ঘৰৰ ওচৰৰ পাজৰৰ মাটি প্ৰদূষিত কৰে। অৱক্ষয় আৰু প্ৰদূষণ দুয়োটাই আজি মাটিৰ অস্তিত্বৰ কাৰণে ভাবুকি হৈ পৰিছে। প্ৰদূষিত ভূমিক প্ৰদূষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি লোৱাৰ উদ্দেশ্যে বিজ্ঞানীসকলে বিভিন্ন উদ্ভাৱনৰ প্ৰচেষ্টা চলাই গৈছে।

পিষ্ট হৈ পৃথিৱীলৈ অহাৰ পৰা মৃত্যুলৈকে মাতৃৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড়। এনেক্ষেত্ৰত ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰি ভূমি সংৰক্ষণৰ বাবে আমাৰ নিজৰ নিজৰ অৰিহণা আগবঢ়োৱাৰ প্ৰয়োজন আছে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰতে কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। আজি পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ শীৰ্ষ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া ব্ৰিকছৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বিকাশ। কেন্দ্ৰীয় পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰা মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে এই বৈঠকত অধ্যক্ষতাৰ অংশ হিচাপে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ কাৰ্যগোটৰ অধীনত ভাৰতে 4টা অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ চিনাক্ত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ, বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা তথা সক্ৰিয় অৰ্থব্যৱস্থা আৰু অভিযোজন। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লী 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ সন্দৰ্ভত হাতপুথি আৰু ৰাষ্ট্ৰজোৰা ডিজিটেল GI থকাৰ প্ৰমাণ পত্ৰ অভিযান পাছৰ নিৰ্দেশনাৱলী মুকলি কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে এখন বেংক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 17টা পেঞ্চন বিতৰণ বেংকে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে নিজৰ সেৱাসমূহ প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই বছৰৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনিৰ বাবে বাছনি লাভ কৰা 15গৰাকী লোকে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ লগতে পাছপৰ্ট সেৱা কেন্দ্ৰ পুৰণি নিয়মৰ অন্ত পেলাই বৰ্তমানৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ নতুন নিয়ম গঠন, প্ৰশাসনিক আৰু গাণনিক ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ, শক্তি সংৰক্ষণৰ দৰে চৰকাৰৰ বিভিন্ন অভিলাষী প্ৰকল্পত অংশ লৈছিল। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত অথবা অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই 3টা বিষয়ৰ প্ৰশ্নকাকতত ভালেমান ক্ৰুটি থকা বুলি অভিযোগ উঠাৰ পাছতে সংস্থাটোৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। NTA প্ৰকাশ কৰা মতে অহা 9 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে একেদিনাই বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বাণিজ্য বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমাজশাস্ত্ৰ পৰীক্ষা 10 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে NTA 87টা বিষয়ত যোৱা 22ৰ পৰা 30 জুনলৈ UGC নেট পৰীক্ষা অনুষ্ঠিত কৰিছিল। পৰীক্ষাৰ ত্ৰুটিসমূহৰ তদন্তৰ বাবে সংস্থাটোৱে গঠন কৰা সমিতিখনে পৰীক্ষা ব্যৱস্থাটো নিকা আৰু আঁহোৱাক বিহীন কৰাৰ বাবে এই 3খন কাকতত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰত দশহাৰা মৈদানৰ এখন উদ্যানত প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন সন্মানেৰে সন্মানিত অটল বিহাৰী বাজপেয়ীৰ 25 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। কালি ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইন্দোৰ পৌৰ নিগমে প্ৰায় 1,97,00,000 টকা ব্যয় সাপেক্ষে

শতাংশ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। চাৰি মাহৰ ভিতৰত প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ৰাষ্ট্ৰ সুশাসন আৰু গণতান্ত্ৰিক প্ৰমূল্যলৈ অটল বিহাৰী বাজপেয়ীৰ অৱদানক সোঁৱৰাব। আধাৰশিলা স্থাপন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কয় যে এই প্ৰতিমূৰ্তি কেৱল এটা স্মাৰকেই নহয়, বৰঞ্চ ই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আদৰ্শ আৰু মূল্যবোধ ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই নিয়াত সহায় কৰিব। ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতে জামাইকাৰ সৈতে থকা চিৰস্থায়ী বন্ধুত্বক গভীৰভাৱে মূল্য দিয়াৰ লগতে ভৱিষ্যতে এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশজুৰি চলি থকা ফিট ইণ্ডিয়া আন্দোলনৰ ছানডেজ অন চাইকেল পদক্ষেপৰ অধীনত নাগালেণ্ডৰ কোহিমা আৰু শিয়েৰৱেমাত অসম ৰাইফলছৰ উদ্যোগত শাৰীৰিক ফিটনেছ, সুস্থ জীৱন আৰু সমাজৰ অংশগ্ৰহণৰ প্ৰসাৰ ঘটাই এক চাইকেল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শিয়েৰৱেমা গেডিচনত স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই সমাৱেশত অসম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে। গেডিচন হেলিপেডৰ পৰা ফ্লেগ অফ কৰি আৰম্ভ হোৱা এই শোভাযাত্ৰাই গেডিচন চৌহদৰ ভিতৰত 5 কিলোমিটাৰ পথ অতিক্ৰম কৰে। কোহিমাতো অসম ৰাইফলছৰ জোৱান আৰু স্থানীয় বাসিন্দাসকলে চাইকেল চলোৱাত অংশগ্ৰহণ কৰি জনসাধাৰণক চাইকেল চলোৱা আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপক সুস্থ আৰু অনুশাসিত জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। খোৱাপানীৰ গুণগত মান সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনৰ পাছতে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সমগ্ৰ ৰেল ব্যৱস্থাত খোৱাপানীৰ মানৰ পৰ্যালোচনা কৰে। তেওঁ লগতে যাত্ৰীসকলক নিৰাপদ আৰু বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সুৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ৱাটাৰ কুলাৰকে ধৰি প্ৰায় 20,000 স্থানত নতুন টেংকীৰ পৰা নললৈ পানী পৰিশোধন আৰু নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পানী উৎস আৰু পানী দিয়া স্থানসমূহত নিয়মীয়াকৈ পানীৰ গুণগত মান পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছৰ ৱেগেনাৰ হকী ষ্টেডিয়ামত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে ৱেলছত অনুষ্ঠিত খেলত 3-1 ব্যৱধানত জয়েৰে অভিযান আৰম্ভ কৰাৰ বিপৰীতে ইংলেণ্ডে পাকিস্তানক 4-1 হৰুৱাই শক্তিশালী আৰম্ভণি কৰিছে। আজিৰ খেলখনত জয়ী হোৱা দলটো পুল ডিৰ শীৰ্ষত থাকিব। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাছিৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে FC ৰেংডাইক 5-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংডাইয়ে প্ৰথমটো গ'ল দিয়া যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5 গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান আৰু জামছেদপুৰ FC মুখামুখি হ'ব। ইপিনে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজিৰ পৰা 23 আগষ্টলৈ BWF বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। পূৰ্বৰ বিশ্ব চেম্পিয়ন PV সিন্ধুৱে আজি হ'বলগীয়া মহিলা ছিংগলছৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেনৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছে। ইফালে আয়ুষ শেট্টীয়ে প্ৰথমখন মেচত বৰ্তমানৰ চেম্পিয়ন চীনৰ CUKৰ মুখামুখি হ'ব। পুৰুষৰ ডাবলছৰ জ্যোতি স্বাত্বিক সাইৰাজ ৰেংকি ৰেড্ডী আৰু চিৰাগ শেট্টীৰ পৰা ভাৰতে পদক লাভ কৰিব বুলি আশা কৰা হৈছে। মহিলাৰ ডাবলছত ত্ৰিশাৰ জলী আৰু গায়ত্ৰী গোপীচান্দে নেতৃত্ব দিয়াৰ বিপৰীতে মিক্সড ডাবলছত ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাছৰুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই

মেক্সিম গৰ্কীয়ে কৈছিল, অতীত সমালোচনাৰ ঊৰ্ধত নহয়, কিন্তু তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো অৰ্থহীন। অতীতক অধ্যয়নহে কৰিব লাগে। প্ৰিয় শ্ৰোতা, ইংৰাজীত কল্পকাহিনী আৰু অকল্পকাহিনী লিখা এগৰাকী ব্ৰিটিছ লেখক ভি এছ নাইপল, আজি তেখেতৰ জন্মদিন। তেওঁ লিখা গদ্যসমূহ উচ্চ পৰ্যায়ত প্ৰশংসিত হৈছিল যদিও তেওঁৰ মতামতে কেতিয়াবা বিতৰ্কৰো সৃষ্টি কৰিছিল। 50 বছৰত তেওঁ 30খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰে। 1932 চনৰ 17 আগষ্টত ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা ভি এছ নাইপলৰ এখন সফল উপন্যাস হ'ল এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস। কিতাপখন প্ৰকাশ পায় 1961 চনত। 1971 চনত নাইপলে ইন এ ফ্ৰী ষ্টেট উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে। 1983 চনত তেওঁ জেৰুজালেম বঁটা লাভ কৰে আৰু 1990 চনত ত্ৰিনিদাদ আৰু টবাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ট্ৰিনিটি ক্ৰছ লাভ কৰে। সেই বৰ্ষতে ব্ৰিটেইনৰ পৰা লাভ কৰে নাইটহুড উপাধি আৰু 2001 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে ভি এছ নাইপলে। তেখেতৰ আন কেইখনমান গ্ৰন্থ হ'ল দ্য ছাফ্ৰেজ অৱ এলভিৰা, মিগুৱেল ষ্ট্ৰীট, মিষ্টাৰ ষ্টোন এণ্ড দ্য নাইট কম্পেনিয়ন, এ ফ্লেগ অন দ্য আইলেণ্ড, এ বেণ্ড ইন দ্য ৰিভাৰ, দ্য এনিগমা অৱ এৰাইভেল, এ ৱে ইন দ্য ৱৰ্ল্ড, হাফ এ লাইফ ইত্যাদি। এগৰাকী ব্ৰিটিছ লেখক ভি এছ নাইপলৰ মৃত্যু হয় 2018 চনৰ 11 আগষ্ট তাৰিখে। ডক্টৰ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এটা অতি পৰিচিত নাম। আজি তেখেতৰ উপজা দিন। ঔপন্যাসিক কবি ডক্টৰ ৰীতা চৌধুৰীৰ জন্ম হয় 1960 চনৰ 17 আগষ্ট তাৰিখে। 1989 চনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰীতা চৌধুৰীয়ে 1991 চনত গুৱাহাটীৰ কটন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে। 1996 চনত সেই মহাবিদ্যালয়তে জ্যেষ্ঠ প্ৰবক্তা হিচাপে আৰু 2001 চনৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে 2016 চনলৈকে দায়িত্ব পালন কৰে। তেখেতৰ জীৱনৰ প্ৰথমখন উপন্যাস হ'ল 1981 চনত লিখা অবিৰত যাত্ৰা। ইয়াৰ বাবে তেওঁ অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। 2005 চনত তেওঁৰ দেউলাংখুই উপন্যাসখন প্ৰকাশ পায় আৰু দেউলাংখুইৰ বাবেই 2008 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। তাৰ পাছত 2010 চনত প্ৰকাশিত তেখেতৰ উপন্যাস মাকামে বিপুল জনপ্ৰিয়তা লাভ কৰে। 2011 চনত তেওঁ আধাৰশিলা নামেৰে যুৱ সাহিত্যিকসকলক আগবঢ়াই নিবলৈ এটা সংস্থা গঢ়ি তোলে। 2015 চনত নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে তেওঁ নিযুক্তি লাভ কৰে আৰু 2019 চনৰ 1 জানুৱাৰী মাহত তেওঁ স্বেচ্ছাই পদত্যাগ কৰে। ডক্টৰ ৰীতা চৌধুৰীৰ আন কেইখনমান উপন্যাস হ'ল মহাজীৱনৰ আধাৰশিলা, নয়না তৰালী সুজাতা, পপীয়া তৰাৰ সাধু, জলপদ্ম, এই সময় সেই সময়, ৰাজী বিশ্বৰ, মায়াবৃত্ত, বিভ্ৰান্ত বাস্তৱ, মৰে অসম যিয়ে কোন, পথসন্ধি ইত্যাদি। ডক্টৰ ৰীতা চৌধুৰীৰ

প্ৰিয় শ্ৰোতা, হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ আজি অন্তিমটো দিন। জাতীয় পতাকাখন কেৱল আমাৰ আবেগেই নহয়, আমাৰ গৌৰৱ, আমাৰ সন্মান, আমি ভাৰতীয় বুলি আমাৰ এক সবল পৰিচয়। কেৱল স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ সময়তে নহয়, জাতীয় পতাকাৰ সন্মান অক্ষুণ্ণ ৰখাটো, এই পৰিচয় শক্তিশালীভাৱে সদায় জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য।

নারীবাদী আন্দোলনের পথ প্রদর্শক সমাজসেবী চন্দ্রপ্রভা শইকীয়ানী আছিল এগৰাকী অগ্রণী স্বাধীনতা সংগ্রামী। 1932 চনৰ আইন অমান্য আন্দোলন আৰু 1920-21 চনৰ অসহযোগ আন্দোলনত চন্দ্রপ্রভা শইকীয়ানীয়ে সক্রিয় ভূমিকা গ্রহণ কৰিছিল আৰু বিধানসভাৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হৈছিল। তেওঁৰ ভনীয়েক ৰজনী প্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা MBBS। 1901 চনৰ 16 মাৰ্চ তাৰিখে বৰপেটাত জন্মগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নগাঁৱৰ মিছন স্কুলত শিক্ষা আৰম্ভ কৰিয়েই তেওঁৰ বিপ্লৱী জীৱনৰ আৰম্ভ কৰিছিল বুলিব পাৰি। 1918 চনত পঢ়া শেষ কৰি তেওঁ নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰথমে শিক্ষক হিচাপে যোগদান কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হয়। এইখিনি সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস আদি স্বাধীনতা সংগ্ৰামীসকলক লগ পায়। তেতিয়াৰ পৰাই তেওঁ বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে তেওঁ নাৰী জাগৰণৰ বাবেও কাম কৰে। অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে কেৱল স্ত্ৰী শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবেই কাম নকৰি শিশু কল্যাণৰ বাবেও কাম কৰিছিল। কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, পুথিভঁৰাল স্থাপন, বোৱা কটা কেন্দ্ৰ, চিলাই আৰু ঊল গোঁঠাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰা প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁলোকে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল। 1920 চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কানীৰ বিৰুদ্ধে অগ্নিগৰ্ভা ভাষণ দিছিল। 1925 চনত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত বহা নগাঁও অধিৱেশনত মহিলাসকলক স্বাধীনতা যুঁজৰ সেনানী হ'বলৈ আহ্বান জনাইছিল। ইয়াৰ ফলশ্ৰুতিৰূপে অসম মহিলা সমিতি গঠন হয় আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এই সমিতিৰ সম্পাদিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰে আৰু একেৰাহে 7 বছৰ তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1923 চনত আৰু 1943 চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। 1957 চনত তেওঁ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈ পৰাজিত হয়। 1969 চনৰ পৰা স্বাস্থ্যৰ কিছু অৱনতি ঘটাত তেওঁ সামাজিক কাৰ্যৰ পৰা অব্যাহতি লয়। 1945 চনত মহাত্মা গান্ধী আৰু 1963 চনত বিনোৱাভাৱে অসমলৈ আহোঁতে তেওঁলোকৰ ভ্ৰমণত সংগ দিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী 1972 চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ কেইমাহমানৰ আগতে ভাৰত চৰকাৰে তেওঁক 1972 চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে। দেশে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ এই সময়ত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলাবাদক পণ্ডিত য়শৰাজৰ আজি স্মৃতি দিৱস। প্ৰায় 8 দশকজোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁৰ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধশাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত অন্তৰ্ভুক্ত হৈ আছে। তেওঁ ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। 2020 চনৰ 17 আগষ্ট তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ 90 বছৰ বয়সত তেওঁৰ দেহাৱসান হয়। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1947 চনত লৰ্ড মাউণ্টবেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি

0: দিয়ে। 1960 চনত আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে। 1909 চনত স্বাধীনতা সংগ্ৰামী মদনলাল ধিংৰাৰ মৃত্যু হয়। অসমৰ এগৰাকী কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ খগেন মহন্তৰ আজি জন্মদিন। অসমীয়া থলুৱা গীত পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত তথা সুৰ সৃষ্টি কৰিছিল। বিহু সম্ৰাট হিচাপে খ্যাত খগেন মহন্তৰ জন্ম হয় 1942 চনৰ 17 আগষ্ট তাৰিখে। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে 1965 চনৰ পৰাই গীত গাবলৈ লয় আৰু 1972 চনত লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1976 চনৰ পিছত তেখেতে আকাশবাণীত কম্পোজাৰৰ চাকৰিত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডিৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ নিজকে সংগীতৰ জগতত নিয়োগ কৰি ৰাখিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। 1960 চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰমনি দলৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতসমূহৰ ভিতৰত কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামে, পাৰৰ পাখিত গাঁঠি দিলোঁ আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে ভূঞে গৈ সহজ সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেচেৰি বুটলি সেইসমূহ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংগীত নাটক অকাডেমী বঁটা, সংগীতাচাৰ্য বঁটা লাভ কৰা এগৰাকী সংগীত শিল্পী খগেন মহন্তৰ দেহাৱসান হয় 2014 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে অহা 5-7 বছৰ দেশবাসীৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ। লালকিল্লাত ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীলৈ এই সংকল্প বাৰ্তা দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম চৰকাৰে আয়োজন কৰা দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শেহতীয়া প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এই দুৰ্যোগত সৰ্বস্ব হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। আনহাতে 125 বছৰত ভৰি দিয়া কটন কলেজলৈ আগবঢ়োৱা হৈছে 100 কোটি টকাৰ অনুদান। স্বাধীনতা দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লৈ এই ঘোষণাও কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মৃত্যুতিথিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ দেশজুৰি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। দেশৰ আগশাৰীৰ আন্তঃগাঁথনি আৰু শক্তি প্ৰতিষ্ঠান আদানী গ্ৰুপে অসমৰ শক্তিখণ্ডত সৰ্বমুঠ 63,000 কোটি টকা বিনিয়োগ কৰিব। উজনিৰ 4খন জিলাত 19 জুলাইত সংঘটিত বানৰ কাৰণ আৰু ইয়াৰ ফলত বিশেষকৈ উজনি অসমৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা পৰৱৰ্তী প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা গৱেষণা দল গঠন কৰিছে। তাৎক্ষণিকভাৱে তেওঁলোকে তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিব। ইৰাণক পৰাস্ত কৰাৰ পিছত কৌশলগতভাৱে হৰ্মুজ ভূখণ্ড দখল ল'ব আমেৰিকাই, এই ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। প্ৰবল ভূমিকম্পত কঁপি উঠিল ইণ্ডোনেছিয়া। শনিবাৰে নিচেই পুৱাতে দেশখনৰ ফ্লৰেন্স এলেকাত এই জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত 7.7 আছিল ইয়াৰ প্ৰাবল্য। খেলৰ পৃষ্ঠাত অষ্ট্ৰেলিয়াত ঐতিহাসিক টেষ্ট জয় বাংলাদেশৰ। চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি

এছি দিল্লীয়ে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। সুদীৰ্ঘ 17 বছৰৰ পাছত পুনৰ ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব বিশ্ব বেডমিণ্টন প্ৰতিযোগিতা। ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত আজিৰে পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ। বেলজিয়াম আৰু নেডাৰলেণ্ডছত অনুষ্ঠিত FIH পুৰুষ হকী বিশ্বকাপৰ প্ৰথমখন মেচত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় পুৰুষ হকী দলে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: এয়া ষষ্ঠ খণ্ড, আপোনাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড।
3: হয়।
2: আপোনাৰ গীতৰ অন্য দুটা শাখা, যি দুটা শাখাত আপুনি আকাশবাণীত অডিশ্যন দিছিল এদিন,
3: হয়,
2: কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'ল,
3: হয়,
2: ভজন আৰু গজল।
3: হয়।
2: ভজনটো আপুনি সৰুতে শিকিছিলেই,
3: হয়,
2: শিক্ষাগুৰুৰ পৰা শিকিছিলে।
3: হয়।
2: কেনেকুৱা ধৰণৰ ভজন গাই আপুনি ভাল পাইছিলে আৰু আকাশবাণীত বাণীবন্ধন কৰিছিলে? এইকাৰণে কৈছোঁ, ভজনৰ কেইবাটাও ভাগ আছেতো।
3: হয়, আছে আছে।
2: কওকচোন বাৰু।
3: ভজনৰ লগত কেইবাটাও বস্তু সাঙুৰ খায়, যেনেকৈ বন্দনা, সংস্কৃত স্তোত্ৰ। সেইকাৰণে মোৰ ৰেডিঅ'লৈ অহাৰ পিছত মই যিখিনি শিকিছিলোঁ পৰিপূৰ্ণতা এটা ৰেডিঅ'ই মোক দিছিল, কাৰণ মই সেয়া বাণীবদ্ধ কৰাৰ পিছত ৰেডিঅ'ৰ থ্ৰুৱেদিহে ৰাইজে শুনিছিলে, তাকো ৰাতিপুৱা বন্দনা অনুষ্ঠানত। তাতে সংস্কৃত স্তোত্ৰ মই গাইছিলোঁ, এটা আছিলে নমস্তে শৰণ্যে শিৱ

প্ৰণাম জনাইছোঁ মই শ্ৰদ্ধাৰে। সেই দিনলৈ সোঁৱৰণি মেলিছোঁ, মই পাখি মেলিছে মোৰ মন সেই দিনলৈ, সেই ৰেকৰ্ডিং ষ্টুডিঅ', সেই মানুহ, ৰেকৰ্ডিং কৰা মানুহজন জয়হৰি দাস আছিলে, আৰু মই শ্ৰদ্ধা জনাইছোঁ। এই গীত বন্দনা অনুষ্ঠানত ব্ৰডকাষ্ট হৈছিল আৰু মই পিছত ষ্টুডিঅ'ত বাণীবদ্ধ কৰিছোঁ।

0: এতিয়া তাৰ লগত আৰু এটা আছে যে আপুনি অকল ভজন নাই, ভজনৰ কথা পাতিম আমি আৰু গজল, আপুনি আজি অসমৰ বাহিৰত আছে, অসমৰ বাহিৰৰ বহু মঞ্চত আপুনি পৰিৱেশনো কৰিছে, ভজন আৰু গজলৰ সেই চৰ্চাটো থকাৰ কাৰণে আপুনি বাহিৰৰ মঞ্চত আৰু বেছি শুৱনিকৈ গাব পাৰিছে,
1: কমান স্থান পাইছোঁ। আচলতে বাহিৰত গ'লে এনেও বেলেগ ভাষাবোৰো আয়ত্ত কৰিব লাগে, আমি সকলোৱে জানো সেইটো। সেইটোৰ চৰ্চা মই এনেই বেংগালোৰত থাকোঁতে মই চেনেলত গৈছিলোঁ চাউথ ইণ্ডিয়ান সংগীতৰ বাবে, আৰু আমাৰ অসমীয়া ভাষাৰ গীতৰ সেই ভাষালৈ কৰি পেলাই গোৱাৰ কথা। দিল্লীত থাকোঁতেও তেনেকৈ আমাৰ অসমীয়া গীতখিনি মই অকণমান বেলেগ ভাষাত নিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে দিল্লীত থাকোঁতে পাঞ্জাবী লেংগুৱেজত মাহ হালধিটো কৰা হৈছিলে আৰু অকণমান বিহু কৰিছিলোঁ মই। তাৰপিছত তাৰ পৰা পুনেলৈ আহিলোঁ,

0: পুনেটোহে একেটা কামেই হৈছে মোৰ, মাৰাঠীলে কৰিছিলোঁ মই মাহালতীও আৰু বিহুটো কৰিছিলোঁ মই। আৰু ইয়াত মোৰ মনত আছে ক'ৰবাত মই আহোঁতে গাঁৱতে এইবিলাক কথা ওলাইছিলে মাজে মাজে, কিন্তু এনেকৈ চৰ্চাহে এইবিলাক চৰ্চাবোৰ কৰোঁতে যিবিলাক বস্তু আমি শিকিব লগা হয় বা গাব লগা হয়। আৰু অসমতে মই এবাৰ গৈছিলোঁ ইম্ফল ৰেডিঅ' ষ্টেচনত, তাতে মোৰ বেলেগ ভাষাৰ গীত শিকিব লগা হৈছিলে ইম্ফলৰ বাবে, সেইটো আছিলে মণিপুৰীৰ গীত এটি। আৰু মোৰ খুব সৌভাগ্য হৈছিল এজন বিখ্যাত শিল্পী আমাৰ ইয়াৰ যেনেকৈ ভূপেন দা, তাৰে তেনেকৈ এন পাহাৰী সিং, তেখেতক চিনি পাবই নিশ্চয়, শ্ৰদ্ধা জনাইছোঁ।
1: তেখেতে লিখা
0: হয়, তেখেতে লিখা আৰু সুৰ কৰা গীত আছিলে সেইটো, এইটো আছিলে এনেকুৱা ধৰণৰ। মই মিনিংবিলাক শিকি লৈছিলোঁ কাৰণ নহ'লে মই গাব নোৱাৰিলোহেঁতেন, প্ৰেমৰ গীতেই। আকৌ লাকলো লাকলো পামো বা নংশি নাপাওঁ তামলো লাও কমচা কায়া হাই রাখলে মাঞ্জা চেংলুং দাবা, এইটোৰ অৰ্থটো হৈছে প্ৰিয়তমাক মাতিছে, আহা আহা মোৰ কাষলৈ আহা বা প্ৰিয়তমাক মাতিছে, এই ৰোমেণ্টিক গান এটা, বেলেগ ধৰণৰ লেংগুৱেজ।
1: কিন্তু সেই মণিপুৰী ভাষাৰ
0: উচ্চাৰণটো
1: আপুনি
0: শিকি লৈছিলোঁ, তেওঁৰ পৰা শিকি লৈছিলোঁ। আৰু এটা ডিমাচা গান এটা গাইছিলোঁ মই,

0: এইটো জহৰ বড়ো বুলি এজনে লিখিছিলে আৰু এইটো সুৰ কৰিছিলে কোনে জানা, অসমৰ প্ৰথমজন নিপুণ উপাধি লোৱা ভাটখাণ্ডে ইউনিভাৰ্চিটিত থাকি পেলাই তেখেত আছিলে তৰুণ চন্দ্ৰ গোস্বামী।
1: তৰুণ গোস্বামী হয়,
0: তৰুণ চন্দ্ৰ গোস্বামী। তেখেতৰ কথা মোক তেতিয়াই লক্ষী বাইদেউ কৈছিলে প্ৰথম, মানে লক্ষী বাইদেউ ইয়াত ৰেডিঅ'ত কাম কৰিছেতো, পিছত দূৰদৰ্শনতো কৰিছে, গতিকে এইবিলাক গীত গাবলৈ পাইছিলোঁ। মোৰ সৌভাগ্য তেখেতসকলৰ নিচিনা ইমান সম্ভ্ৰান্ত মানে সংগীতৰ সম্ৰাজ্ঞী।
1: হয়, এই যে আপুনি বাৰু ডিমাচা গীতৰ অকণমান আভাস পালোঁ আপোনাৰ কণ্ঠত, মণিপুৰী গীতৰ আভাস পালোঁ, কিন্তু গজল,
0: হয়,
1: এই গজল যেতিয়া আপুনি গাইছিলে কাৰ পৰা অনুপ্ৰেৰণাটো পাইছিলে? মানে আপুনি কৈছে সৰুতে আপুনি মেহেদী হাছান, বেগম আখতাৰ তেখেতসকলৰ কণ্ঠৰ গজল শুনিছিল বুলি। বেগম আখতাৰৰ গজল সম্পূৰ্ণ বেলেগ ষ্টাইলৰ, মেহেদী হাছান পিয়ৰ গজল তেনেকুৱা সম্পূৰ্ণ বেলেগ। শুনি সুৰটোৱে প্ৰেৰণা দিছিল নে কোনোবাই আপোনাৰ ঠিক সোমোৱাই দিছিল আপোনাৰ মনত যে গজল এটা খুব উচ্চ ধৰণৰ সংগীতৰ ধাৰা?
0: হয় নহয়, এইবিলাক বস্তুৰ প্ৰতি মই খুব আসক্ত হৈছিলোঁ,
1: মানে ৰেডিঅ' শুনিয়ে হৈছিল,
0: শুনি হৈছিলোঁ মই, মানে সকলো ধন্যবাদ জনাইছোঁ ভগৱানক আৰু মোৰ মা দেউতাক, যি নেকি ৰেডিঅ'টো আমাৰ ঘৰত অনবৰত ডাঙৰকৈ বাজি আছিল, কিন্তু সেই যে বাজিয়ে কিয় থাকিছিল, বিনাকা গীতমালা হওক, ঢাকা অনুষ্ঠানৰ পৰা বেংগলীৰ চৰ্চা, এনেকৈ সকলো বাজি থকাৰ কাৰণে শুনি শুনি এটা হৈছিলে, আৰু গজলটো ইমান বেলেগ ধৰণৰ প্ৰনাউন্সিয়েশ্যন হয়, যেনেকৈ জলকে দিল খাক হুৱা আঁখোঁ চে ৰোয়া না গয়া জখম কুছ এসে হুয়ে ফুলোঁ পে সোয়া না গয়া জলকে দিল খাক হুৱা খাক হুৱা। আচলতে খাক লিখে, লিখি পেলাই তলত এটা বিন্দু দিয়ে, সেইটো প্ৰনাউন্সিয়েশ্যন বেলেগ হৈ যায় খাক। মই যে কৈছিলোঁ মই এজন কাশ্মীৰীৰ পৰা শিকিছিলোঁ উচ্চাৰণ, তাৰোপৰি সংস্কৃত মই গাইছিলোঁ আগতে, এই প্ৰনাউন্সিয়েশ্যনটোৰ কাৰণে মোৰ ক্ৰিটিকেল হয় বস্তুটো, আৰু ক্ৰিটিকেল বস্তুৰ প্ৰতি মই পাগল আছিলোঁ, সেইকাৰণে নেকি মোৰ বহুত আহি গ'ল, আৰু বৰ ৰোমেণ্টিক গানবিলাক গাই গাই মই নিজেও ৰোমেণ্টিক হৈ গৈছিলোঁ, মোৰ কলেজ লাইফত হওক হেৰি হওক, কিন্তু উচ্চ মনৰ আছিলে খুব। এতিয়া জিন্দগী লিখেতো জিন্দগী, কিন্তু জিন্দগী জীয়াই উচ্চাৰণ হয়, যথেষ্ট কনচেনট্ৰেট কৰিব লাগে, কোনটো প্ৰেমৰ গীত কোনটো, এতিয়া বেগম আখতাৰৰ গীতবোৰ বেলেগ আছিলে, এনেকুৱা দূৰ হে মঞ্জিল ৰাহী

সম্পূর্ণ বেলেগ, ব্লেণ্ডিং, থ্ৰয়িং এইবিলাক সব বেলেগ। সেইটো এটা বেলেগ ললোঁ, মই শিকিলোঁ, মই কপি কৰিলোঁ আৰু টেপ কৰি পেলাই মই সোমাই ললোঁ। তেনেকে মেহেদী হাছানৰ মই গাব লগা হৈছিলে কেলে, মই আগতে কৈছোঁ এয়াৰফৰ্চত ফাংচনত মই ভজন গজল মোক খুব অলপ মই হেনো ডিগনিফাইড এনেকে কৈছিলে মোক শিল্পী, মোৰ ভাল লাগিছিলে। আৰু মোৰ লগত সংগত কৰিছিলে জিতু দা টোপনদাহঁতে, তেওঁলোকৰ অৰ্কেষ্ট্ৰা আৰু তেওঁলোকৰ নিজৰ প্ৰগ্ৰেমো থাকিছিল তাত। এবাৰ আমি গ'ল্ড মেডেলো পাইছিলোঁ, মই 21টা গান গাইছিলোঁ এটা প্ৰগ্ৰেমত এয়াৰফৰ্চৰে। সিংলা জেইন বুলি এজনে গ'ল্ড মেডেল দিছিলে, জিতু দাহঁতকো দিছিলে ভাল পাই পেলাই। গতিকে গজলৰ কথা এতিয়া তোমাৰ ধৰা মেহেদী হাছানৰ কথা বেলেগ, তেখেতৰবিলাক সম্পূৰ্ণ বেলেগ। এতিয়া গোলাম আলী যিটো পৰিৱেশন কৰে মেহেদী হাছানৰ লগত মিলে, এতিয়া মোক প্ৰথমতে বিয়াৰ পিছতে মামাহঁত আহিছিলে ঘৰলৈ, তেতিয়া মোক গজল গাব কৈছিলে, মোক খুব লাজ লাগিছিলে, নতুন কইনা মই তেতিয়া। মই তেতিয়া মেহেদী হাছানৰ এইটো গজল গাইছিলোঁ, বাত কৰনি মুঝে

0: এইটো গাইছিলোঁ, খুব লাজ লাগিছিলে আৰু বহুত সুন্দৰকৈ শিকিছিলোঁ আচলতে অন্তৰৰে। সেইকাৰণে চাগে মই ৰেডিঅ'টো সুবিধা পালোঁ, কিন্তু তেতিয়া ৰেডিঅ'ত অকল মই আৰু পাৰ্বিন চুলতানাই গাইছিলে।
1: গজল এতিয়াও আমাৰ গজলৰ আমাৰ শিল্পী বহুত কম,
0: হয়
1: তাৰ ভিতৰত আপুনি এগৰাকী। আৰু এই গজল অসমীয়া এটা মাতৃভাষা হিচাপে যাৰ আছে তেওঁৰ কাৰণে গজলৰ এই উচ্চাৰণ, এই উচ্চাৰণ শৈলীটো খুব ভালকে তাক চৰ্চা কৰিব লাগে। আৰু যেনেকে নহওক আপুনি সফল হৈছে তাত, কিন্তু
0: মই চেষ্টাহে কৰিছোঁ আৰু মই শিকিবলৈ মই খুব আগ্ৰহী, সেইকাৰণে শিকাৰ বয়স কোনো নাই বুলি কওঁ মই। শিকিবলৈ এতিয়াও মই শিকি আছোঁ আৰু শিকাৰ চৰ্চা আৰম্ভ হৈ আছে বা এইটো শেষেই নহয়।
1: ঠিক আছে বাইদেউ, আজি আমি এইখিনিতে সামৰিছোঁ আৰু সামৰোতে আকৌ আপোনাৰ এটি গীতেৰে সামৰিছোঁ। শ্ৰোতাই নিশ্চয় ভাল পাব গীতটি। নমস্কাৰ।
0: নিশ্চয় নমস্কাৰ, ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: দাবীসমূহ নিষ্পত্তি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয় ক্ষতি মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত 1000গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকৰ নিৰ্দিষ্ট ৱেব পৰ্টেল জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষীপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগত 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়া বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731জন লোকে আশ্ৰয় লৈ আছে। ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনত শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলক ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: শেহতীয়া যিটো বানপানী আহিলে প্ৰায় আমাৰ হাতত তথ্য দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই আজি জিলা প্ৰশাসনৰ লগত কথা পাতি যাম কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰিম। আমি চিন্তা কৰি আছো যে তেওঁলোকৰ যাতে একাডেমিক লছ নহয়, পৰীক্ষাটো মানে তেওঁলোকে পৰীক্ষাৰ আগত যিমানখিনি শ্ৰেণী হ'ব লাগে সেইখিনি হোৱাটো আমি সুনিশ্চিত কৰিম।
0: উজনি অসমৰ 4খন জিলাত যোৱা 19 জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানৰ কাৰণ আৰু ইয়াৰ ফলত বিভিন্ন অঞ্চলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহুমুখী দল গঠন কৰিছে। দলটোৱে বানৰ বিভিন্ন কাৰক, প্ৰকৃতি আৰু ইয়াৰ ফলত কাষৰীয়া অঞ্চলসমূহত পৰা প্ৰভাৱৰ বিষয়ে তথ্য প্ৰমাণ সংগ্ৰহ কৰি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়া লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: पैनल लगवा ले, सोलर पैनल लगवा ले।
3: कब से मुझे सारे दोस्त बोलते थे, पर मैंने माना जब प्रधानमंत्री जी ने कहा
4: भारत सरकार का लक्ष्य सोलर पावर से बिजली बिल जीरो करने का भी है।
3: मैंने प्रधानमंत्री जी के कहने पर सोलर पैनल लगवाया और मेरा बिजली बिल जीरो आया। आप भी लगवा लो।
5: पीएम सूर्य घर मुफ्त बिजली योजना आज ही रजिस्टर करें।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈতকণ্ঠৰ এটি গীত, গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা।

0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী তৃষাৰাণী শইকীয়া, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

ত্ৰিশৰণী শইকীয়াৰ কণ্ঠত গুণমণি বৰাই লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী পুলক বেনাৰ্জী, গীতৰ ৰচনা দেৱেন্দ্ৰনাথ শৰ্মাৰ, প্ৰযোজনা খগেন মহন্তৰ।

পুলক বেনাৰ্জীৰ কণ্ঠত দেৱেন্দ্ৰনাথ শৰ্মা ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল খগেন মহন্তৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনো আহক শিখা বৰাই গোৱা এটি গীত। গীত লিখিছে হেম বুঢ়াগোহাঁয়ে, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শিখা বৰাৰ কণ্ঠত হেম বুঢ়াগোহাঁই ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। এই গীতটিৰ লগে লগে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।

0: আজি নিশা 9:30 বজাত নৰেন পাটগিৰি ৰচিত নাটক স্বাধীনতাৰ দুপৰীয়া, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। আজি বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ দাহি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাঃ মৌচুমী কৃষ্ণত্ৰয়ৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকাৰ অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদান, আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তিৰ লক্ষ্য নিৰ্ধাৰণ, বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত, আজিৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ, ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ, আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল টীমৰ ছেমি ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয়ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ

0: সৈতে জড়িত 1000গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচী পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৰ্বৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰো সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতি পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731জন লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাত এইবাৰৰ বানত 305খন গাঁও ক্ষতিৰ সন্মুখীন হয় আৰু ইয়াৰে 40খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানত বুৰ গৈ আছে বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন সংবাদমেলত প্ৰকাশ কৰিছে। তেওঁ কয় যে এইবাৰৰ বানত জিলাখনৰ 1,64,000ৰো অধিক লোক আৰু 1,18,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
1: যোৰহাটত 305খন গাঁও বানাগ্ৰস্ত হৈছিল, এতিয়া 40খন গাঁও এতিয়াও বানাগ্ৰস্ত হৈ আছে, অৰ্থাৎ সম্পূৰ্ণৰূপে পানী শুকোৱা নাই। 40খন এতিয়াও বানাক্ৰান্ত বুলি ক'ব পাৰি। 1,66,000 বাসিন্দা ক্ষতিগ্ৰস্ত হৈছিল। এতিয়াও 8,532গৰাকী লোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ আছে। এতিয়াও বহু লোক নিজৰ ঘৰলৈ উভতি গৈছে, আকৌ কাম কাজত লাগিছে, কিন্তু এতিয়াও 8,000তকৈ অধিক লোক কেনেধৰণে আছে। যোৰহাটত ৰিলিফ কেম্প আছিল 41টা, তাৰে এতিয়া 6টা এতিয়াও চলি আছে, বাকী 35টা ইতিমধ্যে বন্ধ হৈছে, ৰাইজ নিজৰ ঘৰলৈ গৈছেগৈ।
0: ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: শেহতীয়া যিটো বানপানী আহিলে প্ৰায় আমাৰ হাতত তথ্য দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই জিলা প্ৰশাসনৰ লগত কথা পাতি যাম কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰোঁ। আমি চিন্তা কৰি আছোঁ যে তেওঁলোকৰ যাতে একাডেমিক
0: ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ৰাজ্যত কৃষি বিভাগৰ জৰিয়তে শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত

0: অনুষ্ঠানত কালি মুখ্য অতিথি হিচাপে অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কৃষকসকলক সহায় আৰু দিশ নিৰ্দেশনা প্ৰদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক আহ্বান জনায়। শ্ৰীহাজৰিকাই ৰাজ্যৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ লগতে অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যকে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি অহা প্ৰয়োজন। সভাৰ পাছত মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে লাভ কৰা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগৰ বুজ লয়। উন্নত জাতৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উপাদানৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিহুবৰ আৰু চন্তকৰ প্ৰায় 13খন পঞ্চায়তৰ এলেকাত পলস পৰাৰ কথা উল্লেখ কৰি পলসত কৰিব পৰা খেতি সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতি আৰম্ভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে। তদুপৰি বহল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্য খেতিৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ত কালি কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বদলি হোৱা 39টা বিভাগৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনাৰ লগতে তাৎক্ষণিক গুৰুত্ব থকা বহু বিষয় আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত শ্ৰীমহিলাৰীয়ে কয় যে কাৰ্যবাহী পৰিষদে বিটিচি প্ৰশাসনৰ কাম কাজ আৰু উন্নয়নৰ সৈতে জড়িত ভালেমান বিষয় আলোচনা কৰে। আজি হ'বলগীয়া অসম চৰকাৰ আৰু বিটিচিৰ মাজৰ প্ৰস্তাৱিত সহযোগিতা বৈঠকখনৰ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। বৈঠকত উন্নয়নমূলক কাৰ্যসূচীৰ সফল ৰূপায়ণ তথা বিটিচিত ৰাজহুৱা সেৱাৰ সুবিধা লাভ সুনিশ্চিত কৰা সন্দৰ্ভত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়া হয়।
1: স্মাৰ্ট ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট হিচাপে PWD হওক বা যিকোনো ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, আমি বিটিচি চলোৱা ক্ষেত্ৰত এইবিলাক ডিপাৰ্টমেণ্টৰ কি কি লেপছ আছে বা পাবলগীয়া আছে সেইবিলাক বিষয়লৈ আমি আলোচনা কৰিছোঁ। দিছপুৰত 4টা বজাত আমাৰ বিটিচি গভৰ্ণমেণ্ট অসম চৰকাৰ লগত একেলগে আমাৰ ৰিভিউ মিটিং হ'ব, সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ। মুঠতে খুব ভাল, আমি যেনিবা গোটেই ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিখিনি কষ্টৰ দৰকাৰ আছে সেইবিলাক আমি আলোচনা কৰিছোঁ। 39 ডিপাৰ্টমেণ্টটো চলোৱা ক্ষেত্ৰত কি কি প্ৰব্লেম আছে সেইটো গোটেই বিষয়লৈ আমি আলোচনা কৰিছোঁ। দিছপুৰত আমাৰ মিটিং হ'ব, এই সময়ত আমি ভালকৈ প্ৰেজেণ্টেশ্যন দিম।
0: যোৱা 9 আগষ্টৰ পৰা দেশজুৰি চলি থকা হৰ ঘৰ তিৰংগা অভিযানৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত জনসাধাৰণৰ মাজত দেশাত্মবোধৰ চেতনা জাগ্ৰত কৰাৰ লগতে দেশৰ প্ৰতি থকা দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও প্ৰয়াস কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে গীতটি পৰিৱেশনৰ বিশেষ কাৰ্যসূচী লোৱা হয়। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক অংশ লোৱাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈকো আহ্বান জনোৱা হৈছিল। উল্লেখযোগ্য যে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানকালত ত্ৰিৰংগ পতাকা সমদল, দেশপ্ৰেমমূলক গীত পৰিৱেশন কাৰ্যসূচী, চাইকেল সমদল, বক্তৃতানুষ্ঠান, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ জিলাই জিলাই এই অভিযানৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি নতসূৰ্য ফণীশৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বুলি বিশ্বাস কৰা শাওণ মাহৰ আজি অন্তিম সোমবাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ, শিৱথানসমূহত পুৱাৰে পৰা অগণন লোকৰ সমাগম হোৱা দেখা গৈছে। উল্লেখযোগ্য যে এই মাহৰ প্ৰতিটো সোমবাৰে ভক্তসকলে ভগৱান শিৱৰ আৰাধনা কৰাৰ বাবে শিৱ মন্দিৰসমূহত সমবেত হয়। গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়, পামহীৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, বশিষ্ঠ মন্দিৰ, উমানন্দ, শিৱসাগৰৰ শিৱদৌল, নগৰ মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি বিভিন্ন মন্দিৰসমূহত আজি পুৱাৰে পৰা পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে FC ৰেংদাইক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গ'ল

0: দিয়ে যদিও দ্বিতীয়ার্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গোলেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হ'ব। চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা 2বাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: লালকিল্লাৰ পৰা মাওবাদীৰ বিৰুদ্ধে দেশবাসীক সকিয়নি প্ৰধানমন্ত্ৰীৰ সপ্তধাৰাই শক্তিশালী কৰিব দেশক, শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বছৰি 1 কোটি যুৱক যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ, বিনামূলীয়া অনলাইন কোচিং দিব চৰকাৰে, ডাৱৰ বিস্ফোৰণৰ পাছতে অৰুণাচলত বিভীষিকা, 1 নৱেম্বৰৰ পৰা মাহজুৰি ৰাজ্য চলিব বাল্য বিভাগ বিৰোধী অভিযান আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে লালকিল্লাত ভাষণ দি দিমাগী নক্সালক সাৱধান বাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনভূমি কাকতে আমি ডাঙৰ সপোন দেখিব লাগিব, লালকিল্লাত ত্ৰৈদক বাৰলৈ ত্ৰিৰংগা উৰুৱাই প্ৰধানমন্ত্ৰীয়ে ক'লে বৃহৎ সংস্কাৰৰ কথা, শিৰোনামাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে প্ৰশাসনত পৰিণত কেন্দ্ৰীয় চৰকাৰৰ সেউজ ভাৰত অভিযান, 98% ব্যৰ্থ বহুচৰ্চিত আঁচনি শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বহিৰাজ্যৰ পৰা অহাসকলে মাতৃভাষা অসমীয়া বুলি লিখক বুলি লোকপিয়ল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অৰুণাচল পৰিষদ ভয়ংকৰ বান ভূমিস্খলন, পাহাৰৰ পানী ঢলে উটুৱাই নিৰে 5 সেনাক, নিহত 4 শ্ৰমিক, এই বাতৰিটো আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 11 লাখ পৰিয়ালৰ স্বগণনা সম্পন্ন, আজিৰে পৰা লোকপিয়লৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2029 চনৰ নিৰ্বাচনৰ লক্ষ্যৰে শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলগীয়া এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতখনে অহা 5 বছৰ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন ব্যৰ্থ কৰা হ'ব, 1.5 লাখ কোটি টকাৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰোড ইঞ্জিনিয়াৰিং ডিফেক্টছ মে হেভ ৱৰ্ছেণ্ড আৰ্বান ফ্লাডিং শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 1.5 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান। বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ আৰু ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, জিলা ৰেহৰূপ অনুষ্ঠানত আজিলৈ আহিছো তামোলপুৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে তামোলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাস। ভাৰত ভূটানৰ বন্ধুত্ব আৰু দেশপ্ৰেমৰ অনন্য বাৰ্তাৰে তামোলপুৰত স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰখনত তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ মুখ্য অতিথি হিচাপে জাতীয় পতাকা উত্তোলন কৰি নিৰাপত্তা বাহিনী তথা ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণীয় মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মাজৰ সুদৃঢ় মৈত্ৰীৰ নিদৰ্শন দাঙি ধৰি সমাৰোহত ভূটানৰ চান্দ্ৰুপ জংখাৰৰ জিলাৰ আয়ুক্ত দৰ্জী য়েলছেন, পৌৰ নিগমৰ কাৰ্যবাহী সচিব পৰমা থিনলে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোনাম ৱাংচুক আৰু মানৱ সম্পদ বিষয়া থিনলে নৰবুৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশেষ সৌস্তভ বৃদ্ধি কৰে। তামোলপুৰ জিলাৰ আয়ুক্ত চিমিকৰণ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীসহ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে মাৰ্চ পাষ্ট, চিত্ৰাংকন আৰু ফটোগ্ৰাফী প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰী আৰু বিজয়ীসকলক পুৰস্কৃত কৰা হয় আৰু শেষত স্থানীয় শিল্পীৰ মনোমোহা দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠানেৰে এই কাৰ্যসূচীৰ সফল সামৰণি পৰে।
0: যোৱা 12 আগষ্টত তামোলপুৰত 1.5 কোটি টকা ব্যয়েৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ জিলা কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: তামোলপুৰ জিলাৰ ঔদ্যোগিক বিকাশ আৰু বাণিজ্য ক্ষেত্ৰখনক অধিক সুসংগঠিত কৰাৰ লক্ষ্যৰে তামোলপুৰ দুৰ্গা মন্দিৰৰ সমীপত 12 আগষ্টত উদ্যোগ আৰু বাণিজ্য বিভাগৰ জিলা মুখ্য কাৰ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। বিটিচিৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মই, কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী আৰু প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ উপস্থিতিত এই নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰে। ভাষণ প্ৰসংগত মুনমুন ব্ৰহ্মই তামোলপুৰক এক অপাৰ সম্ভাৱনাপূৰ্ণ জিলা হিচাপে অভিহিত কৰি স্থানীয় উদ্যোগীসকলৰ সৰ্বাংগীন বিকাশ আৰু কৰ্মসংস্থান স্থাপনৰ বাবে বিভাগে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰায় 1.5 কোটি টকা আনুমানিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই দুমহলীয়া কাৰ্যালয় ভৱনটোৰ প্ৰাথমিক পৰ্যায়ৰ বাবে ইতিমধ্যে 70 লাখ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ একে চৌহদতে থকা হেণ্ডলুম কোঅপাৰেটিভ ছচাইটিৰ প্ৰশিক্ষণ গৃহটোত উদ্যোগ আৰু বাণিজ্য বিভাগৰ তৰফৰ পৰাও প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে এই ব্যৱস্থাই জিলাখনৰ নৱপ্ৰজন্ম তথা যুৱ উদ্যোগীসকলক আত্মনিৰ্ভৰশীল হোৱাত বিশেষভাৱে সহায় কৰিব।
0: তামোলপুৰ জিলাৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে যোৱা 10 আগষ্টত তামোলপুৰত উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বিষয়ে বিতংকৈ জনাইছে আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে।
1: বিটিচিৰ সচিব অঞ্চুলা বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য, কৃষি, জলসম্পদ, শিক্ষা, মহিলা আৰু শিশু কল্যাণকে ধৰি প্ৰায়বোৰ মূল বিভাগৰ আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰা হয়। জিলাখনৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় আৰু আৱৰ্ত ভৱনৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰাৰ লগতে কৃষক আৰু উদ্যমী যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তুলিবলৈ ড্ৰেগন ফ্ৰুইট আৰু এৰি খেতিৰ দৰে সম্ভাৱনাপূৰ্ণ কৃষি ক্ষেত্ৰক অধিক উৎসাহিত কৰাৰ বিষয়ে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত প্ৰকৃতিভিত্তিক বীৰ্ণা ৰোপণৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ আৰু স্থানীয় সমস্যাসমূহ সমাধান কৰি জনসাধাৰণক চৰকাৰী সেৱাৰ পূৰ্ণ সুফল প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট সকলো বিভাগৰ বিষয়াসকলক সক্ৰিয়ভাৱে নিয়োজিত হ'বলৈ আহ্বান জনোৱা হয়।
0: যোৱা 10 আগষ্টত তামোলপুৰ চৰকাৰী MV স্কুল প্ৰাংগণত জিলাভিত্তিক ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস 2026ৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানটিৰ বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই স্বাস্থ্য কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক পেলু নিৰোধক টেবলেট খুৱাই স্বাস্থ্য সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰে। তামোলপুৰ জিলাৰ আয়ুক্ত চিমিকৰণ আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক মনপুতি পঢ়া শুনা কৰি সমাজৰ সুযোগ্য নাগৰিক হিচাপে প্ৰতিষ্ঠিত হবলৈ উৎসাহ যোগায় আৰু অতি সোনকালে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে একেলগে মধ্যাহ্ন ভোজন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এই পদক্ষেপৰ জৰিয়তে তামোলপুৰৰ প্ৰতিটো শিশুক নিৰোগী আৰু সুস্থ সবল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ পুনৰ আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। নমস্কাৰ।
2: জিলা ৰেহৰূপ অনুষ্ঠানত আজি তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল তামোলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাস।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত। আজিৰ চিত্ৰগীত অনুষ্ঠানত প্ৰথমে শুনোৱা হওক অসমীয়া বোলছবিৰ কেইটিমান গীত। প্ৰথমে এয়া অগ্নিবৃষ্টি ছবিত এটি গীত কৃপাল কলিতা আৰু ধৃতিদীপা বৰ্মনৰ কণ্ঠত।

আমি দুঃখিত। চিত্ৰগীত অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে অসমীয়া ছবিৰ গীত কেইটিমান শুনিলে। অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক উদিত নাৰায়ণ আৰু কবিতা সুব্ৰমণিয়মৰ দ্বৈতকণ্ঠত নায়ক সুবিৰতি গীত।

আজিৰ চিত্ৰগীত অনুষ্ঠানত শেষত শুনোৱা হওক কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ পৰদেশ বিৰতি গীত।

চিত্ৰগীত বোলছবিৰ গীতৰ অনুষ্ঠানটিত ইমান পৰে কেইটিমান হিন্দী বোলছবিৰ গীত শুনিলে। অনুষ্ঠানটিত আজি অসমীয়া আৰু হিন্দী বোলছবিৰ গীত শুনোৱা হ'ল। চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক এটি অনুষ্ঠান, হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
1: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
2: হয়, মই হেনৰি ডেভিড টেৰণ, মই ভীমাশংকৰ মন্দিৰ সমিতিৰ এই মুহূৰ্তৰ সম্পাদক হওঁ।
1: এই ভীমাশংকৰ মন্দিৰটোৰ বিষয়ে বৰ্তমান মানুহে গম পাইছে, কিন্তু আগৰ পৰাই এই জনগোষ্ঠীয় লোকসকলে, ইয়াত বসবাস কৰা পাহাৰৰ জনগোষ্ঠীয় লোকসকলে বেলেগ এজন দেৱতা হিচাপে সদায় পূজা অৰ্চনা কৰি আহিছে, সেই বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
2: হয়, আচলতে 2007 চনৰ পিছত এই পঞ্চৰা মন্দিৰ বা পঞ্চৰা বাবাই যে ভীমাশংকৰ হয় এই কথাটো তেতিয়াৰ সময়ত কাশীৰ পৰা অহা কেইজনমান সন্ন্যাসী আহিছিলে আৰু তেখেতসকলে ইয়াত শিৱপুৰাণখন মন্থন কৰিছিলে, আৰু সেই সময়ত ইয়াৰ মন্দিৰৰ যিখিনি অৱস্থিতি আৰু শিৱ

0: শিৱপুৰাণ পুৰাণৰ যিখিনি বৰ্ণনা, এই বৰ্ণনাখিনি চাই তেওঁলোকে এইটোহে আচলতে ভীমাশংকৰ হ'ব বুলি তেওঁলোকে মানে ঠাৱৰ কৰিছিল আৰু সেই কথাৰে তেওঁলোকে প্ৰকাশ কৰিছিল। আৰু ভীমাশংকৰ হ'বৰ কাৰণে শক্তিপীঠ থাকিব লাগিব আৰু মা কামাখ্যা আমাৰ ইয়াতে আছে। আৰু শিৱপুৰাণৰ যিদৰে দিশ আৰু দূৰত্বৰে কথাখিনি নিৰ্ধাৰণ কৰা আছে, তাত উল্লেখ কৰা আছে, সেই একেধৰণে ইয়াত উল্লেখ আছে। দ্বিতীয় কথাটো হৈছে কি, শিৱপুৰাণখন যদি আমি চাওঁ তেনেহ'লে শিৱপুৰাণত দেখা যায় যে ৰামায়ণৰ যুদ্ধৰ পৰৱৰ্তী সময়ত যেতিয়া কুম্ভকৰ্ণ আৰু কৰ্তকীৰ পুত্ৰ ভীমাসুৰে তেওঁৰ দেউতাক মানে তেওঁৰ পিতৃ কুম্ভকৰ্ণক বধ কৰাৰ পুতক ল'বৰ কাৰণে তেওঁ কামৰূপেশ্বৰৰ ৰজা প্ৰিয়বৰ্ধনক ইয়াতে মানে এই দাক্ষিণী পাহাৰতে বন্দী কৰি থৈছিল। আৰু যেতিয়া প্ৰিয়বৰ্ধন আছিলে তেখেতে শিৱভক্ত আৰু সেইকাৰণে তেওঁ ইয়াতে শিৱৰ এটা পাৰ্থিৱ লিংগ এটা বনাই পূজা অৰ্চনা কৰিছিলে। এই কথাটো যেতিয়া ভীমাসুৰে গম পাইছিল তেতিয়া আহি ইয়াত সমস্ত প্ৰিয়বৰ্ধনে ইয়াত স্থাপন কৰা সমস্ত শিৱলিংগ আৰু তেওঁ পূজা অৰ্চনা কৰাখিনি ভাঙি দিব খোজোতেই তেতিয়া শিৱই প্ৰকট হৈ ৰক্ষা কৰিছিল প্ৰিয়বৰ্ধনক। এই কথাখিনি শিৱপুৰাণৰ অংশ আৰু যদি শিৱপুৰাণৰ উল্লেখ আছে এই মন্দিৰটো সিমানেই পুৰণা। এতিয়া কথা হ'ল আমি ইয়াৰে স্থানীয় বাসিন্দা হিচাপে আমাৰ কেইবাটাও প্ৰজন্ম ইয়াত বসবাস কৰি গৈছে। আনহাতে যদিহে ইতিহাস লিখিত ইতিহাস আমি চাবলৈ যাওঁ তেনেহ'লে আমি দেখোঁ যে এই অঞ্চলত তেতিয়াৰ সময়ত কৰ্তব্য লোকখিনি বসবাস কৰিছিলে। গতিকে এই সমস্ত সেই সময়ৰ পৰা মানে যিখিনি সময়ৰ পৰা ইয়াত স্থানীয় মানুহে বসবাস কৰি আহিছে তেতিয়াৰ পৰাই এই মন্দিৰটো পচৰা বাবা হিচাপেহে বা পচৰা মন্দিৰ হিচাপেহে পূজা অৰ্চনা কৰি আহিছিলে। তেতিয়া ইয়াৰ স্থানীয় মানুহে নাইবা এই যে মই ক'লো অলপ আগতে দীপৰ বিলৰ দক্ষিণ পাৰৰ যিখিনি কৈৱৰ্তৰ লোক তেখেতসকলেও নাজানিছিলে যে এইটো ভীমাশংকৰ হয়। কিন্তু এই তেওঁলোকে ইয়াত আছিলে, ইয়াৰ পৰা তেওঁলোক বসতি স্থাপন শিফ্ট কৰিলে, তাৰপিছত ইয়াত স্থানীয় হেৰি বসবাস কৰা লোক হিচাপে আৰু তেওঁলোকেও ইয়াক পচৰা মন্দিৰ হিচাপেহে পূজা অৰ্চনা কৰি আহিছিলে। কিন্তু অলপ আগতে উল্লেখ কৰাৰ দৰে 2007 চনৰ পিছতহে এই পচৰা মন্দিৰটো যে ভীমাশংকৰ হয় এই বা জ্যোতিৰ্লিংগ হয় এই কথাখিনি কাশীৰ পৰা অহা সন্ন্যাসীবোৰেহে এই কথাটো প্ৰকাশ কৰিছিলে।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি,
2: ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ পৰিচয় কল্পনা কলিতা।
0: আপোনালোক গুৱাহাটীৰ?
1: নহয়, বিজয়নগৰৰ দখলা।
0: আজি আমি উপস্থিত আছোঁ ভীমা শংকৰত। গতিকে আপোনাৰ এই সময়ৰ অনুভৱটো কেনেকুৱা?
1: অনুভৱটো মানে ভালেই লাগিছে। এতিয়া আহি পেলাই বিৰাট যাব ইচ্ছা যোৱা নাই, বিৰাট ভাল লাগিছে। মানে পৰিৱেশবিলাক ভাল, সেইটো কাৰণে ভাল লাগিছে।
0: আপুনি এইভাগ মন্দিৰৰ বিষয়ে কেতিয়া গম পাইছিলে?
1: এইটো গম পাইছিলোঁ, আগতে গম পোৱা নাছিলোঁ। এই হ'ল আজি ছয় মাহ সাত মাহমান হ'ল গম পোৱা। তাৰপিছত ভাবিলোঁ এদিন যাম চাবৰ কাৰণে, সেইকাৰণে আজি মানে আহিলোঁ। আহি কিনে চালোঁ, পৰিৱেশবিলাক বৰ ভাল লাগিছে।
0: হয়, এইটো যিহেতু শাওণ মাহ পৰি আছে, শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে এই শাওণ মাহটোৰ অনুভৱটো কওকচোন অকণমান।
1: আমি তাৰমানে শাওণ মাহটো গোটেই আমি মন্দিৰে মন্দিৰে আমি হেৰি কৰোঁ। এতিয়াও নেহুৰ পিঁয়াজ একো খোৱা নাই। আমি তাৰমানে শিৱ বাবাৰ কাৰণে মাছ মাংস একো নাখাওঁ। এই শাওণৰ মাহটো আমাৰ পূৰা নিৰামিষ। আৰু আমি মহাদেৱৰ মন্দিৰ আছে আমাৰ, তাত আমি নাম গাওঁ।
0: আপোনালোকৰ মন্দিৰটোৰ নাম কি?
1: আমাৰ মন্দিৰটোৰ নাম দখলা শান্তিপুৰ।
0: আপোনালোক তিনিওগৰাকী আহিছে নে আৰু
1: কিবা আহিছে যাত্ৰী? আমি আহিলোঁ, সিহঁতে লাইনতে আছে।
0: ৰাতিপুৱা কেতিয়া আহিছে?
1: আমি ৰাতিপুৱা ইয়ে ঘৰৰ পৰা ওলাইছোঁ 9:30।
0: ইয়াতে কিমান হ'ব পাৰে?
1: ইয়াতে 12:30 বজাত আহি পাইছোঁ।
0: খুব ভাল লাগিল।
1: খুব ভাল লাগিছে। কি ক'ম আৰু, সেইখিনিয়ে ক'লোঁ আৰু। আহি ভাল লাগিছে, আৰু যদি নমৰি থাকোঁ আহিয়ে থাকিম প্ৰত্যেক বছৰে ইয়াতে দৰ্শন হ'বৰ কাৰণে। আহিমে এনেকুৱা ডিচিশ্যন লৈছোঁ।
0: আপুনি যিহেতু ক'লে শাওণ মাহত আপুনি মন্দিৰে মন্দিৰে যায়, চেষ্টা কৰে যাবলৈ, গতিকে এই শাওণ মাহটোত কিমান মন্দিৰ ভ্ৰমণ কৰিলোঁ?
1: এই শাওণ মাহৰ এটা দুটা তিনিটা চাৰিটামান কৰিলোঁ।
0: মন্দিৰকেইটাৰ নাম?
1: মন্দিৰকেইটাৰ নাম দখলা পাহাৰৰ ওপৰত, নামনিত এটা, আমাৰ শান্তিপুৰত এটা, ইয়াতে এটা, চাৰিটা হ'ল। আৰু আৰু যাম আৰু, তাৰমানে অহা সোমবাৰে আৰু এটা বেলেগ মন্দিৰত যাম বুলি ভাবি আছোঁ।
0: এই মুহূৰ্তত যদি এটা গান গাবলৈ অনুৰোধ কৰোঁ, তেতিয়াহ'লে আপুনি কি গান গাবলৈ বিচাৰিব?
1: হা

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ, ইমান পৰে অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক টিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা আপুনি নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰক।

0: नेतृत्व के अभाव में आंदोलन कमजोर पड़ गया और धीरे धीरे विद्रोह को कुचल दिया गया। बेशक आंदोलन समाप्त हो गया, लेकिन परिणाम स्वरूप 30 नवंबर 1856 को कानूनन संथाल परगना जिला की स्थापना हुई और इस आदिवासी क्षेत्र का विशेष कानून बना, जिसके कारण आदिवासियों को बहुत से अधिकार मिल गए।
1: संथाल विद्रोह या हूल आंदोलन का तो अंत हो गया, लेकिन इसने कुछ साल बाद 1857 की आजादी की लड़ाई की भूमिका बना दी थी, जो अखिल भारत की स्वतंत्रता का पहला आंदोलन माना जाता है। संथाल विद्रोह का नारा था, अंग्रेजों हमारी माटी छोड़ो और करो या मर जाओ। ये मात्र संयोग नहीं है कि आजादी की लड़ाई में यही नारे अंग्रेजों भारत छोड़ो और करो या मरो के नाम से प्रसिद्ध हुए।
0: आज भारत का आदिवासी समुदाय और समस्त देश इन भाइयों पर गर्व करता है। 30 जून को संथाली हूल दिवस पूरे झारखंड में मनाया जाता है। संथाली गीतों में आज भी सिदो और कानू का शौर्य गाया जाता है।
2: শ্রোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ঘণ্টেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951 বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891 পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছিল। ৰাজ্যৰ মুঠ 96,842 বানপীড়িত পৰিয়ালৰ বাবে এতিয়ালৈকে মুঠ 146,26,00,000 টকা মোকলাই দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়া অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1,731 লোকে আশ্ৰয় লৈ আছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ কাহিলিপাৰা থকা জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে মায়া ভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি 5:30 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি তেওঁৰ স্মৃতি সোঁৱৰণ কৰা হ'ব। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া

0: শিল্পী হিচাপে গীত গাই 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। 1960 চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমনি দলৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খগেন মহন্তৰ জয়ন্তী উপলক্ষে শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱেও জয়ন্তী উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এগৰাকী কিশোৰীক ধৰ্ষণ আৰু ভাবুকি প্ৰদানৰ অভিযোগত কালি আৰক্ষীয়ে 3 জন যুৱকক গ্ৰেপ্তাৰ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে কাজলগাঁও থানা দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নাছিৰুল শ্বেখ, পীৰ মহম্মদ আৰু হাৰুণুল হাছেন নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জিঞ্জিয়া আৰক্ষীয়ে কালি অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা 23টা গৰুসহ এখন বাহন জব্দ কৰে। আৰক্ষীৰ দলে ৰতুৱা টোলগেটত নাকা তালাচী চলোৱাৰ সময়ত এই বাহনখন জব্দ কৰে। কোনো বৈধ নথি অবিহনে গৰুকেইটা সৰবৰাহৰ চেষ্টা কৰা আব্দুল সাত্তাৰ, ছাইফুল ইছলাম, ছয়দুল ৰহমান আৰু আমিৰ আলী নামৰ 4জন লোকক আৰক্ষীয়ে আটক কৰে। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ বামুনজুলি চাহ বাগিচাৰ জাৰনীত কালি এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে চলিত বৰ্ষত জিলাখনৰ ভাৰত ভূটান সীমান্তত হাতী মানুহৰ সংঘাতত 15জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 8টা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু হয়। এতিয়াৰ বাতৰি ইমানেই।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত শেখ আব্দুল্লা আহমেদ, মনোজ হাজৰিকা, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত অজয় আনন্দ, আছিফ আহমেদ, FM ট্ৰেন্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব জয়শ্ৰী ডেকাই।
2: পৰাগমালা

0: पराग माला। पराग माला।
1: परागमाला लाइव শুনিলে আগবঢ়ালে জয়শ্রী ডেকাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নৰপ্ৰতিভা শিতানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান নৰপ্ৰতিভালৈ আপোনালোকক আদৰণি জনাইছোঁ। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে আপোনালোকক উদীয়মান প্ৰতিভাসমূহৰ সৈতে চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে বিশেষ প্ৰতিভাৰ গৰাকী হিয়াস্মিতা দাস। বিশেষ প্ৰতিভাৰ গৰাকী বুলি এইকাৰণেই কৈছোঁ কাৰণ তেওঁ গীত গোৱাৰ উপৰিও ছেক্সোফোন, বাঁহী আদি বিভিন্ন বাদ্যযন্ত্ৰৰ সৈতেও জড়িত। তোমাক স্বাগতম আমাৰ অনুষ্ঠানলৈ।
2: হয়, ধন্যবাদ।
1: অনুষ্ঠানৰ আৰম্ভণি এটি গীতেৰে কৰিব বিচাৰিম, কি শুনাবা প্ৰথমে?
2: মই যিহেতু এইবাৰ জুবিন দা বিহীন প্ৰথমটো বহাগ, গতিকে তেওঁৰ এটি গীত মই তেওঁ সুঁৱৰি গাবলৈ চেষ্টা কৰিছোঁ।

0: খুব ভাল লাগিলে তোমাৰ গীতটি। আমি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু প্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মই আচলতে মোৰ জন্ম হৈছে ডিচেম্বৰ মাহত অঞ্চলী গাঁৱত, আৰু মোৰ শিক্ষা প্ৰথম প্ৰাথমিক মই কৰিছোঁ গাঁৱৰে স্কুল হয়, তাত মই প্ৰাথমিক শিক্ষাখিনি কৰিছোঁ। তাৰপিছত মই হাইস্কুল কৰিছোঁ মই অঞ্চলী হাইস্কুলত, আৰু মই হাই ছেকেণ্ডাৰী কৰিছোঁ কক্লাবাৰী হাই ছেকেণ্ডাৰী স্কুলত, আৰু ডিগ্ৰী মই কৰিছোঁ ভট্টদেৱ বিশ্ববিদ্যালয়ত।
0: হয়, খুব ভাল লাগিলে জানিব পাৰি। সংগীত যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম, সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত তুমি?
1: হয়, মই সংগীত একেবাৰে সৰুৰ পৰাই ভাল পাওঁ আৰু সৰুৰ পৰাই মই জড়িত সংগীতত। মই প্ৰথম সংগীত মোৰ মায়ে কৈছিলে, মোৰ মনত নাই বিশেষকৈ, কিন্তু মায়ে কৈছিলে যে মই মানে আমাৰ গাঁৱৰ যেতিয়া ফাংচন হয় মানে তেতিয়া 4 বছৰ বয়সৰ পৰা মই গান গাইছোঁ বুলি কৈছে আৰু মায়ে। মোৰ তেতিয়া মনত নাই বাৰু ইমান, কিন্তু মই সৰুৰ পৰাই জড়িত
0: সংগীতৰ উপৰিও তুমি যিহেতু বাদ্যযন্ত্ৰৰ লগতো জড়িত, প্ৰথমে কেনেকৈ আৰম্ভণি হৈছিল এই বাদ্যযন্ত্ৰৰ যাত্ৰাটো?
1: হয়, প্ৰথমে মই গান গাইছিলোঁ সৰুৰ পৰাই, যিহেতু গানৰ লগত জড়িত গতিকে মই প্ৰথমতে গান গাইছিলোঁ। তাৰপিছত যেতিয়া মই মানে প্ৰথমতে তবলা শিকিম বুলি ভাবিছিলোঁ, যেতিয়া মোৰ গানৰ বিষয়টো কমপ্লিট হৈছিলে তেতিয়া মই তবলা শিকিম ভাবিছিলোঁ, কিন্তু সময় তেনেকৈ নিমিলিলে। তাৰপিছত মই হাই ছেকেণ্ডাৰীত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মই বাঁহীত অকণমান আকৃষ্ট হ'লোঁ বাঁহীৰ প্ৰতি, কাৰণ মানে মোৰ লগৰে এজন আছিলে ধুনীয়া বাঁহী বজায়, মানে বাঁহীৰ হেৰিবোৰ শুনো, গানবোৰ যেতিয়া ইমান ধুনীয়াকৈ বজায় মানে মোৰো ভাল লাগে। তাৰপিছত ছাৰেও ক'লে মানে মোৰ বাঁহী প্ৰথম শিকিছিলোঁ শ্ৰদ্ধাৰ মণ্টু দাস ছাৰ, তেখেতৰ পৰা মই বাঁহী শিকিছোঁ, আৰু তেওঁ ক'লে যে তুমি বাঁহী শিকিব পাৰা দেখোন এনেকৈ ক'লে। তাৰপিছত ময়ো তেনেকৈ মনটো আহিলে আৰু বাঁহী শিকাৰ প্ৰতি, তাৰপিছত বাঁহী শিকিলোঁ। তাৰপিছত বাঁহী শিকাৰ পিছৰ ছাৰে ক'লে আৰু যে অকণমান বেলেগো কৰিব পাৰা, তাৰপিছত মই ছেক্সোফোনো শিকিব ট্ৰাই কৰি আছোঁ আৰু এতিয়া।
0: হয়, খুব ভাল লাগিলে। যিহেতু আমি বাদ্যযন্ত্ৰৰ কথা পাতি আছোঁ আৰু দুটা বাদ্যযন্ত্ৰ দেখিবলৈ পাইছোঁ, যদি কিবা এটা শুনিব পাৰোঁ কি শুনাবা?
1: হয়, মই ছেক্সোফোনটো অকণমান বজাই দিবলৈ।
0: ঠিক আছে।

0: খুবেই ভাল লাগিলে। গীত গোৱা আৰু বাদ্যযন্ত্ৰ বজোৱা দুয়োটাৰ মাজত কোনটো তোমাৰ বেছি প্ৰিয় বুলি যদি সুধো কোনটো ক'বা?
1: আচলতে দুয়োটাই প্ৰিয়, কাৰণ কষ্ট কৰি শিকিছোঁ, প্ৰিয়, বহুত প্ৰিয়। কিন্তু অধিক প্ৰিয় বুলি ক'বলৈ গ'লে মোৰ গানটো বেছি খুব প্ৰিয়
0: হয়। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মই এইবাৰ দলিখক বাইদেউৰে এটি গীত মই গাবলৈ চেষ্টা কৰিম।
0: ঠিক আছে।

0: খুব সুন্দৰকৈ তুমি গীতটি পৰিৱেশন কৰিলা। তুমি যিহেতু 2025-26 বৰ্ষৰ ভাৰতীয় বিশ্ববিদ্যালয় সন্থা AIUৰ উদ্যোগত আয়োজিত 39 সংখ্যক আন্ত বিশ্ববিদ্যালয় যুৱ মহোৎসৱত প্ৰথম আৰু তৃতীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলা বাদ্যযন্ত্ৰত, গতিকে তাৰ বিষয়ে বিতংভাৱে জানিব বিচাৰিম তোমাৰ পৰা।
1: হয়, মই AIUত মই ছেক্সোফোন প্লে কৰিছিলোঁ, ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্ট চলোঁ। আৰু মই এই বিশাল যাত্ৰাটোত প্ৰথমতে মই আচলতে বিশ্ববিদ্যালয়ত মই পৰিৱেশন কৰিছিলোঁ ছেক্সোফোন, আৰু মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম মই ষ্টেজত পাৰফৰ্ম কৰিছিলোঁ মানে তেতিয়া। তাৰপিছত মানে জি এছ দাদাজনে ক'লে যে তই এনেকৈ এনেকৈ যাব পাৰিবি, মানে AIUত যেনেকৈ এনেকৈ আমাৰ প্ৰগ্ৰাম হয় তই ইয়াতে যাব পাৰিবি এনেকৈ ক'লে। মোৰ মানে ভয় লাগিছিলে বহুত, কাৰণ মই এইবোৰ অনুষ্ঠান মই পৰিৱেশন কৰা নাছিলোঁ ইয়াত কেতিয়াও। তাৰপিছত তেওঁলোকে ক'লে, তাৰপিছত ময়ো গ'লোঁ। পিছত মোৰ লগত সহযোগিতা কৰিছিলে কপিল মদাহী দাদা আৰু দিব্যজ্যোতি তালুকদাৰ দাদা, তেওঁলোকে মোৰ লগত বজাইছিলে আৰু সহযোগ কৰিছিলে। আৰু তাত মই প্ৰথম আমাৰ গুৱাহাটীত হৈছিলে ডন বস্কো ইউনিভাৰ্চিটিত, তাত মই সোণৰ পদক অৰ্জন কৰিলোঁ, খুবেই ভাল লাগিছে তাতো। তাৰপিছত তাৰে নেক্সট ষ্টেজটো মোৰ চেন্নাইত হ'ল, তাতেও মোৰ যিহেতু সমূহ ইউনিভাৰ্চিটি বহুতবোৰ আহিছিলে ভাৰতবৰ্ষৰ, গতিকে খুবেই ভয় লাগিছিলে, ইমান টেলেণ্টেড ষ্টুডেণ্টবোৰ আহিছে। তাৰ ভিতৰত মই 3rd পজিশ্যন পাবলৈ সক্ষম হৈছোঁ, গতিকে মানে খুব এটা গৌৰৱ অনুভৱ কৰিছোঁ নিজেই। কাৰণ আৰু মোৰ ছেক্সোফোন শিকা বেছিদিন হোৱাই নাই, 6 মাহ হোৱাই নাই, গতিকে ইমান কম টাইমত এইখিনি কৰিব পাৰিছোঁ, মোৰ নিজৰে মানে খুব ভাল লাগিছে।
0: হয়, বহুত বহুত অভিনন্দন জনালোঁ।
1: ধন্যবাদ।
0: পুনৰ কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
1: মই যিহেতু বাঁহী বজাওঁ, গতিকে এটি বাঁহীৰ সুৰ মই তুলিব চেষ্টা কৰিছোঁ।
0: ঠিক আছে।

0: ইমান সুন্দৰকৈ তুমি বাঁহী বজালাই খুব ভাল লাগিলে। এআইৰ কথাটো সুধিলোৱে, প্ৰস্তুতি কেনেকুৱা ধৰণৰ আছিলে আৰু লগতে গোটেই অভিজ্ঞতাটো?
1: মোৰ প্ৰস্তুতি মানে আচলতে মই ক'লোৱে যে মোৰ বেছিদিন শিকা হোৱাই নাছিলে, আৰু ছাৰ যিহেতু গুৱাহাটীত থাকে, মই থাকোঁ পাঠশালাত, তো ছাৰেও মানে আহিব টাইম নাপায়, ময়ো যাবলৈ অকণমান দিগদাৰী হয়, গতিকে মই অনলাইন মানে কেইটামান ক্লাছ কৰিলোঁ। তাৰপিছত যিকেইজন দাদাৰ লগত মই গৈছিলোঁ তাত, তেওঁলোকৰ লগত অকণমান প্ৰেক্টিচ কৰিলোঁ কলেজত গৈ পেলাই। তো তেনেকৈ প্ৰস্তুতিবোৰ চলিছিল আৰু ঘৰতো মই খুব প্ৰেক্টিচ কৰিছিলোঁ তাত যাবৰ কাৰণে, গতিকে তেনেকৈ হৈছিলে আৰু।
0: হয়, তুমি যিহেতু পঢ়ি আছা তাৰ লগতে গান বাদ্যযন্ত্ৰ তিনিওটা একেলগে কেনেকৈ আগবঢ়াই লৈ গৈ আছা, একো অসুবিধা সন্মুখীন হোৱা নাই?
1: অসুবিধা মানে টাইমটো এনেকৈ মিলাই যাই আছোঁ আৰু, মানে ধৰক ৰাতিপুৱা উঠি পেলাই অকণমান প্ৰেক্টিচ, তাৰপিছত পঢ়া, তাৰপিছত আকৌ কলেজ, তেনেকৈ আৰু।
0: পুনৰ কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
1: মই আকৌ এটি গীত গাব বিচাৰিম ডক্টৰ ভূপেন হাজৰিকাদেৱৰ।
0: ঠিক আছে।

0: খুব সুন্দরক তুমি ভূপেন হাজরিকার বর গীতটি পরিবেশন করিলে, খুব ভাল লাগিলে। সংগীতক লৈ ভবিষ্যৎ পরিকল্পনা কি?
1: আসলতে সংগীতক লৈ ভবিষ্যৎ পরিকল্পনা মানে মই যেহেতু ইনষ্ট্ৰুমেণ্ট এটা দুটাকে শিকি আছো, মানে যিমানখিনি পাৰো ভৱিষ্যতলৈকে মোৰ মানে ইনষ্ট্ৰুমেণ্টবোৰ শিকি যাব ইচ্ছা আৰু, মানে যিমানখিনি পাৰো যাতে মই বেলেগক ক'ব পাৰোঁ, অ' এইখিনি এনেকুৱা এনেকুৱা, এইখিনি এনেকুৱা আছিলে, এনেকৈ মই যাতে ভৱিষ্যত আৰু ক'ব পাৰোঁ মানে বেলেগক।
0: এই সংগীত যাত্ৰাটোত আগবাঢ়ি যোৱাত কিবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি কেতিয়াবা?
1: সংগীতৰ যাত্ৰা বুলি ক'লে আচলতে শিকিবতো লাগিবই, গতিকে শিকাত আৰ্থিক ভাৱে অকণমান দুৰ্বল, কাৰণ ঘৰত দেউতাই যিহেতু ই ৰিক্সাহে চলায়, গতিকে এডমিশ্যনৰ পৰা আৰম্ভ কৰি ফিজৰ পৰা আৰম্ভ কৰি গোটেইবিলাক মোৰ অকণমান প্ৰব্লেম হয়, কাৰণ আৰু অহা যোৱা তাৰোপৰি বহুতখিনি কিবা কিবি আছে, কিন্তু আৰু সেয়াই আৰু অকণমান প্ৰব্লেম,
0: আগবাঢ়ি যাবই লাগিব।
1: হয় হয়
0: হয়। পুনৰ কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
1: হয় মই এতিয়া এটি বাঁহী শুনাব বিচাৰিছোঁ।

0: খুব ভাল লাগিলে। প্ৰিয় সংগীত শিল্পী বা প্ৰিয় বাদ্যযন্ত্ৰী বুলি যদি সুধোঁ তেতিয়াহ'লে কাৰ নাম মনলৈ আহিব প্ৰথমে?
1: মোৰ ফেভৰেট ছিংগাৰ হৈছে লতা মংগেশকৰজী আৰু ডক্টৰ ভূপেন হাজৰিকা, লগতে আমাৰ সকলোৰে প্ৰিয়, মোৰ বুলি নহয় সকলোৰে আমাৰ প্ৰিয় জুবিন গাৰ্গ দাদা। মোৰ গানবিলাক বহুত বেছি ভাল লাগে। আৰু ছেক্সোফোনৰ আচলতে ক'বলৈ গ'লে বহুত মানে ডাঙৰ ডাঙৰ শিল্পী আছে, কিন্তু মোৰ সকলোতকৈ বেছি ভাল লাগে কেনেজিৰ মানে মিউজিকবোৰ বহুত বেছি ভাল লাগে।
0: ঠিক আছে, তেতিয়াহ'লে তোমাৰ প্ৰিয় সংগীত শিল্পীৰ এটি গীত শুনিব বিচাৰিম।
1: হয়, ঠিক আছে।

0: বৰ্তমানলৈ তোমাৰ বহুখিনি অভিজ্ঞতা হ'ল, গোটেই অভিজ্ঞতাক সাঙুৰি উঠি অহা আন যুৱ শিল্পীসকলক, যুৱ প্ৰজন্মক এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ তুমি কি ক'ব বিচাৰিবা শেষত?
1: হয়, অভিজ্ঞতা বুলি ক'লে ইমানখিনি অভিজ্ঞতাও নাই যে মই বেলেগক কিবা ক'ম, কিন্তু আমাৰ সংগীত জগতখনত আচলতে শিকিবলগীয়া আমাৰ বহুতখিনি আছে। আমি যদি এটা উদাহৰণত বুজাবলৈ যাওঁ, আমি সাগৰৰ মাত্ৰ এটোপাল মাত্ৰ, তেনেকুৱা ধৰণৰ আৰু। গতিকে শিকি যাওক সকলোৱে, সকলোৱে ভাল কৰক জীৱনত, তাকে আশা কৰিছোঁ।
0: খুব ভাল লাগিলে, শেষত কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
1: হয়, মই ছেক্সোফোনতে এটি কিবা বজাই দিম।
0: ঠিক আছে,
1: হয়।

0: খুব ভাল লাগিলে তোমাৰ বিষয়ে জানিব পাৰি। তোমাৰ এই যাত্ৰা অব্যাহত থাকক আৰু ভাল ভাল কাম আমাৰ মাজলৈ লৈ আহা। তোমাৰ ইমান ব্যস্ততাপূৰ্ণ সময়ৰ অকণমান সময় উলিয়াই আমাক ইমান সুৰীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাই, ন প্ৰতিভাৰ খণ্ডটিত হিয়াস্মিতা দাসৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে আমাৰ যুৱবাণীৰ পৰা। অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: आज भगदड़ में 7 महिला श्रद्धालुओं की मौत हो गई, जबकि 10 से अधिक श्रद्धालु गंभीर रूप से घायल हुए हैं। पवित्र सावन महीने के तीसरे सोमवार पर भगवान के जलाभिषेक के लिए श्रद्धालुओं की भारी भीड़ वहां जमा थी। प्रधानमंत्री नरेंद्र मोदी, रक्षा मंत्री राजनाथ सिंह और मुख्यमंत्री सम्राट चौधरी ने इस घटना पर दुख व्यक्त किया है। मुख्यमंत्री ने मृतकों के निकट परिजनों के लिए 4-4 लाख रुपए की अनुग्रह राशि की घोषणा की है। असम के मुख्यमंत्री हिमंता बिस्व सरमा ने आज बाढ़ से सबसे अधिक प्रभावित 4 जिलों शिवसागर, गोलाघाट, जोरहाट और चराईदेव के प्रभावित परिवारों के लिए अंतरिम वित्तीय सहायता जारी की। प्रमुख घरेलू शेयर सूचकांक आज दोपहर के कारोबार में 0.5% की गिरावट में चल रहे थे। अंतिम समाचार मिलने तक बॉम्बे स्टॉक एक्सचेंज का सेंसेक्स 515 अंक की गिरावट से 77,494 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এইয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি। ডোনাৰ মন্ত্ৰালয়ৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত 30টা নতুন প্ৰকল্পত অনুমোদন। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ। আৰু গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ৰাজ্যবাসীৰ সোঁৱৰণ। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।
2: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজসাহাৰ্য বা এই 15,000 টকাৰ এককালীন যিটো সাহাৰ্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 96,842টা পৰিয়ালে 15,000 টকাৰ এই ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে।
1: ক্ষতিগ্ৰস্ত প্ৰায় সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়া অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিকলৈ আহিছে আৰু ৰাজ্য চৰকাৰে সাহায্য তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াত ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ডোনাৰ মন্ত্ৰালয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত 30টা নতুন প্ৰকল্পত অনুমোদন দিছে। 883.8 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পসমূহৰ ভিতৰত অসমৰ বাবেও 4টা প্ৰকল্প আছে। ডোনাৰ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এপ্ৰিলৰ পৰা জুনলৈ অৰুণাচল প্ৰদেশত 4টা প্ৰকল্পৰ বাবদ সৰ্বাধিক 434.37 কোটি টকা মোকলাই দিয়া হৈছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত উত্তৰ পূবৰ ৰাজ্যকেইখনত 838.36 কোটি টকা ব্যয়ৰ 81টা প্ৰকল্প সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত 104.25 কোটি টকা ব্যয় সাপেক্ষ অসমৰ 17টা প্ৰকল্প আছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কামৰূপ জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।

0: জিলাখনৰ কমলপুৰ সমষ্টিৰ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ বিহলঙনি গাঁৱত আজি গণনাকাৰী বিষয়াসকলে তথ্য সংগ্ৰহ আৰম্ভ কৰিছে। এই সন্দৰ্ভত ছুপাৰভাইজাৰ হিচাপে দায়িত্বত নিয়োজিত অচ্যুত বৰাই এইদৰে কয়।
1: আজিৰ পৰা আমি আমাৰ ভূকপিয়াল কামৰ আৰম্ভ কৰিম। আমি ইতিমধ্যে মেপিঙৰ কাম আমি আৰম্ভ কৰিছোঁ। আমি ইতিমধ্যে ডিমাৰ্কেশ্যনবোৰ চাই আছোঁ। আজি আমি এতিয়া জাষ্ট আমি গোটেই মোৰ যি ইংলেণ্ডৰ যি ছয়গৰাকী আছে তাৰে তিনিগৰাকীমান আহি পাইছে। আমি যি পৰ্যায়ক্ৰমে এইচ এল ভি যিবিলাক চেণ্টাৰ আছে বা যিখিনি আছে আমি মেপিঙৰ কাৰণে আমি ইতিমধ্যে আমি আগতেও গৈছোঁৱে। আজি আমি পৰ্যায়ক্ৰমে আমি আজিৰ পৰা আৰম্ভ কৰিম। ডিমাৰ্কেশ্যনত আমি অকণমান প্ৰব্লেম পাই আছোঁ, কিন্তু অকণমান আমি ডোৰ টু ডোৰ বা আমি ৰাস্তাটো আমি যাওঁ তেতিয়াহ'লে এই প্ৰব্লেমখিনি সমাপ্ত হ'ব। আৰু এই লোকপিলত নিজকে অংশীদাৰ হৈ মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ 2011ৰ পিছত 2021ত হ'ব লাগিছিলে, কিন্তু COVID-19ৰ কাৰণে পিছুৱাই গ'ল। 2027ত লোকপিয়ল অনুষ্ঠিত হৈছে আৰু এই ৰাষ্ট্ৰৰ যি মহান ৰাষ্ট্ৰ গঠন কৰাত লোকপিয়লে যি সহায় কৰে, সেই সহায় কৰাত আমি তৃণমূল কৰ্মী হিচাপে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ।
0: উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। এইবাৰ বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক পৰিচয়সূচক নম্বৰ দিয়া হ'ব। কোভিড পৰিস্থিতিৰ বাবে 2021 চনত লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। এইবাৰ লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ 1948 চনৰ বিধিৰ অধীনত সুৰক্ষিত হৈ থাকিব। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়লৰ স্বগণনাৰ কাম সাময়িকভাৱে স্থগিত ৰখা হৈছে। লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ 11,00,000 পৰিয়ালে নিজৰ তথ্য প্ৰদান কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যোৱা 9 আগষ্টৰ পৰা দেশজুৰি চলি থকা হৰ ঘৰ তিৰংগা অভিযানৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত জনসাধাৰণৰ মাজত দেশাত্মবোধৰ চেতনা জাগ্ৰত কৰাৰ লগতে দেশৰ প্ৰতি থকা দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে গীতটি পৰিৱেশনৰ বিশেষ কাৰ্যসূচী লোৱা হয়। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক অংশ লোৱাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈকো আহ্বান জনোৱা হৈছিল। উল্লেখযোগ্য যে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হয়। অভিযানকালত তিৰংগ পতাকা সমদল, দেশপ্ৰেমমূলক গীত পৰিৱেশন কাৰ্যসূচী, চাইকেল সমদল, বক্তৃতানুষ্ঠান, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ জিলাই জিলাই এই অভিযানৰ সামৰণি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি নতসূৰ্য ফণি শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব। জিলাখনত এই অভিযানৰ সময়ছোৱাত বন্দে মাতৰম পৰিৱেশন, বক্তৃতা প্ৰতিযোগিতা, মহিলা ফুটবলকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ কাহিলীপাৰাত থকা জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে মায়া ভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি 5:30 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি তেওঁৰ স্মৃতি সোঁৱৰণ কৰা হ'ব। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। 1960 চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমনি দলৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কলৰে পাততে কাউৰী পৰে, মা আমি সদিয়ালৈ যামে আদিকে ধৰি কেইবাটাও কালজয়ী গীতৰ পৰিৱেশনেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে বিহু গীতসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খগেন মহন্তৰ জয়ন্তী উপলক্ষে শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে অনন্য কণ্ঠ, সুৰৰ মাধুৰ্য আৰু কেঁচামাটিৰ গুণ থকা খগেন মহন্তৰ গীতে অসমীয়া সংগীতক নতুন পৰিচয় প্ৰদান কৰিছিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 5 উইকেটৰ বিনিময়ত 99 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট

0: হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাডিকালে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰে যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰ্যাই 4টা উইকেট দখল কৰাৰ লগতে কেছৰা নুৱানথাই 3টা আৰু আশ্বিতা ফাৰ্নাণ্ডোৱে 2টা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি। ডোনাৰ মন্ত্ৰালয়ৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত 30টা নতুন প্ৰকল্পত অনুমোদন। আৰু ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। অনুষ্ঠানত প্ৰথমেই শুনক লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

গীত আৰু গজল অনুষ্ঠানটিৰ শেষত সেয়া আছিল সোমেশ কুমাৰ। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণি। অনুষ্ঠানত প্ৰথমেই শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

সুৰৰ কৰণী অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লোৱা হৈছে কমল চৌধুৰীৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ ৰচনা বিষ্ণুৰাভাৰ।

কমল চৌধুরীৰ কণ্ঠৰ গীতটিৰ কথা আছিল আনন্দী দাসৰ। অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে নিৰ্মল মজুমদাৰৰ কণ্ঠৰ দুটি গীত। গীত দুটিৰ কথা অনিল ৰায়চৌধুৰীৰ, সুৰ শিল্পীৰ নিজা।

বীৰেণ দত্তৰ কণ্ঠত নবকান্ত বৰুৱা ৰচিত গীত দুটি শুনিলে। গীত দুটিৰ সুৰ আছিল শিল্পীৰ নিজা। অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণীৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1 বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি শুনাবলৈ লোৱা হৈছে গৌতম শৰ্মাৰ কণ্ঠৰ গীত প্ৰথমটি গীতৰ ৰচনা শিল্পীৰ নিজা।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে গৌতম শৰ্মাৰ কণ্ঠৰ গীত শুনিছে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নগেন বৰা ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে গৌতম শৰ্মাৰ কণ্ঠত ক্ৰমে শিল্পীৰ নিজা ৰচনা আৰু নগেন বৰা ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে আলী আকবৰ খানৰ স্বৰোৎপাদন। আজি শুনক ৰাগ ভীম পালাচী।

বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যা সমাধানৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পি এম গতিশক্তি পদক্ষেপৰ অধীনত এই পৰ্যন্ত 396টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে। অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য মুকলি কৰা হয়। বিহাৰৰ লক্ষীচৰাই জিলাত আজি অশোকধাম মন্দিৰলৈ যোৱা ভক্তৰ হেঁচাঠেলাত 7গৰাকী মহিলাৰ মৃত্যু হয় আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে 462 ৰাণত নিজৰ প্ৰথম ইনিংছ সামৰে। বিগত দুটা দশকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক কেৱল অৰ্থনৈতিক দিশৰ আলোচনাত সীমাবদ্ধ থকা নাই, বৰং প্ৰদূষণ, জৈৱ বৈচিত্ৰ হ্ৰাস, গোলকীয় উত্তাপ বৃদ্ধিকে ধৰি পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যাসমূহ সন্দৰ্ভতো আলোচনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত ব্ৰিক্ছৰ পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়নৰ বিষয়ক সম্পৰ্ক গোটৰ শীৰ্ষ বিষয়াসকলৰ বৈঠকত অধ্যক্ষতা কৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব তন্ময় কুমাৰে এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হয়। সচিবগৰাকীয়ে কয় যে গোলকীয় সহযোগিতা মানৱীয় দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱা উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিমতৰ ওপৰত ভিত্তি কৰি এইবাৰৰ বৈঠকৰ আয়োজন কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰাৰ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে এই বৈঠকত অধ্যক্ষতাৰ অংশ হিচাপে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ কাৰ্যগোটৰ অধীনত ভাৰতে 4টা অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ চিনাক্ত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ, বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা তথা সক্ৰিয় অৰ্থব্যৱস্থা আৰু অভিযোজন। পি এম গতিশক্তি পদক্ষেপৰ অধীনত এই পৰ্যন্ত বিভিন্ন মন্ত্ৰালয়ৰ 18,64,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 396টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰকল্পসমূহৰ ভিতৰত 250টা প্ৰকল্পই অনুমোদন লাভ কৰিছে আৰু 198টা ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। নেটৱৰ্ক পৰিকল্পনা গোট ব্যৱস্থাৰে এই প্ৰকল্পসমূহ মূল্যায়ন কৰি থকা হৈছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদাই সংসদৰ বৰ্ষাকালীন অধিৱেশনত লোকসভাত এটা লিখিত উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে পি এম গতিশক্তি ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত বিভিন্ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দায়িত্ববাহী বিভাগক একত্ৰিত কৰি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণ নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী গতিশক্তি যোজনাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীয়ে ভূ স্থানীয় তথ্য, উপগ্ৰহৰ চিত্ৰ আৰু এ পি আই সংহত নিৰীক্ষণ ব্যৱস্থাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তথ্যৰ যোগান ধৰে। এই যোজনাৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আন্তঃগাঁথনি প্ৰকল্পৰ ৰূপায়ণত সহযোগিতা আগবঢ়োৱাৰ উপৰি জনসাধাৰণক যাতায়াত আৰু বিভিন্ন সেৱা আৰু সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হয়। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যন্ত এই যোজনাৰ অধীনত 58টা মন্ত্ৰালয় আৰু 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভালেসংখ্যক বিভাগক সামৰি লোৱা হৈছে। এই যোজনাই ৰেল, বন্দৰ, জাহাজ, জলপথ, শক্তি, প্ৰাকৃতিক গেছ, অসামৰিক বিমান পৰিবহণ, দূৰ সংযোগ, ঔদ্যোগিক কৰিডৰকে ধৰি কেইবাটাও বিষয় সামৰি লৈছে। অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তী

0: আপৎকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।
1: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজসাহাৰ্য বা এই 15,000 টকাৰ এককালীন যিটো সাহাৰ্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 96,842টা পৰিয়ালে 15,000 টকাৰ এই ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহাৰ্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে।
0: ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰৰ লক্ষীচৰাই জিলাত আজি অশোকধাম মন্দিৰলৈ যোৱা ভক্তৰ হেঁচা ঠেলাত 7গৰাকী মহিলাৰ মৃত্যু হয়। আজি জলাভিষেক পৰম্পৰাৰ বাবে বহুসংখ্যক ভক্তৰ সমাগমৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। পদপিষ্ট হৈ 10গৰাকীৰো অধিক ভক্ত গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহতসকলক পাটনা চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ ভৰ্তি কৰাৰ বিপৰীতে বাকীসকলক জিলা সদৰ হাস্পতালত চিকিৎসা কৰি থকা হৈছে। আকাশবাণীৰ পাটনাৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা অশোকধাম ষ্টেচনৰ পৰা মন্দিৰলৈ যোৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বৈদ্যুতিক খুঁটাৰ পৰা এডাল বৈদ্যুতিক তাঁৰ ছিঙি পৰি থকা বুলি অপপ্ৰচাৰ চলোৱাৰ ফলত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ভিৰৰ মাজত পদপিষ্ট হৈ মহিলাকেইগৰাকীৰ মৃত্যু হয়। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ যাৱতীয় চিকিৎসা নিশ্চিত কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিহতসকলৰ নিকটাত্মীয়লৈ 4,00,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সাহায্য আগবঢ়াইছে বুলি আশ্বাস দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা উজৰাপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ সন্দৰ্ভত হাতপুথি আৰু ৰাষ্ট্ৰজোৰা ডিজিটেল জীয়াই থকাৰ প্ৰমাণপত্ৰ অভিযান 5ৰ নিৰ্দেশাৱলী মুকলি কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে এখন বেংক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 17টা পেঞ্চন বিতৰণ বেংকে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে নিজৰ সেৱাসমূহ প্ৰদৰ্শন কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিমবংগৰ গংগা নৈৰ অৱবাহিকা অঞ্চল আৰু উৰিষ্যাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। ইপিনে জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশৰ পূব অংশ, ঝাৰখণ্ড আৰু ছিকিমত কাইলৈৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো অংশ, হাৰিয়ানা, চণ্ডীগড়, পাঞ্জাব, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো কাইলৈ ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2টা দিনত বিহাৰ, কৰ্ণাটক, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰী, কাৰাইকল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিজুলী ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 5টা উইকেটৰ বিনিময়ত 150 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰে যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰবাদ জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কাশ্যাৰা নুবান্ধাই 3টা আৰু

0: অর্শিতা ফার্নান্ডোয়ে দুটা উইকেট লাভ করে। শৃঙ্খলার দ্বিতীয় তথা অন্তিমখন খেল 23 আগস্টত কলম্বোত অনুষ্ঠিত হব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যা সমাধানৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পি এম গতিশক্তি পদক্ষেপৰ অধীনত এই পৰ্যন্ত 396টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে অঞ্জলি মেধি বৰুৱাৰ কণ্ঠৰ দুটি লোকগীত।

0: পাশ্চাত্য সংগীতের অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীর মহাবাহু, খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায় সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিকলৈ আহিছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিধায়ক পল্লৱলোচন দাসে

0: বিশ্বনাথ পাভৈ সংযোগী চাৰিলেনযুক্ত বাইপাছত নিৰ্মাণ হ'বলগীয়া ট্ৰেফিক পইণ্টৰ আজি আধাৰশিলা স্থাপন কৰে। এই পথছোৱাত দীৰ্ঘদিন ধৰি কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে পথছোৱা দুৰ্ঘটনা প্ৰৱণ ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছিলে। স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে পথ সুৰক্ষা সমিতিৰ সিদ্ধান্ত অনুসৰি ট্ৰেফিক পইণ্ট স্থাপনৰ পদক্ষেপ লয়। এই আধাৰশিলা স্থাপন কাৰ্যসূচীত জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, জিলা আৰক্ষী অধীক্ষক আছিফ আহমেদ, অতিৰিক্ত আয়ুক্ত অসীম বৰগোহাঁই উপস্থিত থাকে। প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোত দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস পাব আৰু যাতায়াত সুচল হ'ব বুলি আশা কৰা হৈছে। ইফালে পৰৱৰ্তী সময়ত দীৰ্ঘম্যাদী পদক্ষেপ হিচাপে এই ঠাইখিনিত উৰণ সেতু নিৰ্মাণৰো চিন্তা চৰ্চা চলি আছে বুলি বিধায়ক পল্লৱলোচন দাসে উল্লেখ কৰে। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আজিৰে পৰা লোকপিয়ল 27ৰ ঘৰে ঘৰে গৈ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙনি গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ গোচৰত মানকাছৰৰ দুজন অভিযুক্তৰ বিৰুদ্ধে আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুয়োজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। তথ্য অনুসৰি 2022 চনৰ 5 জানুৱাৰীত এই দুয়োজন অভিযুক্তই 15 বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ 4 দিন পাছতে খাৰুৱা বান্ধা আৰক্ষীয়ে অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ আৰু দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ সাক্ষ্য, প্ৰমাণ আৰু নথিপত্ৰ পৰ্যালোচনাৰ অন্তত আদালতে আজি পক্সো আইনৰ অধীনত অভিযুক্তদ্বয়ক 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে এফ চি ৰেংদাইক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গ'ল দিয়ে যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মী ফুটবল টীমক 1-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহান বাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হ'ব। ইপিনে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে শ্ৰব্যসফুৰা মুকলিৰ পৰা তৰালি শৰ্মাৰ কণ্ঠৰ 2টি গীত, গীত 2টিৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

শ্ৰব্য সফুৰা মুকলিৰ পৰা তৰালি শৰ্মাৰ কণ্ঠৰ গীত দুটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,00,000 মুকলি কৰে। ৰাজ্যত কৃষি বিভাগৰ জৰিয়তে শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যা সমাধানৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা গোচৰত মানকাছৰৰ দুজন অভিযুক্তৰ বিৰুদ্ধে আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী। আজি গুৱাহাটী কাহিলিপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে মায়া ভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 5টা উইকেটৰ বিনিময়ত 214 ৰাণ কৰি খেলি আছে। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলি 3:05 বাজি 15 মিনিটত।

বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উজনিৰ বান ক্ষতিগ্ৰস্ত জিলা চাৰিখনৰ লোকসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য, ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া আৰম্ভ, গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ উপজাতিনত বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু শ্বিলং লাজং এফ চিৰ খেল। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।
1: আজি আমাৰ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 31,991টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 95,000 পৰিয়ালে, লগত কেইশমান থাকিব, 96,842টা পৰিয়ালে এই 15,000 টকাৰ ধনৰাশি লাভ কৰিছে।
0: ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয়

0: প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙী গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে খন্তেক পাছতে আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশনেৰে তেওঁৰ স্মৃতি সোঁৱৰণ কৰা হ'ব। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীৰ সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। প্ৰখ্যাত কবি গীতিকাৰ কেশৱ মহন্তৰ ভালেসংখ্যক গীতত কণ্ঠ নিগৰুৱা খগেন মহন্তই ৰুদ্ৰবৰুৱাৰ ভালেসংখ্যক গীত গাইছিল। বিহু নামৰ সম্ৰাট ৰূপে পৰিচিত খগেন মহন্তই ৰাজ্যখনৰ চুকে কোণে প্ৰচলিত হৈ অহা বিহু নামসমূহ বুটলি আনি ৰাইজৰ ওচৰ চপাই নিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত আজি গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাকক্ষত গ্ৰাহক সজাগতা আৰু নিচামুক্ত ভাৰতৰ লগতে লোকপিয়ল 2027 সন্দৰ্ভতো জিলা পৰ্যায়ৰ এখন সংবাদকৰ্মীৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসহ 55 গৰাকী লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই কৰ্মশালাখন উদ্বোধন কৰি লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ সঠিক তথ্য প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে লোকপিয়লৰ তথ্যই ফলপ্ৰসূ চৰকাৰী নীতি প্ৰণয়ন আৰু নাগৰিক কল্যাণৰ বাবে আঁচনি ৰূপায়ণত সহায় কৰে। লোকপিয়ল 2027ৰ ঘৰে ঘৰে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি চলি থকা অৱস্থাত এই কৰ্মশালা আয়োজন কৰাৰ বাবে তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত লোকপিয়ল 2027ত ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আজিৰ কৰ্মশালাত বিশদভাৱে গুৰুত্ব আৰোপ কৰি এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনোৱা হয়। কৰ্মশালাত গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত ভাৰতীয় মানক ব্যুৰোৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ পৰামৰ্শদাতা ডঃ শংকৰ শেখৰ বৰকটকীয়ে অংশগ্ৰহণ কৰি গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত মানক ব্যুৰোৰ ভূমিকাৰ বিষয়ত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। গ্ৰাহক সজাগতাৰ বিষয়ত BISKR এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভতো তেওঁ জানিবলৈ দিয়ে। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ বাছৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয়খনত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই বাছ সেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভ কৰি ডঃ দাসে কয় যে ডিমৰীয়াৰ কাষৰীয়া বৰ্ণী, নৰতাপ, দিগাৰু, কলংপাৰ আদি অঞ্চলৰ পৰা 4খনকৈ বাছত ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ লগতে সময়মতে মহাবিদ্যালয়ত উপস্থিত হ'ব পাৰিব বুলি বিধায়ক ডক্টৰ দাসে মন্তব্য কৰে।
1: আজি এক বহুদিনীয়া অভাৱ পূৰণ হৈছে। আজি ইয়াতে নতুনকৈ বাছ সেৱা আৰম্ভ হৈছে আৰু এই বাছ সেৱাৰ দ্বাৰাই আমাৰ বৰ্ণিহাটৰ পৰা আৰম্ভ কৰি আমি যদি ধেমাই, মহপুৰ, লুৰিকে আৰম্ভ কৰি আমি এনেকৈ আহোঁ। তাৰপিছত কমলাজাৰীৰ পৰা এটা লাইন, এইফালে আমি কলংপাৰৰ পৰা সহৰা হৈ আমাৰ সোণাপুৰ মহাবিদ্যালয়লৈকে আৰু আমাৰ কুৰকুৰিয়াৰ পৰা দিগাৰু হৈ আমাৰ ইয়ালৈকে এক বাছ সেৱা আজিৰ পৰা আৰম্ভ কৰিছে। আৰু মই ভাবোঁ এই বাছ সেৱাৰ দ্বাৰাই ইমান দিনে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অভাৱ পূৰণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সময়মতে মহাবিদ্যালয়ত আহি পোৱাৰ কাৰণে তেখেতসকলে খুব সুন্দৰকৈ আহি পাব। আৰু মই কলেজ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলে খুব এটা ভাল চিন্তা কৰিছে, যিটো চিন্তাৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে শিক্ষাত মনোনিৱেশ কৰিব পাৰিব।
0: মানকাছৰৰ হুকছৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখন আজি উন্মোচন কৰা হয়। জয়ন্তী উদযাপন সমিতিৰ সভাপতি জহিৰুল ইছলামৰ সভাপতিত্বত এই উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত মানকাছৰৰ বিধায়ক মুহিবুৰ ৰহমানে স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বিদ্যালয়ৰ অধ্যক্ষা জাহেবা বেগমৰ লগতে অনুষ্ঠানত ভালেসংখ্যক গণ্য মান্য লোক, বিদ্যালয়ৰ ন পুৰণি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিঙৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আৰু চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত সৃষ্টি সিঙে জিলাখনৰ বিভিন্ন বিভাগৰ মাজত সু সমন্বয় বজাই ৰাখি চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ লগতে জনসাধাৰণে যাতে সময়মতে চৰকাৰী সেৱা আৰু আঁচনিৰ সুফল লাভ কৰে সেই দিশত গুৰুত্ব আৰোপ কৰিছে।

0: পোন্ধৰ বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ গোচৰত মানকাছৰৰ দুজন অভিযুক্তক আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা দণ্ডাধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল আজি যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইফালে তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হৈছে। উজনিৰ বান ক্ষতিগ্ৰস্ত জিলা 4খনৰ লোকসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া আৰম্ভ। গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ উপজাতিনত বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু শ্বিলং লাজং এফ চিৰ খেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই স্মিতা গোস্বামী, মোৰ সৈতে ডিউটি ৰুমত আছে শীৰ্ষা ফুকন, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু দৰ্শন কাশ্যপ, এফ এম ট্ৰান্সমিটাৰত পপি চন্দ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰিয়, আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া শ্ৰোতাৰ অনুষ্ঠান।
2: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ দৰং জিলাৰ দাহী অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: ইয়াতে আহি আমি এগৰাকী জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো জানো।
4: নমস্কাৰ, চন্দ্ৰপ্ৰসাদ শইকীয়া, মই দাহী মৌজাৰ চতুৱা থিয়াবাৰী গাঁৱৰ এগৰাকী ব্যক্তি। আমি মুখ্যতঃ দাহী মৌজাটোক কেন্দ্ৰ কৰি আমাৰ অঞ্চলটোৰ পৰিচয় দাঙি ধৰোঁ, যিহেতু আমাৰ মৌজাটোৰ যথেষ্ট ঐতিহাসিক তাৎপৰ্য থকা এটা মৌজা। এই মৌজাটোৰ অন্তৰ্গত স্থানবিলাকত 29খন গাঁৱৰে আৱৰা এখন মৌজা, অতি বৃহত্তৰ মৌজা। মুখ্যতঃ কিন্তু এই মৌজাটোৰ কৃষিভিত্তিক অঞ্চল, কাৰণ এই কৃষিভিত্তিক অঞ্চল এইকাৰণেই যে ইয়াত বেছি সংখ্যক ব্যক্তি কৃষি কৰ্মৰ লগত জড়িত। প্ৰায় 20% ব্যক্তিহে আচলতে চৰকাৰী চাকৰিয়াল বা অন্যান্য তেনেকুৱা ধৰণৰ কৰ্মৰ সৈতে জড়িত আছে। আমাৰ মানুহখিনি জড়িত যদিও আজিকালি অৱশ্যে মানুহে অকণমান অন্যান্য ধৰণৰ খেতি বাতিৰ প্ৰতিও মন কৰিছে। মাকৈ খেতিৰ পৰা আৰম্ভ কৰি অন্যান্য তেনেকুৱা ধৰণৰ তৰমুজ বা বেছিকৈ জলকীয়াৰ খেতি কৰা বা অন্যান্য তেনেকুৱা ধৰণৰ খেতিবিলাকৰ লগতো জড়িত হ'বলৈ চেষ্টা কৰিছে। পাণৰ এটা ভাল ব্যৱসায় বা তামোলৰ ভাল ব্যৱসায় এটাও তেওঁলোকে বাছি লৈছে। আমাৰ যিসকল বাসিন্দা আছে ইয়াত, পাণৰ কাৰণে এটা ভাল বিখ্যাত স্থান আছে আমাৰ দাহী মৌজাৰ ভিতৰতেই। তামুলিপাৰা আৰু দাহী নগাঁও বুলি স্থানখনে, এই দুয়োখন স্থানে পাণৰ ক্ষেত্ৰত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে। আৰু অকল পাণ বা তামোলৰ নহয়, নাৰিকলৰ ক্ষেত্ৰতো যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে। বহুখিনি আই ইনকাম তাৰ পৰা লাভ কৰি ল'ৰা ছোৱালীক পঢ়া শুনা ইত্যাদিবিলাকত সহায় কৰিবৰ কাৰণে মানুহ সক্ষম হৈছে। আগতকৈ মানুহৰ আৰ্থিক অৱস্থাটো যথেষ্ট টনকিয়াল হৈছে কৃষি কৰ্মৰ জৰিয়তে। আজিকালি কলৰ খেতিটো আগতে আমাৰ এই অঞ্চলৰ ভিতৰতেই মঙলদৈৰ পশ্চিম দৰঙত, মানে পাথৰীঘাট অঞ্চলত, য'ত পথৰুঘাটৰ 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল, সেই স্থানটো কল খেতিৰ কাৰণে যথেষ্ট বিখ্যাত আছিল আৰু এতিয়াও আছে। কিন্তু সেই স্থান টুকুৰাৰ পৰা কিছু অকণমান আমাৰ এই অঞ্চললৈকেও সম্প্ৰসাৰিত হৈছে। এই ক্ষেত্ৰত অত্যন্ত ভাল খবৰ এইটো যে আজিকালি আমাৰ অঞ্চলৰ মানুহেও ভালেখিনি কল বিক্ৰী কৰিব পাৰে। প্ৰায় মানুহে কল বিক্ৰী কৰি ভাল অৰ্থ লাভ কৰিবলৈ সক্ষম হৈছে। আনকি ইয়াৰ পৰা গুৱাহাটীৰ বজাৰতো কল বিক্ৰী কৰিবলৈকে লৈ গৈ বহু মানুহে তেনেকুৱা ধৰণে উন্নতি কৰিব পৰা অৱস্থা এটা হৈছে মানুহৰ। প্ৰতিগৰাকী ব্যক্তিয়ে কৃষিৰ প্ৰতি অনুধাৱিত হ'বৰ কাৰণে এতিয়াও কিন্তু বহুত বাকী আছে। এই ক্ষেত্ৰত আমাৰ কৃষি বিভাগে যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছে বা অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে আমাৰ খানাপাৰাত যিটো প্ৰশিক্ষণ তেখেতসকলৰ হয়, সেই প্ৰশিক্ষণো বহু কেইগৰাকী কৃষকে লৈ লৈ তাৰ পৰা বা কাঁহীকুচিত তেখেতসকলে কৃষি

0: প্ৰশিক্ষণ লৈ লৈ পঞ্চায়তৰ জৰিয়তে হওক বা আঞ্চলিক পঞ্চায়তৰ জৰিয়তে হওক জিলা পৰিষদৰ জৰিয়তে হওক লৈ পেলাই উপকৃত হৈছে। আৰু এতিয়া নতুনকৈ এটা কৃষি কাৰ্যই আমাক বেছি উৎসাহিত কৰিছে, এই বৰ্ষত সেইটো বেছি লাভৱান হৈছে, নেমু টেঙা। নেমু টেঙা বিক্ৰী কৰি পেলাই বহুত কৃষকে যথেষ্টখিনি পইচা প্ৰথমৰ ভাগত লাভ কৰিছে। য'ত প্ৰথম নেমু টেঙা যেতিয়া আপোনাৰ মাৰ্চ এপ্ৰিলতে তেখেতসকলে বিক্ৰী কৰিছিল, তেতিয়া এটা নেমু টেঙাত প্ৰায় 4-5 টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া অৱশ্যে তাৰ দামটো কমিছে, কাৰণ প্ৰতি ঘৰে ঘৰে নেমু টেঙাৰ সংখ্যাটো বাঢ়িছে। কিন্তু আটাইতকৈ ভাল খবৰ হৈছে প্ৰতিখন ঘৰতেই নেমু টেঙাৰ খেতিটো এটা বাগান চিষ্টেমত মানুহে কৰিছে, আৰু সেই বাগান অৱস্থাৰ মাজেৰে কৰাৰ কাৰণে যথেষ্ট লাভৱান হ'বলৈ সুবিধা হৈছে। আজি আমাৰ ইয়াৰ পৰা 2.5 কিলোমিটাৰ নিলগত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতেই অসমৰ এখন বিখ্যাত বজাৰ হয়, যিখনক আমি বঙলাগড় বজাৰ বুলি কওঁ। সেইখন আউলা চৌকাৰ পৰা জাষ্ট আৰু 100 খোজমান আগুৱাই মঙলদৈৰ ফালে গ'লেই এখন মানে নৈৰ ঠিক কাষতে সেই বজাৰখন স্থাপিত। আপোনালোকে অনুভৱ কৰিব পাৰিব যে সেই বজাৰখনত যিমানবিলাক উৎপাদিত সামগ্ৰী হয়, সেই উৎপাদিত সামগ্ৰীৰ যিখিনি থলুৱা সামগ্ৰীবিলাক যেনেকৈ নাৰিকল, নেমু টেঙা বা অন্যান্য আমাৰ এই অঞ্চলৰ থলুৱা যিবোৰ কৃষি, সেই কৃষিবিলাকেৰে বজাৰখন ভৰি পৰে। আৰু আমাৰ খাৰুপতীয়া বা দলগাৰ পৰা অহা যিটো পাচলি, সেই পাচলিৰ বজাৰখন বেলেগ, আৰু আমাৰ থলুৱা কৃষকসকলৰ যিবোৰ কৃষিৰ বজাৰ, সেই বজাৰখনো তাত পৃথক। গতিকে যিসকলে ক্ৰয় কৰোঁতে পৃথকে পৃথকে ক্ৰয় কৰা দেখা যায়। আৰু পৃথকে পৃথকে ক্ৰয় কৰাৰ ফলত মানে কি হয়, থলুৱা বজাৰৰ সামগ্ৰীবিলাকৰ মূল্যটো অলপ বেছি হয়, আৰু খাৰুপতীয়া কিম্বা দলগাঁৱৰ পৰা অহা বা তেনেকুৱা ধৰণৰ কৃষকসকলৰ কৃষি কাৰ্যৰ বস্তুবিলাকৰ দামটো কিছু পৰিমাণে কম হয়। গতিকে ইয়াৰ ফালৰ পৰা মানুহে মূল্যায়ন কৰিবলৈকে চেষ্টা কৰিছে বা মূল্যায়ন কৰিবলৈ সক্ষম হৈছে যে থলুৱা কৃষিয়ে মানুহৰ স্বাস্থ্যৰ উন্নতিত যথেষ্টখিনি সহায় কৰি আহিছে। আৰু খাৰুপতীয়া কিম্বা দলগাঁও বা অন্য তেনেকুৱা ধৰণৰ যিসকল কৃষকে যিসকল কৃষি ইয়ালৈ বিক্ৰী কৰিবলৈকে লৈ আহে উৎপাদিত পাচলি, সেই পাচলিবিলাকৰ যে দাম কম, তাৰ ফলত কিয় কম, এই কথাখিনিও অলপ নিৰ্ণয় কৰিবৰ কাৰণে সুবিধা হৈছে। গতিকে এতিয়া আজি জনাৰাম চৌকা আমাৰ স্কুলৰ পৰা মাত্ৰ 50 খোজ নিলগত জনাৰাম চৌকাখন, জনাৰাম চৌকাত যি তামোল মানুহে লৈ আছে, বিক্ৰীৰ কাৰণে লৈ অহা তামোলবিলাক সংগ্ৰহ কৰিছে, ধান যিয়ে বিক্ৰী কৰিবলৈ আনি পেলাই ইয়াত ধান বেপাৰীয়ে যিখিনি ধান কিনিছে, সেই ধান কিনা ধানবোৰো আমাৰ থলুৱা কৃষকৰ ধান, আৰু থলুৱা পাণ বা আমাৰ তামোলবিলাক, নাৰিকলবিলাক থলুৱা কৃষকৰ তামোল পাণ বা নাৰিকল। গতিকে তাৰ উৎপাদিত সামগ্ৰীটোৰ মূল্য আৰু তাৰ উৎপাদিত সামগ্ৰীটোৰ যিটো গুণাগুণ, যথেষ্ট গুণে বেছি। গতিকে এই যথেষ্ট গুণে বেছি হোৱাৰ কাৰণে আমাৰ থলুৱা কৃষকসকলে এতিয়া অনুভৱ কৰিছে যে থলুৱা কৃষিৰ জৰিয়তে যথেষ্টখিনি উন্নতি লাভ কৰিব পৰা যায়। আৰু সেই উন্নতিটোৰ কাৰণে আমি গোবৰ সাৰৰ পৰা আৰম্ভ কৰি আমি তেনেকুৱা ধৰণৰ পচন সাৰ, আৰু আজিকালি আমি যি ধৰণে কেঁচুসাৰৰ ব্যৱস্থা কৰিছোঁ, সেই কেঁচুসাৰো প্ৰয়োগ কৰি পেলাই তাৰ পৰা লাভান্বিত হৈছে। ইয়াৰ উপৰিও আমাৰ আৰু এটা কৃষিৰ প্ৰতি মানুহে অনুধাৱিত হৈছে, সেইটো সজনাৰ খেতি। সজনা গছবিলাক ৰুই থলেই হৈ যায়, এবাৰ বহু কৃষকে সজনা বিক্ৰী কৰি পেলাই যথেষ্ট ধন আহৰণ কৰা দেখা গৈছে। কাৰণ নিজৰ নিজৰ মাটিৰ আশে পাশে ৰুই থলেই সজনাৰ এডাল গছে এটা পৰিয়ালক যথেষ্টখিনি ধনৰ যোগান ধৰে, আৰু সেই ধনখিনি যোগান ধৰাৰ কাৰণে যিখিনি গছ তেওঁলোকে ৰোপণ কৰিছে, সেই ৰোপণ কৰা গছে তেখেতসকলক যিমানখিনি উৎপাদিত সামগ্ৰীৰে উপকৃত কৰিছে, সেই উপকৃত কৰাৰ মূল থলটোৱে হৈছে তেনেকুৱা ধৰণৰ বাছি লোৱা এটা এটা ধৰণৰ কৃষি। গতিকে সজনাত কোনো তেনেকুৱা ধৰণৰ মেহনতিৰ কথা নাই, ৰুই থলেই হৈ যায়। আৰু সেই সময়টোত, যিটো সময়ত আমাৰ অন্যান্য কৃষিবিলাক নাথাকে বা সেইখিনি সময়ত আমি পাবলৈ দুৰ্লভ হয়, সেই তেনেকুৱা ধৰণৰ ফাগুনৰ মাহত বা চ'তৰ মাহত আমি সজনাটো লাভ কৰিব পাৰোঁ। সজনাটোৰ জৰিয়তে যিমানখিনি মানুহে ভিটামিন লাভ কৰে বা আমাৰ শৰীৰৰ কাৰণে যিমান প্ৰয়োজনীয় গুণ, ভিটামিনযুক্ত গুণ আমি লাভ কৰিব পাৰোঁ, সেইকাৰণে আমাৰ এই খেতিটোৱে কিছু এই অঞ্চলত বিয়পি পৰা দেখা গৈছে। গতিকে আমি ভাবিছোঁ যে আমাৰ দাহি মৌজাটো মঙলদৈ অঞ্চলৰ এটা অতি উৎকৃষ্ট মৌজা, আৰু এই উৎকৃষ্ট মৌজাটোত সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহেৰে ইয়াত বসবাস কৰি আছোঁ, আৰু সকলোৰে মাজত এটা অত্যন্ত ভাল মিলাপ্ৰীতি, সকলোৱে সুন্দৰভাৱে আছে। আৰু তাৰ ভিতৰতে হৈছে কি, জনাৰাম চৌকাখন হৈছে আমাৰ সমগ্ৰ দাহি মৌজাৰ হৈছে প্ৰাণকেন্দ্ৰ।
1: ডাঙৰীয়া, আপুনি এই দাহি অঞ্চলৰ এই অঞ্চলটিৰ কৃষিকৰ্মৰ বিষয়ে ক'লে, কৃষকসকলে কি কি ধৰণৰ কৃষি কাৰ্যত লাগি আছে এই বিষয়ে ক'লে, বা এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, বাৰিষাৰ যিটো সমস্যা বানপানীৰ ইয়াত কেনেকুৱা ধৰণৰ?
0: বাৰিষাৰ সমস্যাটো নোহোৱা নহয়। আমাৰ ঠিক স্কুলখনৰ পৰা 50 খোজমান নিলগত শাকতোলা নৈখন আছে। শাকতোলা নৈখনে আমাৰ মঙলদৈ সমষ্টি আৰু চিপাজাৰ সমষ্টিক ডিভাইড কৰিছে, আৰু এই শাকতোলা নৈখন 2022 চনৰ পিছত এতিয়ালৈকে ডাঙৰ বানপানী হোৱা নাই, এই 4 বছৰ ধৰি, কিন্তু বানপানীৰ এটা ডাঙৰ সমস্যা আছে। কিন্তু মই ভাবিছোঁ কি, অসম চৰকাৰে বানপানী সমস্যাটোৰ কাৰণে যথেষ্ট

0: উদ্যোগ গ্ৰহণ কৰিছে আৰু সেই উদ্যোগ গ্ৰহণ কৰাৰ কাৰণে যিকেইটা মথাউৰিৰ সৃষ্টি কৰিছে সেই মথাউৰিকেইটাই যোৱা 22 চনত যিটো প্ৰলয়ংকৰী বানপানী হ'ল, যিটো বানপানী দুমাহ ধৰি আমাৰ এই অঞ্চলৰ ক্ষতি হৈছে, এই ক্ষতিটো তাৰ পিছৰ পৰা মথাউৰিকেইটা নিৰ্মাণ কৰাৰ পিছৰ পৰা এতিয়ালৈকে তেনেকৈ হোৱা নাই। আৰু আমি ভাবিছোঁ পৰৱৰ্তী সময়ত চৰকাৰৰ এটা ক্ষিপ্ৰ উদ্যোগ আৰু ৰাইজৰ তৎপৰতাত মানে মথাউৰিবিলাকত এন্দুৰে গাঁত কৰি কৰি সেইবিলাক যথেষ্টখিনি ধ্বংসপ্ৰাপ্ত কৰে আৰু সেই ধ্বংসপ্ৰাপ্ত কৰাৰ ফলতে তাত সৰু সৰুকৈ পানীবিলাক সোমাই গৈ তাতে আপোনাৰ খহনীয়াৰ সৃষ্টি কৰে। আৰু সৃষ্টি কৰাৰ কাৰণে চৰকাৰে অলপতে আমি দেখিছোঁ যে সেইবিলাক নিৰ্ণয় কৰিছে আৰু সেইবিলাক নিৰ্ণয় কৰি তাত ল'ব লগা উপযুক্ত ব্যৱস্থাবিলাকৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এতিয়া আমাৰ নতুনকৈ গঠিত হোৱা দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত মই আশা ৰাখিছোঁ যে এইবাৰ বানপানী নিশ্চয় কোনো কাৰণতেই অসমৰ ৰাইজে বানপানীত জীয়াতো ভুগিবলগীয়া নহয়। কাৰণ তেখেতে যিটো উদ্যোগ গ্ৰহণ কৰিছে বিগত বৰ্ষতে আৰু এই বৰ্ষতো তেখেতে যি উদ্যোগ গ্ৰহণ কৰাৰ মানসিকতা দেখুৱাইছে, তেওঁৰ নেতৃত্বত ভালকৈ অসমখন অতি সুস্থিৰভাৱে পৰিচালিত হ'ব আৰু কৃষকসকলে সুস্থিৰতা লাভ কৰিব আৰু কৃষকসকলে লাভ কৰা সুস্থিৰতাৰ জৰিয়তে আমাৰ প্ৰতিগৰাকীৰ জন আয় জনমূৰি বাঢ়িব। গতিকে বানপানী সমস্যাটো নিশ্চয় মই ভাবোঁ এইবাৰ তেনেকুৱা
1: ভয়াৱহ নহ'ব,
0: নহ'ব বুলি মই এটা
1: বৰ বিশেষ লোকচান নহ'ব আমাৰ কৃষক ৰাইজৰ। অন্য এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, এই কৃষকসকলৰ যিটো সাৰৰ ব্যৱহাৰ, ৰাসায়নিক সাৰ ব্যৱহাৰৰ কেনেকুৱা?
0: ৰাসায়নিক সাৰৰ ক্ষেত্ৰত আগতে যথেষ্ট নুবুজা বয়সত মানুহে বহুখিনি ৰাসায়নিক সাৰে ব্যৱহাৰ কৰিলে, কিন্তু যেতিয়া গম পাই গ'ল যে গাঁত খান্দি তাত মানে পচন কৰি পেলাই তাৰ পৰা পচন সাৰ প্ৰস্তুত কৰি পেলাই কৰিব পাৰি, গোবৰ সাৰবিলাক ঘৰত আছেই, তাৰপিছত কেঁচুসাৰ সৃষ্টি কৰিব পাৰি, এই জ্ঞানটো যেতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যেতিয়া প্ৰতিটো অঞ্চলত আহি আহি প্ৰশিক্ষণ দিলে, প্ৰশিক্ষণ দিয়াৰ পৰা আমাৰ এই বৃহত্তৰ অঞ্চলটোত এতিয়া তেনেকৈ আপোনাৰ ৰাসায়নিক সাৰ খুব কম সংখ্যক ব্যৱহাৰ কৰে, বেছিখিনি পচন সাৰ আৰু গোবৰ সাৰ আৰু কেঁচুসাৰেই ব্যৱহাৰ কৰা হয়। আমাৰ এই অঞ্চলত তেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰয়োগটো খুব কম আছে, আমাৰ কেঁচুসাৰ পচন সাৰ আৰু আপোনাৰ গোবৰ সাৰৰ ওপৰতেই নিৰ্ভৰ কৰে। আৰু এতিয়া এনেকুৱা ধৰণৰ আপুনি জানি সুখী হ'ব যে মঙলদৈৰ পৰা কিছু নিলগত আমাৰ দলগাঁৱৰ কৃষকসকলেও এতিয়া ইয়াৰ পৰা আহি মানুহৰ পৰা গোবৰ সাৰবিলাক ট্ৰাকে ট্ৰাকে কিনি লৈ যায়। এইকাৰণে বাধ্য হৈ গৈছে যে চৰকাৰে গুৰুত্ব দিছে যে গোবৰ সাৰ প্ৰয়োগ কৰিবই লাগিব, গোবৰ সাৰ প্ৰয়োগ নকৰাকৈ, কেঁচুসাৰ প্ৰয়োগ নকৰাকৈ, পচন সাৰ প্ৰয়োগ নকৰাকৈ পোনপটীয়াকৈ, যাতে কৃষিত কোনো ক্ষেত্ৰতে মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়। গতিকে ইমানেই তৎপৰতা বাঢ়িছে, ডিপাৰ্টমেণ্টৰ ইন্সপেক্টৰসকলে গৈ পৰীক্ষা কৰাৰ পৰা আৰম্ভ কৰি সম্প্ৰসাৰণ বিষয়াসকলে বা উন্নয়ন বিষয়াসকলে গৈ গৈ চেক কৰাৰ উপৰিও এটা তীব্ৰ গতিত আত্মসহায়ক গোটবিলাকে চাইছে বা গাঁও উন্নয়ন সমিতিবিলাকে চাইছে, চোৱাৰ কাৰণে কৃষিক যথেষ্টখিনি উন্নতি হৈছে আৰু মানুহে নিজৰ নিজৰ ঘৰতে গাঁত খান্দি সেই পচন সাৰৰ সৃষ্টি কৰিবলৈ বাধ্য হৈছে, নিজে গম পাইছে যে সেইটোৱে আটাইতকৈ উৎকৃষ্ট সাৰ, কেঁচুসাৰ সৃষ্টি কৰিবলৈ বাধ্য হৈছে বা তাৰ পৰা উন্নতি দেখিছে। আৰু গোবৰ সাৰ প্ৰতিখন ঘৰতেই গোবৰ আছে, কাৰণ গৰু আছেই যেতিয়া প্ৰতিখন ঘৰত, সেইকাৰণে গোবৰৰ অভাৱটো হোৱা নাই। গতিকে গোবৰ সাৰ প্ৰয়োগ কৰিয়ে কৃষি কৰ্ম কৰিছে আৰু গোবৰ সাৰ ব্যৱহাৰ কৰি কৃষি কৰ্ম কৰিলে মাটিৰ উৰ্বৰতা শক্তি আৰু মাটিৰ যিটো গাঁথনি, সেই গাঁথনিটো কেতিয়াও মানে বেয়া হৈ নাযায়। সেইকাৰণে আমি ভাবিছোঁ যে গোবৰ সাৰৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগে,
1: জৈৱিক সাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ইয়াৰ কৃষকে। অন্য এটা কথালৈকে আহিছোঁ, যিবিলাক উৎপাদিত আপোনাৰ সামগ্ৰী তেওঁলোকৰ বিক্ৰীৰ বাবে উচিত বজাৰখন পাইছেনে বাৰু?
0: বজাৰখনৰ ক্ষেত্ৰত মই আপোনাক ইতিমধ্যেই ক'লোঁ যে আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত যিখন সাপ্তাহিক বজাৰ, মঙলাগড় বজাৰখন হৈছে অসমৰ ভিতৰতে এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বৃহৎ বজাৰ। সেই বৃহৎ বজাৰখন হৈছে আমাৰ প্ৰধান প্ৰাণকেন্দ্ৰ। তাৰ উপৰিও আমাৰ আশে পাশে আমাৰ বৰদৌলগুৰিত এখন বজাৰ আছে, মঙলবাৰে যিখন বজাৰ হয়, তাৰপিছতে আকৌ ইয়াৰ পৰা কিছু দূৰত অকণমান প্ৰায় 3 কিলোমিটাৰমান ডিষ্টেঞ্চত এখন বজাৰ আছে, কাউৰপুৰী বজাৰ। ইয়াৰ পৰা 4 কিলোমিটাৰমান ডিষ্টেঞ্চত আন এখন বজাৰ আছে, ডিগিৰপাৰ বজাৰ। এই বজাৰখনৰ উপৰিও মঙলদৈ বজাৰখন আছে, দৈনিক বজাৰ মঙলদৈখন আছে, আৰু আউলা চৌক আৰু জনাৰাম চৌকাত, আৰু আমাৰ ইয়াৰ পৰা কিছু দূৰত কুলচিক গেট বুলি ঠাই এটুকুৰা আছে, তাতেও আপোনাৰ সাপ্তাহিক বজাৰ প্ৰতিদিনেই হয়, গধূলি গধূলি হয়, গধূলি বজাৰ হয়। আৰু হোৱাৰ কাৰণে মানুহে উৎপাদিত সামগ্ৰীবিলাক বহু দূৰলৈ বিক্ৰী কৰিবলৈ নিব নালাগে, আৰু তাৰ ফলত এটাই লাভ হয় আমাৰ অঞ্চলৰ মানুহে, অঞ্চলৰ কৃষিকেই আমি গ্ৰহণ কৰিব পাৰোঁ বা খাব পাৰোঁ বা আমি বিক্ৰী কৰি পেলাই লাভান্বিত হ'ব পাৰোঁ। কিন্তু এটা ঠিক, আগতকৈ যথেষ্টখিনি বজাৰে এটা ভাল মাত্ৰা পাইছে। গাখীৰৰ ক্ষেত্ৰত ক'বলৈ গৈছোঁ যে গাখীৰে যথেষ্ট উৎপাদন শক্তি বাঢ়িছে আৰু সেই গাখীৰৰ জৰিয়তে যথেষ্ট মানুহ লাভান্বিত হৈছে। প্ৰতি কিলো গাখীৰৰ দাম এতিয়া আমাৰ ইয়াত 60 টকা চলি আছে, যাৰ কাৰণে মানুহে গৰু পুহিবৰ কাৰণে অনিচ্ছা প্ৰকাশ কৰা নাই। আৰু সেই গাখীৰবিলাক আমাৰ এনেকুৱা ধৰণে হয়, এতিয়া প্ৰায়বোৰ মানুহে নিজৰ দেশী গাইবিলাককে অকণমান ভালকৈ সংৰক্ষণ কৰি বিজ্ঞানসন্মতভাৱে সেই গৰুবিলাকক পোহাৰ ব্যৱস্থা কৰিছে। কোনোবাই কোনোবাই জাৰ্চি গাইও পুহিছে যদিও বেছিখিনি দেশী গাইৰ

0: পৰাই ভাল গাখীৰ উৎপাদন হৈ আছে। গতিকে বজাৰৰ ক্ষেত্ৰত মই ভাবোঁ যে কোনো অভাৱ হোৱা নাই। আৰু আমাৰ গুৱাহাটী বজাৰখন আছেই, গুৱাহাটী ইয়াৰ পৰা বহু দূৰ নহয়, এক ঘণ্টা প্ৰায় 20 মিনিটমানৰ ভিতৰত গুৱাহাটী পায়। ইয়াৰ পৰা প্ৰতি সপ্তাহত মানুহে আমাৰ ইয়াৰ পৰা মুৰ্গী, আমাৰ ইয়াৰ পৰাই পাৰ, ইয়াৰ পৰা কণী, ইয়াৰ পৰা মাছ এনেকুৱা ধৰণে লৈ যায়। আৰু লৈ গৈ পেলাই ৰাতিপুৱা প্ৰায় 6:30 বজাত গুৱাহাটীৰ ঘৰে ঘৰে মানুহবিলাকক দি উঠি পেলাই তেওঁলোকে 2 বজাত আকৌ আহি ঘৰ পাবলৈ সক্ষম হয়। গতিকে এখন ভাল গুৱাহাটীখন আমাৰ কাৰণে এখন ভাল সুবিধাজনক বজাৰ, আৰু মানুহখিনিয়েও যথেষ্ট মৰম কৰে গুৱাহাটী বাসিন্দাই। গতিকে মই ভাবিছোঁ বজাৰে চৰকাৰৰ তৎপৰতাৰ ক্ষেত্ৰত বজাৰো ভালধৰণে চলি আছে। এতিয়া মূল্যবৃদ্ধিৰ কথাটো মানুহে কৈ আছে যদিও আমাৰ এইবিলাক ঠাইত মূল্যবৃদ্ধিৰ কোনো তেনেকুৱা প্ৰভাৱ পৰা নাই আৰু নপৰেও, কাৰণ ৰাইজৰ যথেষ্ট তৎপৰতা আছে। গতিকে কৃষিৰ প্ৰতি মানুহ ধাৱিত হওক, কৃষি থাকিলে মানুহৰ জীৱন থাকিব আৰু পৃথিৱী থকালৈকে কৃষি থাকিব।
1: হয়, ধন্যবাদ শইকীয়া, আপুনি এই অঞ্চলৰ কৃষিকৰ্মৰ বিষয়ে যথেষ্টখিনি কথা ক'লে। এই কথাখিনি শুনি নিশ্চয় আমাৰ কৃষক ৰাইজ উপকৃত হ'ব। ধন্যবাদ। হয়,
2: ইমান পৰে শ্ৰোতাসকলে দাহী অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। আমাৰ আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
4: ফসিলে
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। অনুষ্ঠান পৰিচিতি।

পুনতে এয়া আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। আজি নিশা 9:30 বজাত এখনিনাত স্বাধীনতাৰ দুপৰীয়া, ৰচনা নৰেন পাটগিৰিৰ, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। 9:00 বজাত চিত্ৰগীত, 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণাত্ৰিয়ৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 6:10 বজাত কৃষিজগত অনুষ্ঠানত ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন এই বিষয়ে এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানক নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অপৰাজিতা বৰকটকীয়ে যুগুতোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পাঠ জীৱৰ মৌলিক এককৰ তৃতীয় খণ্ড। 6:40 বজাত ক্ৰীড়া বাৰ্তা, 7:00 বজাত নিয়োগ বাতৰি, 7:05 বজাত বৃন্দগান, 7:20 বজাত আকৌ শুনোৱা হওক, 7:35 বজাত পূবালী সুৰ অনুষ্ঠানত শিৱবৰ লংফ্লেং আৰু সংগীসকলে গোৱা কাৰ্বি গীত, 7:45 বজাত গৌতম শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 8:30 বজাত অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈ নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব ক্ৰীড়াংগণত অসমৰ খেলুৱৈ এই বিষয়ে এটি আলোচনা। ইয়াত ভাগ ল'ব সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। 10:00 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক নিত্যানন্দ শৰ্মা, আঠ ধৰোতা আৰু প্ৰযোজক সীমান্ত বাৰ্মা।

বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী ৰতিৰাম মাহাতুৰ বিষয়ে আলোচনা কুৰ্মীৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি, এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ড। ভাগ ল'ব ডক্টৰ হিমাত্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈয়ে। লগতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই বিষয়ে এটি কণিকা তালুকদাৰৰ এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। লগতে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা শুনিবলৈ পাব। আগবঢ়াব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী
1: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ পাঠ জীৱৰ মৌলিক একক আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে ডক্টৰ অপৰাজিতা বৰকটকীয়ে। ইয়াৰ আগৰ দুটা খণ্ডত আমি এই পাঠ আলোচনা কৰিছোঁ। আহাচোন আজি পুনৰ পাঠটো আকৌ এবাৰ জুকিয়াই চাওঁ।
1: ছাত্ৰ ছাত্ৰীহঁত, এই মৌলিক এককবোৰনো কি? প্ৰতিটো জীৱদেহ গঠিত হয় কিছুমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ কোষৰ দ্বাৰা। সকলোৰে সৃষ্টিৰ মূলতে হৈছে এই কোষসমূহ। এই কোষবোৰ ইমানেই সূক্ষ্ম যে ইয়াক খালী চকুৰে দেখা নাযায়। ইয়াক চাবলৈ হ'লে এবিধ বিশেষ আহিলাৰ প্ৰয়োজন। ইয়াক অণুবীক্ষণ যন্ত্ৰ, ইংৰাজীত মাইক্ৰস্কোপ বোলা হয়। ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে 1665 খ্ৰীষ্টাব্দত নিজে সজা এটা অণুবীক্ষণ যন্ত্ৰত শুকান কুহিলাৰ কৰ্ক এটিৰ পাতল চেৰ এটি পৰীক্ষা কৰোঁতে কিছুমান কোঠালি দেখা পাইছিল। তেওঁ তেতিয়া অনুমান কৰিছিল যে কুহিলা টুকুৰা কেতবোৰ কোঠালি লগ লাগিহে সৃষ্টি হৈছে। তেওঁ এই কোঠালিবোৰক কোষ আখ্যা দিছিল। আকৌ 1774 খ্ৰীষ্টাব্দত লিউৱেনহক নামৰ বিজ্ঞানীজনে আৰু অলপ উন্নতমানৰ এটি অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ালে আৰু তাৰ তলত পুখুৰীৰ পৰা এটোপাল পানী আনি তেওঁ চালে। তেওঁ দেখিলে যে কিছুমান জীৱই তাত চলাচল কৰি ফুৰিছে। জীৱৰ স্থিতিৰ কথা বা তাৰ বিষয়ে জনাৰ তেওঁ যেন সুবিধা কৰিহে দিলে। ইয়াৰ পিছত 1824 চনত ডুট্ৰছে তেওঁ লক্ষ্য কৰিলে যে জীৱদেহৰ কলাবোৰ অসংখ্য কোষেৰে গঠিত। 1813 খ্ৰীষ্টাব্দত ৰবাৰ্ট ব্ৰাউনে কোষৰ ভিতৰত কোষকেন্দ্ৰ, 1835 খ্ৰীষ্টাব্দত দুজাৰ্ডিন আৰু 1839 খ্ৰীষ্টাব্দত পাৰ্কিনজে কোষৰ ভিতৰত থকা অৰ্ধতৰল পদাৰ্থৰ উমান পাইছিল। ইয়াক তেওঁলোকে প্ৰটোপ্লাজম নাম দিছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে নানা বিজ্ঞানীয়ে কোষৰ বিষয়ে বিভিন্ন তথ্য আৱিষ্কাৰ কৰিলে। কোষ হৈছে জীৱদেহৰ সকলো জৈৱিক ক্ৰিয়াৰ একক। ই এক অৰ্ধভেদ্য আৱৰণেৰে আবৃত আৰু অনুকূল পৰিৱেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজনন

চম এক জীবন্ত পদার্থ। কোষৰ আকাৰ বা আকৃতিৰ পিনে যদি আমি চাওঁ, আকাৰত এইবোৰ তেনেই সূক্ষ্ম, এই কথা মই আগতে কৈছোঁ। আকৃতিত এইবোৰে যি ধৰণৰ কাৰ্য কৰে সেই ধৰণৰ কাৰ্যৰ বাবে সুবিধাজনক আকৃতিৰ হয়। যেনে এমিবা নামৰ প্ৰাণীটো মন কৰিলে দেখা যায় ইহঁত এক কোষী যদিও এটা প্ৰাণীৰ থাকিব লগা সকলো চৰিত্ৰ আছে। আনহাতে চলন ফুৰণ আৰু খাদ্য গ্ৰহণৰ বাবে আকৃতিৰ সাল সলনি ঘটায়। কিন্তু সাধাৰণতে কোষৰ আকাৰ এক ধৰণৰ কলাৰ বাবে এক ধৰণৰ, আৰু সাধাৰণতে গোলাকাৰ চাৰিচুকীয়া দীঘলীয়া আকৃতিৰ অথবা স্নায়ুকোষৰ নিচিনা কোষত আঁহ ওলোৱা ধৰণৰ হয়। এনে স্থিৰ আকৃতিৰ কোষবোৰে বিশেষ ধৰণৰ কোষৰ স্বকীয়তা দেখুৱায়। শুনি আচৰিত হ'বা যে যেনেধৰণৰ জীৱই নহওক লাগিলে সিহঁতৰ কাৰ্য যিয়ে নহওক লাগিলে কিন্তু সকলোবোৰ কোষতেই একেবোৰ কোষ অংগাণু পোৱা যায়। একে আকৃতিৰ কোষ কিছুমান লগ লাগি আকৌ বিশেষ এবিধ কলা গঠন কৰে, আৰু এনে কলা সংগঠিত হৈ একো একোটা অংগৰ গঠন হয়। কোষসমূহৰ অৱস্থান আৰু কাৰ্য যদিও বেলেগ বেলেগ, তথাপি ইহঁতৰ মাজত কিছুমান মৌলিক মিল আছে। সকলো কোষে কোষ বিভাজনৰ দ্বাৰা পদাৰ্থ সঞ্চাৰ কৰে। আকৌ সকলো শ্ৰেণীৰ জীৱৰ শ্বসন, পুষ্টি, ৰেচন আদি কাৰ্য কোষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। অণুবীক্ষণ যন্ত্ৰৰ তলত কোষৰ তিনিটা ভাগ সহজেই চকুত পৰে, যেনে কোষাৱৰণ অৰ্থাৎ প্লাজমা মেমব্ৰেইন, কোষকেন্দ্ৰ নিউক্লিয়াছ আৰু কোষপ্ৰৰস চাইটোপ্লাজম। কোষপ্ৰৰস হৈছে কোষাৱৰণে আগুৰি ৰখা এক অৰ্ধজুলীয়া পদাৰ্থ। এই কোষপ্ৰৰসত আধাৰ দ্ৰব্য বা মেট্ৰিক্স, কোষঝিলি, মেমব্ৰেইন আৰু কোষ অংগাণু অৰ্থাৎ চেল অৰ্গেনেলিসমূহ থাকে। প্ৰতিটো কোষ অংগাণুৱে কোষৰ এক বিশেষ কাৰ্য সম্পন্ন কৰে। কোষাৱৰণৰ ঠিক তলতে থকা আধাৰ দ্ৰব্যখিনি বেছি ঘন আৰু কঠিন অৱস্থাত থাকে, আৰু ইয়াক বহিঃপ্ৰৰস এক্টোপ্লাজম বোলা হয়। মাজত থকা আধাৰ দ্ৰব্যখিনি অন্তঃপ্ৰৰস বা এণ্ডোপ্লাজম বোলা হয়। গোটেইখিনি তৰল আধাৰ দ্ৰব্যক একেলগে চাইটোছল বা হায়ালোপ্লাজম বোলা হয়। ছাত্ৰ ছাত্ৰীহঁত, কোষৰ এক প্ৰধান অংগাণু হৈছে কোষকেন্দ্ৰ বা নিউক্লিয়াছ। কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কেন্দ্ৰাৱৰণ বা নিউক্লিয়াৰ মেমব্ৰেইন বুলি কোৱা হয়। এই আৱৰণীখন ৰন্ধ্ৰযুক্তভাৱে কোষপ্ৰৰস আৰু কোষকেন্দ্ৰৰ মাজত দ্ৰব্যবোৰৰ আহ যাহ চলি থাকে। কোষত সাধাৰণতে এটাকৈ কোষকেন্দ্ৰ থাকে, কিন্তু অনেক ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো দেখা যায়। যেনে পেৰামিচিয়াম নামৰ এককোষী প্ৰাণীটোত কোষকেন্দ্ৰ দুটা থাকে, পেশী কোষত আকৌ কেইবাটাও কোষকেন্দ্ৰ থাকে। ক্ৰমজমবিলাক ডি এন এ আৰু প্ৰটিনেৰে গঠিত। ডি এন এ নামৰ এই অণুতেই কোষৰ সকলোবিলাক লাগতিয়াল তথ্য সোমাই থাকে। ডি এন এৰ কাৰ্যকৰী এককটিক আকৌ জিন বুলি কোৱা হয়। কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া ডি এন এবিলাক ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে। এতিয়া জানো আহা লাইছ'জমনো আকৌ কি? এই অংগাণুটি হৈছে কোষৰ ভিতৰত বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। এইবোৰ অতি ক্ষুদ্ৰ আকাৰৰ আৰু কোষত সিঁচৰিত হৈ থাকে। তেজৰ লোহিত কণাৰ বাহিৰে সকলো প্ৰাণী কোষতে লাইছ'জম থাকে। উদ্ভিদৰ বেলিকা কিছুমান কোষতহে ইয়াক দেখা যায়। এইবোৰে কোষৰ আভ্যন্তৰিক পাচন কাৰ্য আৰু ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় উৎসেচক সঞ্চয় কৰে। লাইছ'জমত কেইবা প্ৰকাৰো উৎসেচক থাকে। কোষৰ ভিতৰত সোমোৱা অণুজীৱ আৰু মৃত বা পুৰণি কোষ ধ্বংস কৰাৰ উপৰিও প্ৰাণীৰ ৰূপান্তৰৰ প্ৰক্ৰিয়াত অৰ্থাৎ মেটামৰফচিছৰ সময়ত পলুৰ অংগবোৰ নষ্ট কৰি পূৰ্ণাংগ প্ৰাণীৰ গঠনত সহায় কৰে। তোমালোকে মাইটোকণ্ড্ৰিয়াৰ নাম নিশ্চয় জানা। ইয়াক কোষীয় শক্তিভঁৰাল অৰ্থাৎ পাৱাৰ হাউচ অৱ দি চেল আখ্যা দিয়া হয়।
জীৱৰ জীৱন।

0: নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে শক্তিৰ প্ৰয়োজন হয়। এই শক্তি নিহিত হৈ থাকে এডিনোজাইন ট্ৰাইফছফেট চমুকৈ ATP নামৰ অণুসমূহত। এই অণুবোৰ আকৌ উৎপাদন হয় মাইটোকণ্ড্ৰিয়াৰ জৰিয়তে। ATP অণুত থকা অন্তৰ্নিহিত শক্তিকোষে নতুন ৰাসায়নিক দ্ৰব্যৰ সংশ্লেষণত আৰু অন্যান্য যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে। এই কথাখিনি শুনাত সহজ যেন লাগিলেও কাৰ্যতঃ যথেষ্ট জটিল আৰু ইয়াত যথেষ্ট ৰাসায়নিক প্ৰক্ৰিয়া আৰু উৎসেচক জড়িত থাকে। মাইটোকণ্ড্ৰিয়াবোৰ কোষ প্ৰৰসৰ অত্যত সিঁচৰিত হৈ থাকে। বিভিন্ন জীৱকোষত ইহঁতৰ সংখ্যাৰো হীন দেৰি হয়, কিন্তু মানুহৰ যকৃতত ইহঁত 1500 পৰ্যন্ত এনেকুৱা মাইটোকণ্ড্ৰিয়া থকা দেখা যায়। ইহঁতৰ আকৃতি ঔষধৰ ক্ষুদ্ৰ কেপচুল আৰু কেতিয়াবা ভৰিৰ শ্লিপাৰ সদৃশো দেখা যায়। এইবোৰ দুতৰপীয়া আৱৰণিৰে আগুৰি থাকে। ভিতৰফালে কিছুমান আধৰুৱা বেৰৰ নিচিনা গঠন থাকে, এইবোৰক ক্ৰিষ্টি বোলে। মাইটোকণ্ড্ৰিয়াৰ ভিতৰত প্ৰটিন, লিপিড, ৰাইবজম, RNA আৰু DNA থাকে। থোৰতে ক'বলৈ গ'লে মাইটোকণ্ড্ৰিয়াৰ কাৰ্য এনেধৰণৰ। শ্বসন কাৰ্যৰ ক্ৰেপ চক্ৰ প্ৰক্ৰিয়া মাইটোকণ্ড্ৰিয়াত সম্পন্ন হয়। শ্বসনৰ ফলত খাদ্যৰ জাৰণ হয় আৰু শক্তি উৎপন্ন হয়। সেই শক্তি ATP হিচাপে সঞ্চিত হয়। পত্ৰহৰিত চাইটক্ৰম, ষ্টেৰইড ইত্যাদিৰ সংশ্লেষণত সহায় কৰে। কেলছিয়ামৰ বিপাক নিয়ন্ত্ৰণ কৰাৰ উপৰিও স্নেহদ্ৰব্য সংশ্লেষণৰ বাবেও ই প্ৰয়োজনীয়। গতিকে মাইটোকণ্ড্ৰিয়া কোষৰ অতি প্ৰয়োজনীয় অংগাণু। মই আগতে কৈ আহিছোঁ জীৱকোষ বোলোতে প্ৰাণী আৰু উদ্ভিদ দুয়োবিধৰ কথাই কৈছোঁ, আৰু কোষসমূহৰ মৌলিক গঠনো প্ৰায় একে, কিন্তু তাতেই কিছু ভিন্নতা দেখা যায়। যেনে উদ্ভিদৰ কোষবেৰ থাকে, সেই কথা আগৰ পাঠত কোৱা হৈছে। তাৰোপৰি উদ্ভিদ কোষত প্লাষ্টিড নামে এবিধ অংগাণু থাকে, যিটো প্ৰাণী কোষত পোৱা নাযায়। কোষৰ অন্যান্য অংগীকাৰ তুলনাত প্লাষ্টিডৰ আকাৰ যথেষ্ট ডাঙৰ। আকৃতিত এইবোৰ ডিম্বাকৃতিৰ। কিছুমান প্লাষ্টিডৰ বাবে কোষটোত কিছু ৰঞ্জক পদাৰ্থ পোৱা যায়। ৰং থকা নথকালৈ প্লাষ্টিড 3বিধ পোৱা যায়। ৰঞ্জক পদাৰ্থ নথকাবোৰক অবৰ্ণকণা লিউকোপ্লাষ্ট, সেউজীয়া ৰং থকাবোৰক হৰিত কণা ক্লৰোপ্লাষ্ট, আৰু অন্যান্য ৰং থকা প্লাষ্টিডক বৰ্ণকণা অৰ্থাৎ ক্ৰোমোপ্লাষ্ট বোলা হয়। এই 3বিধৰ ভিতৰত হৰিত কণাবোৰ উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ এইবোৰত পত্ৰহৰিত অৰ্থাৎ ক্লৰোফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে, যিটো সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয়। এই কথা আমি সকলোৱে জানো। অবৰ্ণকণাত সাধাৰণতে শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণিকা সঞ্চিত হৈ থাকে। বাহ্যিক গঠনৰ দিশৰ পৰা এইবিলাক মাইটোকণ্ড্ৰিয়াৰ গঠনৰ সৈতে একেই। ইহঁতৰো নিজা DNA আৰু ৰাইবজম থাকে। ছাত্ৰ ছাত্ৰীহঁত, আজি আৰু ইয়াৰ আগৰ পাঠত আমি জীৱকোষৰ মৌলিক গঠনৰ বিষয়ে বহুতো কথা জানিলোঁ, নহয়নে? এইবোৰৰ উপৰিও আৰু বহুতো অংগাণু বা অন্যান্য দ্ৰব্য কোষত পোৱা যায়। এই প্ৰত্যেকটোৰ গুৰুত্ব অতি বেছি। এইবোৰৰ বিষয়ে কেতিয়াবালৈ খৰচি মাৰি আকৌ ক'ম। আজিলৈ সময় হ'লহি, গতিকে পাতি ইমানতে সামৰিলোঁ।
1: ইমান পৰে তোমালোকে জীৱৰ মৌলিক একক সম্পৰ্কীয় পাঠৰ আলোচনা শুনিলা। আগবঢ়ালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অপৰাজিতা বৰকটকীয়ে। আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি শুভেচ্ছা জনাই অনুষ্ঠান ইমানতেই সামৰিছোঁ।

আপোনাৰ ওচৰৰ পুখুৰী খাল আদিৰ গেট আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

ই মনক নিকা করে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উজনিৰ বান ক্ষতিগ্ৰস্ত জিলা চাৰিখনৰ লোকসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য, ৰাজ্যত এটা সুকীয়া যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, আজিৰে পৰা ৰাজ্যজুৰি লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া আৰম্ভ আৰু গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ উপজাধীনত বিশেষ সাংস্কৃতিক অনুষ্ঠান। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951 বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে জিলাকেইখনৰ 64,891 পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144 শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681 ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ বেতবাৰী অঞ্চলত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। বান বিধ্বস্ত পৰিয়ালক ঘৰৰ টিং আৰু তাঁৰ বিতৰণ কৰাৰ লগতে শিঙিবিল বৰনামঘৰলৈ মন্ত্ৰীগৰাকীয়ে 50,000 টকা অনুদান আগবঢ়ায়। ইয়াৰ লগতে বানত মৃত্যু হোৱা 4 ব্যক্তিৰ পৰিয়ালক মন্ত্ৰীগৰাকীয়ে 5,00,000 টকাকৈ সাহায্য প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ বান ক্ষতিগ্ৰস্ত এলেকাত ঘৰ দুৱাৰ, আন্তঃগাঁথনি আৰু জীৱিকাৰ পুনৰ সংস্থাপনৰ বাবে 2-3 বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে আজি শিৱসাগৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য ঘোষণা কৰাৰ দাবী জনায়। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে প্ৰকাশ কৰে।
1: এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইয়থ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট, এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সেঞ্জসমূহ আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম, গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম।
0: অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40 প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,79,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙী গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ

0: আজি 85 সংখ্যক জন্মবার্ষিকী উপলক্ষে মায়া ভরা এই ধরা শীর্ষক এটা সুরিয়া সন্ধিয়ার আয়োজন করা হয়েছে। সরকার সাংস্কৃতিক পরিক্রমা বিভাগের উদ্যোগত গুয়াহাটির কাহিলিপাড়াত থাকা জ্যোতি চিত্রবনের রুদ্রবরুয়া প্রেক্ষাগৃহত শিল্পীগীর জয়ন্তী উপলক্ষে আয়োজিত এই অনুষ্ঠানত শিল্পীগীর কালজয়ী গীত সমূহ পরিবেশনে স্মৃতি সোঁয়রণ করা হয়েছে। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2011 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। প্ৰখ্যাত কবি গীতিকাৰ কেশৱ মহন্তৰ ভালেসংখ্যক গীতত কণ্ঠ নিগৰুৱা খগেন মহন্তই ৰুদ্ৰবৰুৱাৰ ভালেসংখ্যক গীত গাইছিল। বিহু নামৰ সম্ৰাট ৰূপে পৰিচিত খগেন মহন্তই ৰাজ্যখনৰ চুকে কোণে প্ৰচলিত হৈ অহা বিহু নামসমূহ বুটলি আনি ৰাইজৰ ওচৰ চপাইছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা কৰিছে। সেই অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱট, ৰাম মাধৱ, বৈজয়ন্ত জয়পাণ্ডা, ডি পূৰ্ণেন্দেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰভাই যোশী আদি কেইবাগৰাকীকো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে শিৱপ্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱাৰে, স্মৃতি ইৰাণী আদি কেইবাগৰাকীকো অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাজ্যৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই নতুন দায়িত্বত মৃগাংক দেৱবৰ্মনে নিজৰ সাংগঠনিক দক্ষতা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে বুলি প্ৰকাশ কৰে। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ বাছসেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয়খনত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই বাছসেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা এই বাছসেৱাৰ শুভাৰম্ভ কৰি ডঃ দাসে কয় যে ডিমৰীয়াৰ কাষৰীয়া বৰ্ণী, নৰতাপ, দিগাৰু, কলংপাৰ আদি অঞ্চলৰ পৰা 4খনকৈ বাছত ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ লগতে সময়মতে মহাবিদ্যালয়ত উপস্থিত হ'ব পাৰিব বুলি বিধায়ক ডক্টৰ দাসে মন্তব্য কৰে।
1: আজি এক বহুদিনীয়া অভাৱ পূৰণ হৈছে। আজি ইয়াতে নতুনকৈ বাছ সেৱা আৰম্ভ হৈছে আৰু এই বাছ সেৱাৰ দ্বাৰাই আমাৰ বৰ্ণিহাটৰ পৰা আৰম্ভ কৰি আমি যদি ধেমাই, মহপুৰ, লুৰিকে আৰম্ভ কৰি আমি এনেকৈ আহোঁ, তাৰপিছত কমলাজাৰীৰ পৰা এটা লাইন, এইফালে আমি কলংপাৰৰ পৰা সহৰা হৈ আমাৰ সোণাপুৰ মহাবিদ্যালয়লৈকে আৰু আমাৰ কুৰকুৰিয়াৰ পৰা দিগাৰু হৈ আমাৰ ইয়ালৈকে এক বাছ সেৱা আজিৰ পৰা আৰম্ভ কৰিছে। আৰু মই ভাবোঁ এই বাছ সেৱাৰ দ্বাৰাই ইমান দিনে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অভাৱ পূৰণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সময়মতে মহাবিদ্যালয়ত আহি পোৱাৰ কাৰণে তেখেতসকলে খুব সুন্দৰকৈ আহি পাব। আৰু মই কলেজ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলে খুব এটা ভাল চিন্তা কৰিছে, যিটো চিন্তাৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে শিক্ষাত মনোনিৱেশ কৰিব পাৰিব।
0: ডিব্ৰুগড় টেঙাখাটৰ টিংৰাই চাৰিআলিত শিল্পী জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয়। ব্যৱসায়ী জোন গগৈৰ প্ৰচেষ্টাত স্থাপন কৰা এই প্ৰতিমূৰ্তিটো বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলিয়াই উদ্বোধন কৰে। একেদৰে অঞ্চলটোত এটা ছুইমিং পুলো আজি মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু সাংস্কৃতিক কৰ্মী শুভাকাংক্ষী উপস্থিত থাকে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিঙৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আৰু চৰকাৰী আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত সৃষ্টি সিঙে জিলাখনৰ বিভিন্ন বিভাগৰ মাজত সু সমন্বয় বজাই ৰাখি চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ লগতে জনসাধাৰণে যাতে সময়মতে চৰকাৰী সেৱা আৰু আঁচনিৰ সুফল লাভ কৰে সেই দিশত গুৰুত্ব আৰোপ কৰে। লখিমপুৰৰ লালুক কৃষিচক্ৰৰ অন্তৰ্গত বঙালমাৰাত আজি বিধায়ক ঋষিৰাজ হাজৰিকাই এটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষকসকলক উৎপাদিত ধানৰ উচিত মূল্য প্ৰদানৰ উদ্দেশ্যেৰে এই কেন্দ্ৰটোৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া খৰতকীয়া কৰি কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ খাৰিফ বিপণন ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লখিমপুৰ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সহযোগত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ তত্বাৱধানত এই কেন্দ্ৰটোৰ জৰিয়তে পতিয়াকৈ কৃষকৰ পৰা ধান ক্ৰয় কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উজনিৰ বান ক্ষতিগ্ৰস্ত জিলা চাৰিখনৰ লোকসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য। ৰাজ্যত এটা সুকীয়া

0: যুৱ কল্যাণ বিভাগ গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। আজিৰে পৰা ৰাজ্যজুৰি লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া আৰম্ভ আৰু গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ উপজাতিনত বিশেষ সাংস্কৃতিক অনুষ্ঠান। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিবলৈ লৈছোঁ ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কাহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ শৰৎ শইকীয়া আৰু বিজ্ঞানী ডক্টৰ অঞ্জন বৰা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ।
3: নমস্কাৰ। নমস্কাৰ।
2: মই প্ৰথমে ডক্টৰ শৰৎ শইকীয়া ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে অসমৰ গ্ৰামাঞ্চলৰ বাৰীসমূহৰ ঐতিহ্য, পৰম্পৰা আৰু গুৰুত্বৰ বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলক আভাস দিয়কচোন।
3: হয়, অসমৰ এই গাঁওসমূহত ঘৰখনৰ লগতে বাৰীখনৰ অৱস্থিতি আমি দেখি আহিছোঁ।
2: হয়, নহয় জানো,
3: পুৰণি কালৰ পৰা আছে ঘৰখনৰ লগত, মানে নিকটৱৰ্তী ঠিক আৰু কাষতে আৰু ঘৰৰ পিছফালে, সাধাৰণতে ঘৰৰ পিছফালে বাৰীখন থাকেই,
2: আগফালে অলপ
3: ফুলনিৰ কাৰণে আগফালেও থাকে, অঁ ফুলনিৰ কাৰণে আগফালে থাকে, পিছফালে সাধাৰণতে আমাৰ ফল মূলৰ বাগিচা এনেকৈ বাৰী এখন থাকে আৰু। আচ্ছা, এই যিখন বাৰী ইয়াৰ এটা বৰ ঐতিহ্য এটা আছে। প্ৰায় 1600 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই এক সাধাৰণ পাইক মোমাই তামুলি, তেতিয়া মোমাই তামুলি আছিলে, বৰবৰৰ খিতাপ পোৱা নাছিলে, তেওঁৰ ঘৰুৱা বাৰীখনৰ যিটো সংগঠিত ৰূপ আৰু প্ৰণালীবদ্ধ কৃষিকাৰ্যৰ যিটো সৌন্দৰ্য তাত বিমোহিত হৈ সমগ্ৰ ৰাজ্যত ইয়াৰ প্ৰসাৰৰ বাবে দিহা কৰিছিল।
2: হয়,
3: মোমাই তামুলী বৰবৰুৱাৰ তত্ত্বাৱধানত সেই কালতে আৰম্ভ হোৱা বাৰী উন্নয়নৰ এই প্ৰচেষ্টা আজি প্ৰায় 400 বছৰ অধিক হৈছে আৰু আজিও চলি আছে। বৰ্তমান পৰ্যায়ত ৰাজ্যত প্ৰায় 27 লাখ সংখ্যক ঘৰুৱা বাৰী আমি দেখি পাওঁ আৰু প্ৰায় ইয়াত আমাৰ 37,000 বিঘা মাটিজুৰি এই বাৰীসমূহ বিস্তৃত হৈ আছে আৰু প্ৰায় 5 লাখ কৃষক পৰিয়ালৰ লগত জড়িত হৈ আছে। এইটো আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত বাৰীসমূহৰ আমাৰ যিটো এগ্ৰেৰিয়ান মানে কৃষিকাৰ্য বুলি কোৱা হয়, কৃষিৰ লগত আমাৰ জীৱনশৈলী, তাৰ লগত আমাৰ ঘৰৰ লগতে বাৰীখন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।
2: হয়, বাৰীসমূহৰ নিশ্চয় চাৰিত্ৰিক বৈশিষ্ট্য কিছুমান আছে।
3: হয়,
2: কেনেধৰণৰ?
3: ইয়াত এনেকুৱা ধৰণৰ হয় যে যিবিলাক বাৰী আছে এইবিলাকৰ মাটিৰ যিটো মাটি কালি, বাৰী পৰিসৰ, যিটো মাটিৰ পৰিসৰ, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান শ্ৰেণী বিভাজন কৰা যায়। অসম কৃষি বিশ্ববিদ্যালয়ে ইতিমধ্যে কৃষি অৰ্থনীতি বিজ্ঞান বিভাগৰ এক অধ্যয়নৰ ভিত্তিত এই বাৰীসমূহক 3টা শ্ৰেণীত বিভক্ত কৰিছে। যেনে 1 বিঘাৰ তলৰ বাৰীসমূহক ক্ষুদ্ৰ শ্ৰেণীত, 1 বিঘাৰ পৰা 2 বিঘাৰ বাৰীসমূহক মজলীয়া শ্ৰেণীত আৰু 2 বিঘাৰ ওপৰৰ বাৰীসমূহক বৃহৎ শ্ৰেণীত ৰখা হৈছে। গড় হিচাপে অসমৰ বাৰীসমূহৰ আকাৰ 1.5 বিঘা বুলি আমি ক'ব পাৰোঁ। বাৰীৰ গুৰুত্ব বিষয়ে ক'বলৈ হ'লে আমি এটা কথা উল্লেখ কৰিব লাগিব যে অতীজৰ পৰা পৰিয়ালৰ খাদ্য আৰু বিশেষকৈ পৰিপুষ্টি সাধনৰ উদ্দেশ্যেই এই বাৰীসমূহৰ প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে এই বাৰীসমূহত পৌষ্টিক গুণসম্পন্ন বিভিন্ন প্ৰকাৰৰ ফল মূল, শাক পাচলি, মছলাজাতীয় শস্য, ঔষধি আৰু সুগন্ধি উদ্ভিদ আৰু ইয়াৰ লগতে বাগান শস্য যেনে তামোল, নাৰিকল আদিৰ খেতি কৰা হয়। ইয়াৰ উপৰিও বাৰী এখনত বাঁহ গছৰ অৱস্থিতি সদায় আমি দেখি আহিছোঁ আৰু ডাকৰ বচনতো আপোনাৰ পাবই, আমাৰ শ্ৰোতাৰ সমাজে জানে যে পূবে হাঁহ আৰু পশ্চিমে বাঁহ, তাৰমানে পূবফালে আমাৰ সূৰ্য পোহৰ পৰে, গতিকে সূৰ্য ৰশ্মিৰ কাৰণে হাঁহৰ গঁৰাল বা হাঁহৰ কাৰণে যি মানে ৰাখে প্ৰতিপালনৰ কাৰণে পূবত কৰে আৰু পশ্চিমে বাঁহ এই বাৰীখনতে পশ্চিমফালৰ পৰা যিটো আমাৰ বৰদৈচিলা আহে বতাহ তাক ৰক্ষা কৰিবৰ কাৰণে, আৰু আমাৰ যিহেতু সেই সময়ৰ পৰাই বাঁহ গছৰ ধৰক ঘৰ বনোৱাৰ পৰা আদি কৰি বিভিন্ন কাৰ্যত বাঁহৰ খুব প্ৰয়োজন হৈ আছিলে, সেইকাৰণে পশ্চিম দিশত বাঁহ থাকেই। ঘৰৰ বাবে লাগতিয়াল কাঠৰ জোৰা মাৰিব পাৰে 2 এজোপা কাঠজাতীয় গছো তাত আমি দেখি পাওঁ বাৰীবিলাকত। তাৰপিছত এই ক্ষেত্ৰত ব্যৱসায়িক দিশটো কিন্তু আগত ৰখা হোৱা নাছিল, মূলতঃ পৰিয়ালৰ যিটো খাদ্য, পৰিয়ালৰ কাৰণে যিখিনি ধৰক পৌষ্টিক গুণসম্পন্ন ফল মূল শাক পাচলি লাগে, এই কথাখিনি পৰিয়ালৰ চাহিদাৰ জোৰা মাৰিবলৈ কাৰণেহে এই বাৰীবিলাকৰ প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু ইয়াত ব্যৱসায়ৰ বাবে বৰ এই কথাটো বৰ
2: তথাপিও তাৰ পৰা ভালেখিনি উপাৰ্জনো হয়।
3: অঁ হয়, কিন্তু এতিয়া সময় সলনি হৈছে, আজিৰ দিনত বাৰীসমূহত উৎপাদিত বিভিন্ন বিধ উদ্যান শস্যৰ যি ক্ৰমবৰ্ধমান বজাৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি আমি কৃষক সমাজৰ আয় বৃদ্ধিৰ

0: বিজ্ঞানসন্মত পদ্ধতিৰে বাৰীবোৰৰ উন্নয়ন আৰু ব্যৱসায়িক সম্ভাৱনা বৃদ্ধিৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি আমি ক'ব পাৰোঁ।
1: হয়, বহুতো বাৰীখনত এটা সৰুকৈ পুখুৰীও থাকে।
0: থাকে থাকে থাকে থাকে তাৰমানে পুখুৰী যিটো মাছ পালনৰ কাৰণে, মীন পালনৰ কাৰণে, আৰু লগতে হাঁহ কুকুৰা ছাগলী গৰু থাকে। কিন্তু আমি আজি যি আলোচনা, ইয়ালৈ আমি বিশেষকৈ শস্যৰ বস্তুখিনিহে আনিছোঁ।
1: হয় হয় হয়। ডক্টৰ অঞ্জন বৰা, এখন বাৰীৰ পৰা শস্যৰ উৎপাদন তথা উপাৰ্জন বৃদ্ধি কৰাৰ বিষয়টো কোনবোৰ কাৰকৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে?
2: হয়, এইখিনি কথা কোৱাৰ আগতে মই চমুকৈ দুআষাৰ অকণ এটা কথা কৈছোঁ। আমি আমাৰ অসমৰ গাঁওবোৰৰ গঠন যদি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত চাওঁ, কিছু অলপ বেলেগ আমাৰ আমি দেখিবলৈ পাওঁ। আমি যদি এখন আমি অসমৰ গাঁৱৰ এখন ছবি যদি আমি কল্পনা কৰোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ সাধাৰণতে প্ৰধান খেতি মাটি ঘৰৰ পৰা কিছু নিলগত হয়, কিন্তু প্ৰতি পৰিয়ালৰ ঘৰৰ লগতে একোখনকৈ বাৰী থাকে।
1: বাৰী থাকে, হয়।
2: এতিয়া মাটিৰ পৰিমাণ, আকাৰ আৰু ঘৰৰ ভেটিৰ মাটি আৰু আৰ্হি আদিৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বাৰীখনৰ অৱয়বটো গঢ়ি উঠে। এতিয়া বাৰীখনক সাধাৰণতে আমাৰ ঘৰ বা বাসস্থানৰ পৰা নিলগাই চোৱা নহয়। কথাটো এনেকুৱা, ঘৰ বুলি ক'লেই বাৰীখন আৰু বাৰীখন বুলি ক'লেই ঘৰখনক বুজায়। সাধাৰণতে আমি দেখিবলৈ পাওঁ বাটচৰাৰে সৈতে দীঘল পদূলি, আগচোতাল পিছচোতাল ঘেৰি থকা ভঁৰাল ঘৰ, গোহালি ৰান্ধনীঘৰ আদিৰ সৈতে এটা পুখুৰী আৰু পৰিয়ালৰ চাহিদা অনুযায়ী বছৰ জুৰি শাক পাচলি ফল মূল বাঁহ বেতৰ কাৰণে ৰখা ঘৰৰ পিছফালৰ বিস্তৃত অংশক সামৰি বাৰীঘৰ বুলি কোৱা হয়। এই বাৰীতেই সাধাৰণতে পৰিয়ালৰ দৈনন্দিন লাগতিয়াল সকলো সামগ্ৰী যেনে বাঁহ বেতৰ পৰা আৰম্ভ কৰি স্থানীয় ফল মূল, লেটেকৈ পনিয়ল সকলোখিনি, তাৰ পৰা আমাৰ পেট কামোৰাৰ মুখত কুজি থেকেৰালৈকে সকলো পোৱা গৈছিলে। কিন্তু এই বাৰীবোৰৰ বয়স বাঢ়ি অহাৰ লগে লগে আৰু আন বিভিন্ন কাৰণৰ বাবে ইয়াৰ উৎপাদিকা শক্তি কমি আহিব ধৰিলে। এতিয়া এই বাৰীসমূহৰ উৎপাদন আৰু ইয়াৰ পৰা উপাৰ্জন বৃদ্ধি কৰিবলৈ হ'লে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে এই বাৰীসমূহৰ বিকাশ ঘটাব লাগিব। এই ক্ষেত্ৰত আমি যদি আমাৰ প্ৰাকৃতিক উপাদান যেনে সূৰ্যৰ ৰশ্মি, ভূমিৰ ক্ষেত্ৰত আকৌ দুই ধৰণৰ, আনুভূমিক দিশৰ যিখিনি ভূমি আৰু উলম্ব দিশৰ যিখিনি ভূমি, মানে ভাৰ্টিকেল আৰু হৰাইজেণ্টেল স্পেচ বুলি যদি আমি ক'ব যাওঁ, সেইখিনি আমি প্ৰাকৃতিক উপাদান হিচাপে আমি ধৰিব পাৰোঁ। তাৰ লগতে পানী, পোষক দ্ৰব্যৰ
1: উলম্ব যিটো ভূমিৰ কথা ক'লে,
2: হয় হয়,
1: সেইটো কেনেকুৱা,
2: সেই কথাটোকে মই আহিম। সেইটো কেনেধৰণে আমি ব্যৱহাৰ কৰিম যাতে সূৰ্যৰ ৰশ্মিৰ সমবিতৰণৰ দ্বাৰা গোটেইখিনি আমি শস্য তাত কেনেধৰণে আমি একেডৰা মাটিতে বেলেগ বেলেগ তৰপ তৰপভাৱে যি উলম্ব ভূমি ভাৰ্টিকেল স্পেচটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম, সেইখিনিতে আমি বৈজ্ঞানিক দৃষ্টিভংগীখিনি আমি ৰাখিম। এতিয়া এই যিখিনি প্ৰাকৃতিক উপাদান, এইখিনিৰ সৎ ব্যৱহাৰ কৰি বাৰীখনত খাপ খোৱাকৈ বিভিন্ন উদ্যান শস্যৰ কৃষিক অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ যিটো বহুতৰপীয়া কৃষি বা বহু শস্য প্ৰণালী অৱলম্বন কৰি বাৰীখনক পুনৰ্গঠন কৰিব লাগিব। এই যে বহুতৰপীয়া খেতিৰ কথা ক'লোঁ, তাতেই সেই উলম্ব দিশটো ব্যৱহাৰ হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা বা আমি যথোপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। মই পিছলৈ সেই কথাখিনি বিস্তৃতভাৱে ক'ম কেনেধৰণে উলম্ব দিশৰ বা উলম্ব ভূমিখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰ্হি হিচাপে। এতিয়া যিহেতু বাৰীখনত একে সময়তে বিভিন্ন শস্যৰ উৎপাদন বা কৃষি কৰ্ম চলি থাকে, সেয়েহে ইয়াৰ পৰা উপযুক্ত উৎপাদন পাবলৈ হ'লে বিজ্ঞানসন্মত শস্য ব্যৱস্থাপনাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। তাৰোপৰি বাৰীখনৰ যিখিনি ভিতৰৰ খালী থকা ঠাই, সেইখিনিত আমি বতৰৰ পাচলি যেনে বেঙেনা, বিলাহী, জলকীয়া, বীন, ভেন্দি, শাকজাতীয় পাচলি আদিৰ খেতিৰ জৰিয়তে নিয়মীয়াকৈ আমি নগদ উপাৰ্জন পাব পাৰোঁ। আনহাতে উচ্চ মূল্য যিবিলাক উদ্যান শস্য আছে যেনে আদা, জালুক, হালধি, মাটি কঁঠাল, ঔষধি উদ্ভিদৰ খেতিও বাৰীখনৰ পৰা বৰ্ধিত লাভৰ এক সুযোগ প্ৰদান কৰে। তাৰপিছত আকৌ বাৰীখনত আমি কুকুৰা, হাঁহ, গাহৰি আৰু মীন পালনৰ একত্ৰীকৰণে বাৰীখনক এক সম্পদশালী, অধিক উৎপাদন তথা উপাৰ্জনক্ষম প্ৰণালীলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। তাৰোপৰি বাৰীখনত আমি যেনেকৈ ঘৰুৱা যিবোৰ জৈৱিক আৱৰ্জনা থাকে বা শস্যৰ যিবোৰ অৱশিষ্ট, এইবোৰক আমি পচন সাৰ বা কেঁচুসাৰ হিচাপে ব্যৱহাৰ কৰি বাৰীখনৰ মাটিৰ স্বাস্থ্য উন্নত কৰাৰ লগতে কৃষি ইনপুট অৰ্থাৎ সাৰ পোষক দ্ৰব্যৰ ব্যয় হ্ৰাস কৰিব পাৰোঁ। তাৰপিছত এনেদৰে বাৰীখনক আমি উৎপাদনমুখী আৰু পৰিপূৰক ঘৰুৱা উপাৰ্জনৰ এক নিৰ্ভৰযোগ্য উৎসলৈ ৰূপান্তৰিত কৰিব পাৰি। আৰু সেয়েহে আমাৰ ৰাজ্য অসমত খাদ্য আৰু পৰিপুষ্টি, নিয়োগ আৰু উদ্যমিতা সৃষ্টি আৰু বহনক্ষম গ্ৰাম্য জীৱিকাৰ উন্নতিৰ বাবে বাৰী সম্পদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত।

0: নিয়মৰ ক্ষেত্ৰত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ ৰূপত এখন বাৰী স্থাপন কৰাৰ বাবে আৰ্হি আছে নেকি কোনো?
1: হয় হয়,
0: তেনে আৰ্হিৰ বিষয়ে অলপমান
1: হয়, মই এইখিনিতে আগৰ যিটো মই যিটো ভাৰ্টিকেল স্পেচৰ কথাটো কোৱা হৈছে সেইটোকে মই টানি লৈ কথাখিনি মই আগবঢ়াম। এই আৰ্হিকেইটাত সাধাৰণতে আমাৰ গ্ৰাম্য অঞ্চলত বা গাঁৱত ঘৰ আৰু বাৰীক এটা চৌহদ হিচাপে গণ্য কৰা হয়, এটা চৌহদ হিচাপেই থাকে। আমি সকলোৱে জানো যে ঘৰৰ আগ চোতাল, পিছ চোতাল, সামৰি, ভঁৰাল ঘৰ, গোহালি ঘৰ আদিৰ সৈতে পুখুৰী আৰু ফল মূল বাঁহ বেতকে ধৰি পিছফালৰ বিস্তৃত অংশক সামৰি বাৰীঘৰ বুলি কোৱা হয়। ইতিমধ্যে আমাৰ শইকীয়া ডাঙৰীয়া এই কথা উল্লেখ কৰি গৈছে। এতিয়া অসমৰ জলবায়ুত খাপ খোৱাকৈ সুসংগঠিত আৰু প্ৰণালীবদ্ধভাৱে বাৰী স্থাপনৰ কেইবাটাও আৰ্হি আছে, কিন্তু মূলতঃ আজি ইয়াত আমি দুটা আৰ্হিৰ বিষয়ে ক'ম যিহেতুকে আমাৰ সময়ো সীমিত। গতিকে প্ৰথম আৰ্হিত আমি ঘৰ বাৰীৰ চৌহদটোৰ পৰিসীমাৰ যিটো আছে পৰিসীমা সেইটোকে আধাৰ হিচাপে বা ভিত্তি হিচাপে লৈ এটা আৰ্হি প্ৰস্তুত কৰিব পাৰোঁ। এই ক্ষেত্ৰত প্ৰায় ডেৰ বিঘা মাটিকালিৰ ঘৰ বাৰীৰ চৌহদ এটাৰ পৰিসীমাত সোঁফাল আৰু বাওঁফাল বিশেষকৈ সেইখিনিক আমি অন্তৰ্ভুক্ত কৰি বিভিন্ন উদ্যান শস্যৰ আমি তাত খেতি কৰিব পাৰোঁ। যেনেকৈ ধৰক নাৰিকল 12 জোপা, আম 2 জোপা, মধুৰি আম 2 জোপা, তামোল 4 জোপা, নেমু টেঙা 2 জোপা, কঁঠাল 2 জোপা আৰু আমাৰ যিবোৰ থলুৱা ফল মূল আছে অসমৰ একেবাৰে থলুৱা যিবোৰ উদাহৰণ হিচাপে থেকেৰা বা কৰদৈ, আমলখি, পনীয়, লেটেকু, শিলিখা ইত্যাদি 2 জোপাকে লগতে সজিনা 2 জোপা কৈ নাৰিকল গছৰ মাজে মাজে আমি ৰোপণ কৰিব পাৰোঁ। এইটো এটা যিটো এটা আৰ্হিৰ কথা ক'লোঁ মই, চৌহদটোৰ পৰিসীমাক আমি যদি কল্পনা কৰি লওঁ সেই পৰিসীমাতে এই ধৰণৰ আমি গছবোৰ আমি ৰোপণ কৰিব
0: পাৰোঁ।
1: ডেৰ বিঘা মাটিকালিৰ কথা কৈছোঁ, তাত ঘৰখনো কিন্তু অন্তৰ্ভুক্ত হৈ আছে। তাৰোপৰি এই যে নাৰিকল আৰু তামোল থাকিব তাৰ লগত আমি লগৰীয়া শস্য হিচাপে জালুক আৰু পাণ আমি লগাব পাৰোঁ, তাৰমানে গা গছত বগাই যাব। এতিয়া সেই যে গা গছত যে বগাই গুচি গ'ল সেই যিটো ভাৰ্টিকেল স্পেচ গছজোপাৰ সেই ভাৰ্টিকেল স্পেচটো মানে উলম্ব দিশৰ যিখিনি মাটি সেই মাটিখিনি তেনেকে ধৰণে ব্যৱহাৰ হৈ গ'ল, তাৰমানে গা গছতে সি আশ্ৰয় হিচাপে ল'লে। জালুক আৰু পাণৰ কথাটো যদি আপুনি ভাবি লয় যিটো আমাৰ গাঁৱত মানে খুবেই সহজলভ্য বা দেখিবলৈ পোৱা
0: প্ৰতিডাল তামোলতে
1: পাণ থাকে, প্ৰতিডাল নাৰিকলতে জালুক থাকে। গতিকে লগৰীয়া শস্য হিচাপে আমি সুন্দৰকৈ এই আৰ্হিটোত আমি এইটো কৰিব পাৰোঁ। তাৰপিছত ভিতৰৰ যিখিনি খালী ঠাই আছে তাত ব্লক হিচাপে আমি অমিতা 10 জোপা, মাটি কঁঠাল 24 জোপা, 200 বৰ্গমিটাৰ মাটিকালিৰ এখন শাকনি বাৰী পৰিয়ালৰ বাবে, 30 বৰ্গমিটাৰ মাটিকালিৰ আদা আৰু হালধিৰ একোটাকৈ খণ্ড, তাৰপিছত পচন সাৰ বা কেঁচু সাৰৰ 2টা একক বা 2টা গোট যিটো আমাৰ আজিকালি জাবৰ যিটো মই ইতিমধ্যে উল্লেখ কৰি আছিলোঁ, অৱশিষ্ট যিখিনি আমাৰ জাবৰ থাকিব বা শস্যৰ যিখিনি অৱশিষ্ট থাকিব সেইখিনি আমি কেঁচু সাৰ বা পচন সাৰলৈ আমি ৰূপান্তৰিত কৰিব পাৰিম। গতিকে তাৰো তেনেকুৱা 2টা গোট থাকিব, কুকুৰা 10 জনী বা ছাগলী 2জনী, মাছৰুমৰ এটা ঘৰ, মাছৰুমটো আমাৰ আজিকালি খুব নিউট্ৰিচিয়াছ খাদ্য হিচাপে গণ্য কৰে পৰিপুষ্টিৰ কাৰণে, সামৰি এখন সুশৃংখলিত আৰু প্ৰণালীবদ্ধ বাৰী স্থাপন আমি কৰিব পাৰোঁ। এইটো হৈছে 1 নম্বৰ আৰ্হিত। আৰু যিটো দ্বিতীয় আৰ্হি আছে সেই আৰ্হিটো হৈছে নাৰিকল ভিত্তিক উচ্চ ঘনত্ব বহু শস্য কৃষি প্ৰণালী বুলি কয়, অৰ্থাৎ কোকোনাট বেষ্ট হাই ডেন্সিটি মাল্টি স্পিচিজ ক্ৰপিং ছিষ্টেম। এই প্ৰণালীত আমি 1 বিঘা মাটিকালিত নাৰিকল 7.5 মিটাৰ ব্যৱধানত আমি 25 জোপা ৰোপণ কৰিব পাৰোঁ আৰু প্ৰতিশাৰী নাৰিকলৰ মাজে মাজে কল আৰু কাজি নেমু 16 জোপাকৈ ৰোপণ কৰিব পাৰোঁ। আৰু বাৰীখনৰ মাজৰ খালী ঠাইখিনিত আদা, হালধি আৰু কচুজাতীয় পাচলি বা অন্যান্য পাচলিৰ খেতি কৰিব পাৰোঁ 36 বৰ্গমিটাৰ মাটিকালিৰ 2টাকৈ ভেটিত, তেনেকৈ আমি কৰিব পাৰোঁ। আকৌ নাৰিকল গছত লগৰীয়া শস্য হিচাপে ইয়াতো আহিব, হয় জালুক নাইবা পাণ আমি লগাব পাৰোঁ। অৱশ্যে এই আৰ্হিত আমি নতুনকৈ পতা বাৰীৰ ক্ষেত্ৰত যেতিয়া নাৰিকল গছবোৰ সৰু হৈ থাকে তেনেস্থলত আমি কল আৰু কাজি নেমু আমি ৰোপণ কৰিব নালাগে, কাৰণ নাৰিকল গছবোৰ সৰু হৈ থাকিলে সূৰ্য ৰশ্মি আৰু ছাঁৰ কথাবিলাক আছে। গতিকে সেই ক্ষেত্ৰত আমি প্ৰথম অৱস্থাত যদি নতুনকৈ বাৰীখন প্ৰায় 6-7 বছৰলৈকে আমি কল আৰু কাজি নেমু আমি ৰোপণ কৰিব নালাগে।
0: যেতিয়া নাৰিকল গছবোৰ
1: এটা যেতিয়া ওখ হৈ আহিব তেতিয়া আমি কল আৰু আমি এই হেৰি লৈ আমি ৰোপণ কৰিব কাজি নেমু ৰোপণ কৰিব পাৰোঁ। এতিয়া এইখিনিতে আমি কি কি জাতৰ আমি শস্য কৰিব পাৰি সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া নাৰিকলৰ ক্ষেত্ৰত আমাৰ যিবোৰ থলুৱা শস্য আছে বা কামৰূপাটো আমাৰ থলুৱা নহয়, আমাৰ যিটো উদ্যান শস্য গৱেষণা কেন্দ্ৰ আছে তাতেই সেইটো উদ্ভাৱিত জাত। গতিকে কামৰূপাৰ আমি শস্য আমি নাৰিকলক ক্ষেত্ৰত আমি ৰোপণ কৰিব পাৰোঁ বা আছাম গ্ৰীণ টল AGT বুলি কয়, আৰু কলৰ ক্ষেত্ৰত চেনী চম্পা, নেমুৰ ক্ষেত্ৰত কাজি নেমু, মাটি কঁঠালৰ ক্ষেত্ৰত কিউ জাতৰ ভেৰাইটি, আদাৰ ক্ষেত্ৰত নদীয়া, হালধিৰ ক্ষেত্ৰত মেঘা টাৰ্মাৰিক, জালুকৰ ক্ষেত্ৰত পনীয়ৰ 1,

0: আমৰ ক্ষেত্ৰত অমৰাপালি, মধুৰিআমৰ ক্ষেত্ৰত L49, ললিত আদি আমি জাতৰ আমি ৰোপণ কৰিব পাৰোঁ।
1: হয়, আপুনি কলৰ ক্ষেত্ৰত অকল চেনি চম্পাক বাকী যিবোৰ কল আছে নোৱাৰো নেকি?
0: তাৰমানে এইটো ক্ষেত্ৰত এটাই কথা হয়, নাৰিকলৰ তাৰমানে এটা বেমাৰ এটা আছে, অতি মাৰাত্মক বেমাৰ, সেইটো হৈছে গেনোড্ৰামা বুলি কোৱা হয়। এই গেনোড্ৰামা বেমাৰটো প্ৰতিৰোধ কৰাৰ কাৰণে আমি চেনি চম্পা কলৰ জাতটো আমি অনুমোদন কৰি থোৱা আছে। বাকী যদি যিবোৰ আমাৰ মালভোগৰ বা যিবোৰ গ্ৰেণ্ড নাইন এনেকুৱা ধৰণৰ কলৰ জাত আছে, সেইবোৰ জাত সাধাৰণতে ৰোপণ কৰা নহয়। কাৰণ দেখা গৈছে চেনি চম্পা কল যদি আমি ৰোপণ কৰোঁ তেতিয়াহ'লে নাৰিকল গছত এই বেমাৰটো মানে দেখা নাযায় বা নহয়, প্ৰতিৰোধ কৰিব পাৰে।
1: মানে এইবিধ কলৰ বাহিৰে বাকী কলে সেই বেমাৰটো হোৱাত
0: প্ৰতিৰোধ কৰিব নোৱাৰে,
1: প্ৰতিৰোধ কৰিব নোৱাৰে।
0: মানে কলৰ ক্ষেত্ৰত দেখা গৈছে চেনি চম্পা কল যদি আমি ৰোপণ কৰোঁ তেতিয়া নাৰিকলৰ এই যিটো গেৰোড্ৰামা বেমাৰ, সেই বেমাৰটো তাত দেখিবলৈ পোৱা নাযায়।
2: আৰু এটা কথা তাক সংযোগ কৰিব পাৰি, তাৰমানে এই চেনি চম্পা কলৰ এটা গুণ আছে, তাৰমানে ই অকণমান ছাঁ সহ্য কৰিব পাৰে। জাহাজী বা মালভোগ যিবোৰ আমাৰ কল আছে চাহত তাৰ চাহত তাৰ খেতি বৰ ভাল নহয়, কিন্তু ই চেনি চম্পা কলৰ সেই গুণটো আছে চাহত।
0: এতিয়া এই এই ক্ষেত্ৰত এই চাহৰ কথাটো যিটো আহিলে সূৰ্য ৰশ্মিৰ কথাটো, এতিয়া আমি এই আৰ্হি যিকেইটাৰ কথা ক'লো তাত মানে কথাটো আহে কি আমি কোন কোন থানত কি ধৰণৰ শস্য আমি লগাব লাগিব, এই কথাটো এটা তাত মানে বৈশিষ্ট্য হিচাপে দেখা যায়। তাত কৈছে যে সূৰ্যৰ পোহৰ পৰা ঠাই, যিবোৰ ঠাইত সূৰ্যৰ পোহৰ পৰে সেইবোৰ যেনেকৈ আমি তিয়ঁহ, ভেন্দিৰ খেতি বা তিতাকেৰেলাৰ আমি জিকা, ফুল আদি ইত্যাদি আমি খেতি কৰিব পাৰোঁ। তাৰপিছত পুখুৰীৰ পাৰত আমাৰ যিবিলাক লাওজাতীয় পাচলি আছে সেইবোৰ আমি কৰোঁ, আৰু বাঁহৰ চাং য'ত থাকিব তাত ৰঙালাও, তিতাকেৰেলা, পানীলাও, জিকা, ভোল আদি আমি খেতি কৰিব পাৰোঁ। আৰু ঘৰৰ যিখন চাল থাকিব তাত বিভিন্ন লাওজাতীয় পাচলি আৰু নাৰিকল আৰু তামোলৰ গা গছত জালুক আৰু পাণ আমি লগাব পাৰোঁ। তাৰোপৰি য'ত সূৰ্যৰশ্মি কমকৈ পৰে তেনেকুৱা ঠাইত আমি আদা, হালধি, কচুজাতীয় পাচলি আমি লগাব পাৰোঁ। এইটো আমি মানে বাৰীখনৰ থান অনুযায়ী কোন কোন থানত সূৰ্যৰ পোহৰ ৰশ্মিৰ কম বেছি পৰিমাণে আমি কি কি ধৰণৰ শস্য লগাব পাৰোঁ, এইটো নীতি নিৰ্দেশনা এটা আছে। আকৌ 2 নং আৰ্হিৰ ক্ষেত্ৰত দুটা আৰ্হিৰ কথা আছে, তাত 2 নং আৰ্হিৰ ক্ষেত্ৰত নীতিটো হ'ল কি, তাৰ ক্ষেত্ৰত নীতিটো হৈছে ওখ গছবোৰ যেনেকে কল আৰু নেমু সেইবোৰ আধাৰ শস্য ওচৰত ৰোপণ কৰিব লাগে। আধাৰ শস্য মানে কি, আমাৰ নাৰিকল হ'ব পাৰে বা তামোল হ'ব পাৰে, তাৰ ওচৰতে ৰোপণ কৰাৰ কথা কৈছে। আৰু যিবোৰ চাপৰ শস্য থাকিব সেইবোৰ আধাৰ শস্যৰ পৰা ক্ৰমান্বয়ে আঁতৰত ৰোপণ কৰিব লাগে। এনেদৰে ৰোপণ কৰিলে কি হ'ব, এটা মাল্টি ষ্টৰী অৰ্থাৎ বহুস্তৰীয় আৰ্হিৰ সৃষ্টি হয়, আৰু সেইবাবে ইয়াক মাল্টি ষ্টৰীড ক্ৰপিং ছিষ্টেম বা বহুতৰপীয়া কৃষি প্ৰণালী বুলি কোৱা
1: হয়।
0: কাৰণ আপুনি যদি মন কৰে নাৰিকলৰ গছজোপা, ওখ গছ এজোপা কল্পনা কৰোঁ, তাতকৈ চাপৰ হ'ল কল, কলতকৈ চাপৰ হ'ল নেমু টেঙা, নেমু টেঙাতকৈ চাপৰ হৈ গ'ল হালধি বা আদা, তাৰ তলত একেবাৰে আহিলে কচু, তাৰ তলত আহিলে মাটি কঁঠাল। গতিকে এই যিটো তৰপ তৰপ, সেই তৰপটোৰ কাৰণে তাক বহুতৰপীয়া কৃষি প্ৰণালী বুলি কোৱা হয়।
1: হয়, ডক্টৰ শৰৎ শইকীয়া, শস্য উৎপাদনৰ উপৰিও বাৰী এখনে আন কোনবোৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়?
2: হয়, এতিয়া ইতিমধ্যে বিস্তৃত ৰূপত শস্য উৎপাদনৰ কথা কোৱা হ'ল। এতিয়া কেইটামান বৰ আমি সাধাৰণতে মন নকৰোঁ কিন্তু খুব লাগতিয়াল কেতবোৰ দিশ মই উন্মোচন কৰিব খুজিছোঁ। এইটো ক্ষেত্ৰত বাৰী এখনত আপুনি চাব যে প্ৰথমে আমি ইয়াৰ নিয়ন্ত্ৰণমূলক ভূমিকা এটা আছে। ইয়াক যদি সহজ অৰ্থত আমি যদি ক'বলৈ খোজোঁ যে বাৰীখনত থকা বিভিন্ন প্ৰজাতিৰ বৃক্ষবোৰে শালুক সংশ্লেষণ, যিটো ফটোছিনথেছিছ বুলি কোৱা হয়, প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত বায়ুমণ্ডলৰ পৰা নিৰন্তৰ কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। এই কাৰ্যৰ দ্বাৰা বায়ুমণ্ডলত এই এঙাৰ গেছৰ পৰিমাণ হ্ৰাস কৰি পৰিৱেশ সুৰক্ষা কৰাত বহুত সহায়ক হয়। দ্বিতীয়তে সহায়কাৰী ভূমিকা এটাও বাৰীখনে পালন কৰে। বাৰীখনত থকা গছ গছনিসমূহৰ পাত আৰু ঠাল ঠেঙুলি তথা শিপাংশ পচি মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে আৰু ইয়াৰ দ্বাৰা এই ভূমিভাগ অধিক উৰ্বৰা কৰি তোলে। এই কাৰ্যই মাটিত থকা কৃষকৰ পৰম বন্ধু যেনে অণুজীৱবোৰ আৰু কেঁচুৰ সংখ্যা আৰু সক্ৰিয়তা বৃদ্ধি কৰে। ইয়াৰ উপৰিও আৰু এটা বিশেষ দিশ এটা আছে, জৈৱিক বিভিন্নতা ৰক্ষণ। এই দিশটো অসম কৃষি বিশ্ববিদ্যালয়ে এক অধ্যয়নৰ দ্বাৰা বাৰী এখনত 60বিধৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ অৱস্থিতিৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে। সঁচা অৰ্থত বাৰী এখনে এক নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত শস্যৰ উপৰিও বহুবিধ উদ্ভিদ গজাৰ বাবে সুযোগ প্ৰদান কৰি জৈৱ বিভিন্নতা ৰক্ষা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু বৰ্তমান যিটো গোলকীয় উষ্ণতা বৃদ্ধিৰ যিটো সমস্যা আহি পৰিছে, বাৰীখনত থকা বিভিন্ন উদ্ভিদে কাৰ্বন ডাই অক্সাইডৰ গেছ আহৰণ কৰি বায়ুমণ্ডল সুরক্ষা করার ক্ষেত্রে বায়ুমণ্ডল স্বাস্থ্য অটুট রাখার ক্ষেত্রে একটা বড়।

0: অৰিহণা যোগায়।
1: হয় হয়, বাৰীৰ শস্যসমূহৰ পোষণ, জলসিঞ্চন আৰু শস্য ৰক্ষাৰ বাবে কৃষক ৰাইজে ল'ব লগা ব্যৱস্থা যিখিনি আছে তাৰ অলপমান আভাস দিয়কচোন ডক্টৰ অঞ্জন বৰা।
2: হয় হয়, আমাৰ অসমৰ বাৰীসমূহৰ প্ৰতি একক ভূমিৰ উপযুক্ত ব্যৱহাৰৰ লগতে বিভিন্ন শস্যৰ মাজত সূৰ্যৰ ৰশ্মি, পানী আৰু পোষক দ্ৰব্যৰ প্ৰতিযোগিতা নিম্নগামী কৰাৰ বাবে বাৰীখনৰ মাজত উদ্ভিদৰ ঘনত্ব অনুকূল হোৱাটো অতি আৱশ্যক। মানে প্লেণ্ট ডেন্সিটিৰ কথাটো কৈছোঁ, উদ্ভিদৰ ঘনত্ব। এই ক্ষেত্ৰত শস্যৰ সমন্বিত পোষণ, জলসিঞ্চন আৰু শস্য ৰক্ষাৰ বিশেষ গুৰুত্ব আছে। এতিয়া প্ৰথমতে আহোঁ সন্তুলিত পুষ্টি প্ৰবন্ধন অৰ্থাৎ সমন্বিত পোষণ। এই ক্ষেত্ৰত আমাৰ জৈৱিক সাৰ, পচন সাৰ, কেঁচু সাৰ, জৈৱ সাৰ আৰু প্ৰয়োজন ভিত্তিত ৰাসায়নিক সাৰৰ মিশ্ৰণৰ প্ৰয়োগে মাটিত যেতিয়া আমি প্ৰয়োগ কৰোঁ তেতিয়া বাৰীৰ ভিতৰত যিখিনি শস্য থাকিব সেই শস্যখিনিক এক সন্তুলিত পুষ্টি প্ৰদান কৰে আৰু ইয়াৰ দ্বাৰা মাটিৰ উৰ্বৰতা বাহাল থকাৰ লগতে মাটিৰ স্বাস্থ্যও অটুট থাকে, যি বাৰীখনৰ অধীনত থকা শস্যবোৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। মাটিৰ স্বাস্থ্য অটুট থকাটো বৃদ্ধি নহ'ব, তাৰ পৰা আমি যি উৎপাদন সেইখিনিও নাপাম। গতিকে মাটিৰ স্বাস্থ্যটো অটুট ৰখাৰ কাৰণে এই যিটো সমন্বিত পোষণ বা সন্তুলিত পুষ্টি সেইটো অতি গুৰুত্বপূৰ্ণ। দ্বিতীয়তে হ'ল সুসংহত বা সমন্বিত জলসিঞ্চন। এইটো ক্ষেত্ৰত আমাৰ মাটি আচ্ছাদন বা মালচিং বুলি কয়, ইয়াৰ জৰিয়তে মাটিত জীৱ বা আৰ্দ্ৰতা সংৰক্ষণ, প্ৰয়োজনীয় পানী যোগান আৰু বৰষুণৰ পানী সংৰক্ষণ কৰি শুকান বতৰত বাৰীৰ শস্যক পৰ্যাপ্ত পৰিমাণৰ পানীৰ যোগান ধৰা। আৰু এই ক্ষেত্ৰত ড্ৰিপ বা টোপাল জলসিঞ্চনৰ ব্যৱহাৰ কৰি পানীৰ অপচয় নোহোৱাকৈ শস্যক প্ৰয়োজনীয় পানীৰ যোগান ধৰিব পাৰি। এইটো হ'ল আমাৰ সুসংহত বা সমন্বিত জলসিঞ্চনৰ উপকাৰিতা। আন এটা বিষয় হৈছে এই ক্ষেত্ৰত সমন্বিত কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ ব্যৱস্থা। এইটোৰ জৰিয়তে আমি এই ব্যৱস্থাপনাত যান্ত্ৰিক, জৈৱিক, নিবাৰক আৰু প্ৰয়োজন ভিত্তিত ৰাসায়নিক কীটনাশকৰ সন্তুলিত ব্যৱহাৰৰ দ্বাৰা শস্যৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা হয়। এই ক্ষেত্ৰত বাৰীখনৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশ বৰ্তাই ৰাখি কৃষকৰ বন্ধু বুলি কওঁ আমি যিবিলাক নেচাৰেল প্ৰিডেটৰ, তাৰমানে নেচাৰেল প্ৰিডেটৰটো এনেকুৱা সি অনিষ্টকাৰী কীট পতংগবোৰক আক্ৰমণ কৰি নষ্ট কৰে, সেয়েহে তাক কৃষকৰ বন্ধু বুলি কোৱা হয়। তাৰোপৰি ইনচেক্ট পলিনেটৰ, যিবোৰ আমাৰ পলিনেটৰ আছে যিবিলাকে পৰাগযোগ কাৰ্যত সহায় কৰে, পৰাগযোগ সাধন হোৱাত সেই ইনচেক্ট পলিনেটৰবিলাক সংৰক্ষণ কৰি শস্যৰ মাজত অধিক পৰাগযোগক গুৰুত্ব দিয়া হয়। তাৰমানে যেতিয়া আমি ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰটো কমাই দিম আৰু সমন্বিতভাৱে আমি ব্যৱহাৰ কৰিম তেতিয়াহ'লে এই নেচাৰেল পিৰিয়ডৰ আৰু ইনচেক্ট পলিনেটৰবিলাকৰ পপুলেশ্যন বা জনসংখ্যাটো বৃদ্ধি পাব আৰু যিবিলাকে শস্যৰ পৰাগযোগ হোৱাত সহায় কৰিব।
1: হয় হয়, বাৰী কৃষিৰ যিটো ব্যৱসায়িক সম্ভাৱনীয়তা সেই দিশটোৰ বিষয়ে আমাৰ শ্ৰোতাবৃন্দক থুলমূলকৈ অৱগত কৰাওকচোন ডক্টৰ শৰৎ শইকীয়া।
0: হয়, ইতিমধ্যে আমি কৈছোঁ আমাৰ অসমৰ বাৰীবিলাকৰ যিটো গড় আকাৰ প্ৰায় 1.5 বিঘামান হয়। গতিকে ইয়াত যদিও শস্যৰ বিভিন্নতা থাকে কিন্তু তাৰ উৎপাদনৰ পৰিমাণ অলপ কম হৈ থাকে। তাৰমানে ব্যৱসায়িকভাৱে সফল হ'বলৈ বিশেষকৈ 3টা বস্তু আমাৰ খুব দৰকাৰ। এটা হ'ল মানে শস্য উৎপাদনৰ পৰিমাণ, কাৰণ কম উৎপাদনৰ আমি ব্যৱসায়টো হাতত ল'ব নোৱাৰোঁ। দ্বিতীয়তে গুণগত মানদণ্ডৰ যিটো তাক যি ৰাখিব লাগে সেইটো মানদণ্ডৰ ৰক্ষণটো, আৰু তৃতীয়তে বিশেষকৈ যোগানৰ ধাৰাবাহিকতা, মানে যাতে পাই থাকে, বজাৰলৈ বস্তু গৈ থাকে। এখন মাত্ৰ 1.5 বিঘা বাৰী এখনৰ পৰা সেইটো পৰ্যাপ্ত পৰিমাণে এই 3টা যি আমাক প্ৰয়োজনীয়তা আছে তাক মানে আমি পাব নোৱাৰোঁ। এইটো ক্ষেত্ৰত এটা উপায় আছে বৰ্তমান, এইটো আমাৰ ভাৰত চৰকাৰে গুৰুত্ব দিছে, বিশেষকৈ আমি কৃষি বিশ্ববিদ্যালয়ত গুৰুত্ব দি আছোঁ, সেইটো হ'ল মানে কৃষক উৎপাদক গোট সৃষ্টি। এতিয়া আপুনি মন কৰিব 1.5 বিঘাভাৱে সি অকলশৰীয়া হৈ আছে, কিন্তু এখন গাঁৱত আমাৰ 100 ঘৰ মানুহ থাকে, এটা পঞ্চায়ত 10খন গাঁও থাকে। গতিকে এটা পঞ্চায়তত আমি দেখিলোগৈ গাঁও পঞ্চায়তত প্ৰায় 1000টামান কৃষক পৰিয়াল থাকে। গতিকে তেওঁলোকে যদি এই গোটেই সৰু সৰু 1.5 বিঘাৰ বাৰীবিলাক যদি আমি তাৰমানে তেওঁলোকে খেতি নিজে নিজে কৰিব, কিন্তু কি খেতি কৰিব সেইটো কৃষক উৎপাদক গোটটো সৃষ্টি হোৱাৰ পিছত তাৰ উদ্দেশ্য হাতত লওক। ঠিক তেনেকৈ বিভিন্ন কৃষিৰ কাৰণে যিবোৰ উপাদানৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনি তাৰ ব্যৱস্থাপনা কৰাৰ ক্ষেত্ৰত আৰু উৎপাদিত শস্যৰ ঠিক আপোনাৰ হেৰি বিক্ৰীৰ কাৰণে এই তেতিয়া যেতিয়া একগোট হৈ যাব পঞ্চায়ত ভিত্তিত যদি আমি কৃষক উৎপাদক গোটৰ সৃষ্টি কৰিব পাৰোঁ, সৰু সৰু এখন বাৰী এটা সমন্বিত এটা নিকায়ৰ মাজলৈ আহি যাব আৰু সেইটোৰ দ্বাৰা বিশেষকৈ আমাৰ ব্যৱসায়ত আমাৰ সুবিধা হ'ব। আৰু বিশেষকৈ সেইটোৰ ক্ষেত্ৰত দেখা যায় যদি কৃষক উৎপাদক গোট হৈ থাকে তেওঁলোকক প্ৰয়োজনীয় প্ৰযুক্তি, প্ৰয়োজনীয় সামগ্ৰী, প্ৰয়োজনীয় প্ৰশিক্ষণ এই গোটেইখিনি দিবলৈ আমাৰ সুবিধা
1: হয়। হয়, এতিয়া

0: মই শেষত ডক্টৰ ৰঞ্জন বৰাক সুধিব বিচাৰিছোঁ, বাৰী কৃষিৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন উন্নয়ন সংস্থা আৰু কৃষি বিশ্ববিদ্যালয়ে কৃষক সমাজলৈ কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াব পাৰে? আগবঢ়ায় নিশ্চয়,
1: আগবঢ়াই আছে। এই ক্ষেত্ৰত আমাৰ বিভিন্ন সংস্থা আছে, যেনেকে কৃষি গৱেষণা সংস্থা, চৰকাৰী বিভাগ বা অন্যান্য সংগঠন আৰু উন্নয়নমূলক আঁচনিসমূহৰ কাৰিকৰী আনুষ্ঠানিক আৰু বিত্তীয় সহযোগিতাৰ সমন্বয়ৰ জৰিয়তে অসমৰ বাৰীসমূহক প্ৰণালীবদ্ধ বিকাশ সাধন কৰি শক্তিশালী কৰিব পাৰি। এতিয়া কৃষি গৱেষণা সংস্থাৰ ক্ষেত্ৰত আমি অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় বাগান শস্য গৱেষণা প্ৰতিষ্ঠান আৰু আমাৰ বিভিন্ন জিলাত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰসমূহক সামৰি ল'ব পাৰোঁ। এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে বাৰীভিত্তিক উদ্যান শস্যৰ বাবে নিৰ্দিষ্ট প্ৰযুক্তি, উন্নত ৰোপণ সামগ্ৰী, উৎপাদন প্ৰটকল, প্ৰশিক্ষণ, কাৰিকৰী জ্ঞান আৰু আদৰ্শ বাৰী স্থাপন কৰাত সহায় কৰিব পাৰে। আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বাৰী প্ৰযুক্তি প্ৰদৰ্শন, বাৰীসমূহৰ মূল্যায়ন, দক্ষতা বিকাশ আৰু উদ্যমিতা বিকাশৰ জৰিয়তে কৃষকসকলক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন চৰকাৰী সংস্থা যেনে নাৰিকল উন্নয়ন বোৰ্ড, স্পাইচেছ বোৰ্ড, ৰাবাৰ বোৰ্ড আৰু অন্যান্য প্ৰাসংগিক সংস্থাবোৰে বাৰীভিত্তিক শস্যৰ নিৰ্দিষ্ট কাৰিকৰী নিৰ্দেশনা, ৰোপণ সামগ্ৰী, প্ৰশিক্ষণ আৰু উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনৰ ক্ষেত্ৰত সহায় প্ৰদান কৰিব পাৰে। বিভিন্ন চৰকাৰী আঁচনি আছে, উদাহৰণ হিচাপে মিছন ফৰ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ হৰ্টিকালচাৰ, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ আদিয়ে বাৰী এখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। তাৰোপৰি মাটিৰ স্বাস্থ্য, জৈৱিক কৃষি, কৃষি যান্ত্ৰিকীকৰণ, মৌ পালন, পশুধন আৰু মীন পালন সম্পৰ্কীয় আঁচনিবোৰত থকা সুবিধাসমূহৰ যোগেদিও বাৰীসমূহক শক্তিশালী কৰি পূৰ্ণাংগ ৰূপত বিকশিত কৰিব পাৰি। আকৌ বিত্তীয় প্ৰতিষ্ঠান যেনে নাবাৰ্ড, স্মল ফাৰ্মাৰ্ছ এগ্ৰি বিজনেছ কনচৰ্চিয়াম আৰু চৰকাৰৰ FPO সমৰ্থন কাৰ্যসূচীবোৰে অসমৰ বাৰীসমূহৰ আধাৰত গঠন হ'ব পৰাৰ সম্ভাৱনা থকা উৎপাদক সংস্থাসমূহৰ বাবে ঋণ, আন্তঃগাঁথনি, ব্যৱসায় পৰিকল্পনা আৰু বজাৰমুখী কাৰ্যকলাপত সহায় কৰিব পাৰে। এইখিনিতে এটা কথা উল্লেখনীয় যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কাহিকুচিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰত বাগান শস্য, বিশেষকৈ নাৰিকলৰ ওপৰত এখন সৰ্বভাৰতীয় পৰ্যায়ৰ সমন্বিত গৱেষণা প্ৰকল্প 1985 চনৰ পৰা চলি আছে। এই প্ৰকল্পৰ জৰিয়তে বহু বছৰ গৱেষণাৰ অন্তত নাৰিকল ভিত্তিক বাৰীৰ কেইবাটাও আৰ্হি অসমৰ বাবে চিহ্নিত কৰি অনুমোদিত কৰা হৈছে। এই প্ৰকল্পৰ অধীনত নাৰিকল আৰু কক শস্যৰ ওপৰত বিভিন্ন গৱেষণা কৰাৰ লগতে ইয়াৰ বিষয়ে কাৰিকৰী জ্ঞান, উন্নত ৰোপণ সামগ্ৰীৰ উৎপাদন আৰু নাৰিকল ভিত্তিক আদৰ্শ বাৰী প্ৰতিষ্ঠা তথা উন্নয়নত কাৰিকৰী সহায় প্ৰদান কৰা হয়।
0: নাৰিকলৰ বাহিৰেও আন শস্য বা উদ্যান শস্যৰ আপোনালোকে পুলি যোগান ধৰে নেকি?
1: হয় হয়, আমাৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত মই থুৰতে কৈ দিওঁ, আমাৰ নাৰিকলৰ পুলি, তামোলৰ উন্নত জাতৰ পুলি, কাজিনেমুৰ পুলি, যিটো কাজিনেমু একেবাৰে আমাৰ বিশুদ্ধ, য'ত গুটি নাথাকে, পিয়ৰ আছাম লেমন, তাৰ পুলি আমি যোগান ধৰোঁ। তাৰোপৰি আমি ফল মূলৰ বিভিন্ন
0: ইলাচি নেমু নহয়,
1: যিটো কাজিনেমু এতিয়া আমাৰ ভৌগোলিক সূচকো লাভ কৰিছে আৰু অসম চৰকাৰে জাতীয় ফল হিচাপে ঘোষণা কৰিছে, সেই কাজিনেমু একেবাৰে একক, পৃথিৱীৰ আন ঠাইত নাপায় সেই কাজিনেমু, আমাৰ অসমতেই তাৰ সৃষ্টি হৈছিলে আৰু সেই কাজিনেমুৰ পুলি আমি আমাৰ গৱেষণা কেন্দ্ৰত বিস্তৃতভাৱে আমি উৎপাদন কৰোঁ। এইখিনি আমি পুলি, তাৰ লগতে ফল মূলৰ আমাৰ এটা বিশ্ববিদ্যালয়ৰ এটা আমাৰ নিৰীখ এটা ধাৰ্য কৰা আছে, ন্যূনতম নিৰীখ, সেই নিৰীখত আমি এইখিনি আমি যোগান ধৰোঁ। গতিকে সামৰণিত ইয়াকে ক'ম যে সমন্বিত কাৰিকৰী আৰু বিত্তীয় সহায়ে অসমৰ পৰম্পৰাগত বাৰীসমূহক উৎপাদনশীল, বাণিজ্যিকভাৱে লাভজনক, জলবায়ু স্থিতিস্থাপক আৰু বহনক্ষম জীৱিকাৰ উদ্যোগলৈ ৰূপান্তৰিত কৰিব পাৰে। এনে সন্মিলিত প্ৰচেষ্টা অসমৰ পৰম্পৰা তথা ঐতিহ্যৰ চানেকি বাৰীসমূহৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।
0: হয়, আজি আপোনালোক দুয়োৰে পৰা আমি ঘৰৰ বাৰীখনৰ যি বিজ্ঞানসন্মত উন্নয়ন সেই বিষয়ে ভালেখিনি কথা জানিলোঁ। আমাৰ যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকৰ বহুতেই নিশ্চয় আপোনালোকে যিখিনি ক'লে সেইখিনি মতে কৰি নিজৰ বাৰীখনৰ উন্নতি সাধন কৰিব পাৰিব আৰু সেইমতে তেওঁলোকৰ যিটো ব্যৱসায়িক লাভালাভ সেইখিনিও তেওঁলোকে পাবলৈ সক্ষম হ'ব। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
0: ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনৰ সহযোগত

0: অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই। কৃষিজগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ক্ৰীড়া বাৰ্তা।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আনহাতে কলকাতাত হোৱা তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান আৰু জামছেদপুৰ FC মুখামুখি হৈছে। উল্লেখযোগ্য যে কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে FC ৰেংদাইক 5-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গ'ল দিয়ে, যদিও তৃতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 পৰাস্ত কৰে। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ প্ৰাচীন ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল Sony 10.5 সম্প্ৰচাৰ কৰা হৈছে। আনহাতে দৰ্শকসকলে ছনি LIV এপছতো খেলসমূহ উপভোগ কৰিব পাৰিব। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনা ৰাজধানী দিল্লীৰ পৰা অসমলৈ আহিল গৌৰৱৰ খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰোলাৰ স্কেটিং প্ৰতিযোগিতাত 2টাকৈ স্বৰ্ণ পদকেৰে উজলি উঠিল অসম সন্তান চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ইন্দ্ৰায়ুধ বৰা। ইন্দ্ৰায়ুধে গুৰুগ্ৰামত অৱস্থিত DRSA একাডেমীয়ে স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা টেলেণ্ট স্কেটাৰ ৰেকৰ্ডছত অংশ লৈ এই কৃতিত্ব অৰ্জন কৰে। তেওঁ 30 সংখ্যক আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং প্ৰতিযোগিতাত 11 বছৰ অনূৰ্ধ শিতানত স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে একেদিনাই অনুষ্ঠিত 80 মিনিটৰ নন ষ্টপ ৰিলে প্ৰতিযোগিতাতো প্ৰথম স্থান অধিকাৰ কৰি লাভ কৰে স্বৰ্ণ পদক। দিল্লীৰ দ্বাৰকা ছেক্টৰ 25 অঞ্চলৰ নিউ ইৰা পাব্লিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ইন্দ্ৰায়ুধৰ ঘৰ বেলতলাৰ জয়ানগৰত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে, যুগুতালে প্ৰজন্মা চহৰীয়াই। প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ একে সময়তে। নমস্কাৰ।

0: আমার ডেজার্ট আহি গল পিছে আমাৰ চ্যাম্পিয়ন অহাই নাই এতিয়ালৈ
1: বিল ভৰাৰ আগতেটো আহিব নহয়
2: কই সোৱালী হত কি কৰি আছো
3: বিললৈ ৰৈ আছো
0: তোমাৰ কাৰ্ডখন দিয়া না পিন দিয়া
4: RBI কয় যে আপোনাৰ পিন OTP CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব হে এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি RBI কয় জানি লওক সতৰ্ক হওক
5: আজিকালি ভাৰতৰ গাঁৱে ভূঞে ঘৰৰ ছাদবোৰৰ ৰূপ সলনি হৈছে যিবোৰ ছাদত আগতে কেৱল পাপৰ আৰু কাপোৰে শুকাবলৈ দিয়া হৈছিল তাত এতিয়া বিজুলী বিল শূন্য হৈ পৰিছে গাঁৱে গাঁৱে মানুহে এতিয়া ছলাৰ পেনেল লগাইছে আপুনিও লগাই লওক ভাৰত চৰকাৰে 78,000 টকা পৰ্যন্ত ছাবচিডি দি আছে ইতিমধ্যে 30 লাখতকৈ অধিক পৰিয়ালে ইয়াৰ সুবিধা গ্ৰহণ কৰিছে PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাত যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in
6: বাইদেউ চাকৰি পাই গলো
7: আরে বাহ অভিনন্দন এতিয়া খুব শপিং
6: নতুন মোবাইল জিন্স জ্যাকেট
7: রবে হুন্টু স্যালারির আগতেই খরচ
6: টোটালি কে লোন পোয়া যায় নো
7: প্রথমে বাজেট বনাবলৈ শিক তার পিছত খরচ কর
6: কিন্তু বা
7: সা উপার্জনের এক অংশ খদাই বসাবি কিন্তু পার্টি পড়া বাসিব নোয়ারিবি
6: ও বাইদেউ পার্টি মুর বাজেট টুর
8: আচ্ছা আরবিআই কয়
9: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, উজনিৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য, লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন, বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ অগ্ৰগতি। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত প্ৰকাশ কৰে।
1: এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইয়থ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সেঞ্জসমূহ আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম, গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম।
0: অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951 বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891 পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681 ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ বেদবাৰী অঞ্চলত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। বান বিধ্বস্ত পৰিয়ালক ঘৰৰ টিং আৰু তাৰ বিতৰণ কৰাৰ লগতে শিঙিবিল বৰনামঘৰলৈ মন্ত্ৰীগৰাকীয়ে 50,000 টকাৰ অনুদান আগবঢ়ায়। ইয়াৰ লগতে বানত মৃত্যু হোৱা 4গৰাকী ব্যক্তিৰ পৰিয়ালক মন্ত্ৰীগৰাকীয়ে 5,00,000 টকাকৈ সাহায্য প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ বান ক্ষতিগ্ৰস্ত এলেকাত ঘৰ দুৱাৰ, আন্তঃগাঁথনি আৰু জীৱিকাৰ পুনৰ সংস্থাপনৰ বাবে 2-3 বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: আজি আমাৰ ব্যক্তিগত উদ্যোগত ৰাইডঙীয়া ডাঙৰীয়া তথা আমাৰ বিজেপি অভিজিতত আছে সকলোৰে সহযোগত আমি কেইঘৰমান মানুহৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ আচলতে আজি আহিছোঁ। মই এটাই কথা কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ, এই যে আমাৰ সহযোগিতা, আমাৰ ৰিলিফ ইত্যাদি কেৱল এই 2-3 মাহ দিলেই নহ'ব। আমাৰ প্ৰায় কঁকাল ভাঙি গৈছে, এই ৰজাদিনীয়া ঐতিহ্যমণ্ডিত অঞ্চলবিলাক আজি যেন আমি পিছুৱাই গ'লোঁ বহুদিনৰ বাবে। গতিকে আমি ভাবোঁ যে অহা 2-3 বছৰলৈকে মানুহখিনিৰ সৈতে থিয় হ'ব লাগিব। মই কথা দিছোঁ যে আমি সদায় থাকিম, পঢ়া শুনা, চিকিৎসা

0: আচ্ছা, স্বাস্থ্য, কৃষি সকলোতে এতিয়া সামৰিকভাৱে পানী শুকাইছে, এতিয়া চৰকাৰে সহায় কৰিব, ভৱিষ্যতে কৰি থাকিব, বেচৰকাৰী সংস্থাবিলাক আছে, কিন্তু আমি সকলোৱে অহা দুবছৰ কেনেকৈ মানুহখিনিৰ কাষত থিয় হৈ সহযোগ কৰিব পাৰোঁ, আমি তাৰ পৰিকল্পনা কৰি আছোঁ এতিয়া।
1: আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে আজি শিৱসাগৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য ঘোষণা কৰাৰ দাবী জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙি গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। গুৱাহাটী প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত আজি গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাকক্ষত গ্ৰাহক সজাগতা আৰু নিচামুক্ত ভাৰতৰ লগতে লোকপিয়ল 2027 সন্দৰ্ভতো জিলা পৰ্যায়ৰ এখন সংবাদকৰ্মী কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসহ 55গৰাকী লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই কৰ্মশালাখন উদ্বোধন কৰি লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ সঠিক তথ্য প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে লোকপিয়লৰ তথ্যই ফলপ্ৰসূ চৰকাৰী নীতি প্ৰণয়ন আৰু নাগৰিক কল্যাণৰ বাবে ৰূপায়ণত সহায় কৰে। লোকপিয়ল 2027ৰ ঘৰে ঘৰে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি চলি থকা অৱস্থাত এই কৰ্মশালা আয়োজন কৰাৰ বাবে তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত লোকপিয়ল 2027 চনত ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আজিৰ কৰ্মশালাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনোৱা হয়। কৰ্মশালাত গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত যাৱতীয় মানক ব্যুৰোৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ পৰামৰ্শদাতা ডঃ শংকৰ শেখৰ বৰকটকীয়ে অংশগ্ৰহণ কৰি গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত মানক ব্যুৰোৰ ভূমিকাৰ বিষয়ত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। গ্ৰাহক সজাগতাৰ বিষয়ত BISCARE এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভতো তেওঁ জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰসভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতিক ঘোষণা কৰিছে। সেই অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজেশ সিন্ধিয়া, তীৰথ সিং ৰাৱট, ৰাম মাধৱ, বৈজৱন্ত জয় পাণ্ডা, ডি পূৰ্ণেন্দেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰভাই যোশী আদি কেইবাজনো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে BL সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক হিচাপে শিৱ প্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱাৰে, স্মৃতি ইৰাণী আদি কেইবাগৰাকীকো অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাজ্যৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নতুন দায়িত্বত মৃগাংক দেৱবৰ্মনে নিজৰ সাংগঠনিক দক্ষতা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে বুলিও প্ৰকাশ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি কোকৰাঝাৰত BTCৰ মুখ্য কাৰ্যালয়ত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত BTC অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়ত আলোকপাত কৰা হয়। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সভাপতি শ্ৰী শইকীয়াই কয় যে এই বৈঠকত BTC অঞ্চলৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে BPFৰ সৈতে যুটীয়াভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাপতিগৰাকীয়ে লগতে কয় যে BJPয়ে ইয়াৰ সহযোগী দল BPFৰ সৈতে উন্নয়নমূলক কামসমূহ চলাই নিয়াৰ বাবে বদ্ধপৰিকৰ। ইপিনে নগাঁৱৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত শ্ৰীশইকীয়াই কয় যে BJPয়ে ইতিমধ্যে এই ক্ষেত্ৰত প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰত্যাহ্বান থকা স্বত্তেও NDA সমষ্টিটোৰ হিন্দু মুছলমান প্ৰত্যেককে লৈ বিজেপিৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ বাবে সংকল্প লৈছে। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ বাছ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয়খনত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই বাছ সেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলৰ

0: সহায়ক হোৱাকৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভ কৰি ডঃ দাসে কয় যে ডিমৰিয়াৰ কাষৰীয়া বৰ্ণি, নৰতাপ, দিগাৰু, কলংপাৰাদি অঞ্চলৰ পৰা 4খনকৈ বাছত ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ লগতে সময়মতে মহাবিদ্যালয়ত উপস্থিত হ'ব পাৰিব বুলি বিধায়ক দাসে মন্তব্য কৰে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগত মানকাছৰৰ দুজন অভিযুক্তক আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুয়োজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব বুলি আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। তথ্য অনুসৰি 2022 চনৰ 5 জানুৱাৰীত এই দুয়োজন অভিযুক্তই 15 বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ 4 দিন পাছতে খাৰুৱা বান্ধা আৰক্ষী অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ আৰু দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ সাক্ষ্য প্ৰমাণ আৰু নথি পত্ৰ পৰ্যালোচনাৰ অন্তত আদালতে আজি পক্সো আইনৰ অধীনত অভিযুক্ত দ্বয়ক 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে। ইফালে চিৰাঙৰ এগৰাকী জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন ব্যক্তি আজি আৰক্ষীৰ গুলীত আহত হয়। কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা গাঁৱৰ নিবাসী অভিযুক্ত ব্যক্তিজন তদন্তৰ বাবে লৈ যোৱা অৱস্থাত পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলী সৌ ভৰিত লাগি আহত হয়।
1: গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ কাহিলিপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ বিষয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰীয়ে এইদৰে কয়।
2: খগেন্দা গান গালে, কিবা কি বেলেগ বেলেগ ধৰণৰ গান গালে, তাৰপিছত এটা গান আৰম্ভ কৰিলে, কাউৰী পৰে, কলৰে পাছতে কাউৰী পৰে। চব অডিয়েঞ্চে হাহাকাৰ লগাই দিলে, কি হ'ল এই উদাত্ত কণ্ঠৰ এই ল'ৰাজন ক'ৰ? আৰম্ভ হ'ল তাৰ পৰাই, ক'ৰ ল'ৰা এজন? তাৰপিছতে দেটো আজি তাৰ টাৰ্ণিং পইণ্ট, মই কওঁ কিয় কৈছোঁ, তাৰ আগতে যিমানখিনি আছিলে কিন্তু গুৱাহাটীত আহি পেলাই চাৰিওফালে এটা প্ৰচাৰ হ'ল, মুখে মুখে প্ৰচাৰ হ'ল। খগেন মহন্ত এই যে কাউৰী পৰে গানটো গাই সেই ল'ৰাজনক মাতিব লাগিব। গতিকে তাতে টাৰ্ণিং পইণ্ট বুলি কৈছোঁ কিয়, সেইটো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। তাৰপিছত কিন্তু খগেন দাই কোনো অহংকাৰ ভাৱ নাছিলে, শিকি গৈ আছে, শিকি গৈ আছে তেনেকৈ।
1: উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। প্ৰখ্যাত কবি গীতিকাৰ কেশৱ মহন্তৰ ভালেসংখ্যক গীতত কণ্ঠ নিগৰুৱা খগেন মহন্তই ৰুদ্ৰ বৰুৱাৰ ভালেসংখ্যক গীতো গাইছিল। বিহু নামৰ সম্ৰাট ৰূপে পৰিচিত খগেন মহন্তই ৰাজ্যখনৰ চুকে কোণে প্ৰচলিত হৈ অহা বিহু নামসমূহ বুটলি আনি ৰাইজৰ ওচৰ চপাই নিছিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 178 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰে, যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেচাৰা নুৱানথাই 3টা আৰু আশ্বিতা ফাণ্ডৱে 2টা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। উজনিৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য। লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ অগ্ৰগতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ

জীৱনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা হেমন্ত গোস্বামীৰ, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল হেমন্ত গোস্বামীৰ, প্ৰযোজনা আছিল ৰাজেশ্বৰ বৰদলৈৰ। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15 ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 88 উইকেটৰ বিনিময়ত 284 ৰান সংগ্ৰহ কৰে।

আৰু নতুন দিল্লীত চলি থকা বি ডব্লিউ এফ চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে নতুন বিষয়ববীয়াসকলে দলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ঘোষণা কৰা দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱত, ৰাম মাধৱ, বৈজয়ন্ত জয়পাণ্ডা, ডি পূৰ্ণেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন, নৰেন্দ্ৰ ভাই যোশী আদি কেইবাজনকো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে শিৱপ্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱৰে, স্মৃতি ইৰাণী আদি কেইবাজনো জ্যেষ্ঠ নেতাক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে অসমৰ মৃগাংক দেৱ বৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে 200ৰো অধিক সন্ত্ৰাসবাদী আৰু এনে কাৰ্যকলাপৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি ধ্বংসাত্মক আক্ৰমণৰ পৰিকল্পনা বিফল কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহে 14খন ৰাজ্যৰ বিভিন্ন স্থানত সমন্বিত অভিযানেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নেটৱৰ্ক ধ্বংস কৰাটো সন্ত্ৰাসবাদৰ প্ৰতি দেশৰ শূন্য সহনশীলতাৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কয় যে আই এছ আইৰ পুঁজিৰে চলি থকা গোটটোৰ পৰা আই ই ডি, পাকিস্তানৰ অস্ত্ৰ কাৰখানাৰ চিহ্নযুক্ত গ্ৰেনেড, পিষ্টল, কাৰ্টিজ আৰু চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা চি চি টিভি কেমেৰাকে ধৰি বিভিন্ন বস্তু উদ্ধাৰ কৰা হৈছে। এই গোটটো কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানৰ আই এছ আই সমৰ্থিত সন্ত্ৰাসবাদী চিণ্ডিকেট শ্বাহজাদ ভাতৃ নেটৱৰ্ক সমগ্ৰ ভাৰতত গ্ৰেনেড, আই ই ডি আৰু বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা 2026 প্ৰদান কৰে। এই বঁটাপ্ৰাপকসকলে পাৰপত্ৰ সেৱা কেন্দ্ৰ, পুৰণি নিয়ম বাতিল আৰু নতুন নিয়ম প্ৰণয়ন, প্ৰশাসন আৰু গাণনিক ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰয়োগৰ লেখীয়া বিভিন্ন চৰকাৰী প্ৰকল্পত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বাৰোটা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। এই অনুষ্ঠানতে পেঞ্চন মিত্ৰৰ হাতপুথি আৰু ৰাষ্ট্ৰজুৰি ডিজিটেল জীৱন প্ৰমাণ পত্ৰ অভিযানৰ পঞ্চম পৰ্যায় মুকলি কৰা হয়। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে প্ৰশাসনে কাৰো সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পেঞ্চন প্ৰক্ৰিয়াটো সৰলীকৃত কৰিছে। পেঞ্চন প্ৰপত্ৰৰ পৰা অপ্ৰয়োজনীয় ধাৰাসমূহ আঁতৰাই দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। শেহতীয়া সংস্কাৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমসাময়িক সামাজিক বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল পেঞ্চনৰ ধাৰাসমূহ অধিক শক্তিশালী কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰাখণ্ডৰ কুমা অঞ্চলৰ সীমান্তৰ গাঁৱৰ এটা শিক্ষাৰ্থীৰ দলৰ সৈতে মিলিত হয়। ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ অংশস্বৰূপে এই দলটো ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত উচ্চ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গোপনীয় সঞ্চালন ব্যৱস্থা, সুৰক্ষিত কক্ষ, ইলেক্ট্ৰনিক যন্ত্ৰসমূহ জমা কৰাকে ধৰি বিভিন্ন ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে গঢ়ি তুলিবলৈ আহ্বান জনাইছে। সকলো পৰীক্ষা প্ৰক্ৰিয়া পুংখানুপুংখভাৱে বিশ্লেষণ কৰি গ্ৰহণ কৰা সংশোধনমূলক ব্যৱস্থাৰ এখন প্ৰতিবেদন দাখিল কৰিবলৈও সংস্থাটোক নিৰ্দেশ দিয়া হৈছে। এই বৈঠকৰ সময়ত শেহতীয়া বিষয়সমূহক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক ব্যৱস্থাটোৰ সংস্কাৰৰ বিষয়ে বিশেষ উল্লেখেৰে এন টি এ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। এন টি এৰ পৰা 50ৰো অধিক কৰ্মচাৰীক অপসাৰণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। 10টা নতুন পেছাদাৰী নেতৃত্ব পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে চাইবাৰ সুৰক্ষা, প্ৰশ্নকাকতৰ আৰ্হি প্ৰস্তুতকে ধৰি বিভিন্ন

0: ক্ষেত্ৰত কাম কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞক নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই গ্ৰাম্য ভাৰত আৰু কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই লক্ষ্যক জনসাধাৰণ কেন্দ্ৰিক কাৰ্যসূচীক স্বচ্ছ নিৰীক্ষণ আৰু ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে কাৰ্যত ৰূপায়ণ কৰিবলৈ চৰকাৰে কাম কৰি যাব। শ্ৰীমোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই কৃষি আৰু খাদ্য উৎপাদন শক্তিশালীকৰণ, খাদ্য প্ৰসংস্কৰণৰ উন্নয়ন আৰু বিশ্ব বজাৰৰ উপলভ্যতাক সম্প্ৰসাৰণ কৰাটোত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বজুৰি চলি থকা সংঘাত আৰু অনিশ্চয়তাৰ মাজতো কৃষকক ৰাজসাহায্যযুক্ত মূল্যত সাৰ যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ পুছা চৌহদত শক্তিৰ সপ্তধাৰা সম্পৰ্কৰ নেতৃত্ব বহন কৰিব। এই কাৰ্যসূচীয়ে বিভিন্ন বিভাগৰ পৰিকল্পনাত গুৰুত্ব আৰোপ কৰাৰ লগতে লাখপতি বাইদেউৰ কাৰ্যসূচীৰ সম্প্ৰসাৰণ আৰু কৃষক আৰু গ্ৰাম্য সমুদায়ৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। এই বৈঠকত 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱিত কৰাৰ ক্ষেত্ৰত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে স্পষ্ট আৰু কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰগতিশীল কৃষক লাখপতি বাইদেউ, কৃষি ৰপ্তানিকাৰী আৰু খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িত লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ভাৰতীয় প্ৰতিৰক্ষা সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত ভাৰতীয় প্ৰতিৰক্ষা সম্পদ সেৱাৰ 2025 বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত শ্ৰীসিঙে জনসাধাৰণৰ বৰ্ধিত আকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা সেৱাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জনমুখী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিষয়াসকলে সেৱাভাৱেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বিষয়াসকলে জনসাধাৰণক নিয়মীয়াকৈ লগ ধৰাৰ লগতে তেওঁলোকৰ উদ্দেশ্যসমূহ বুজিবৰ বাবে ওজৰ আপত্তিসমূহ শুনিব লাগে। শ্ৰীসিঙে কয় যে ৰাজহুৱা সেৱাৰ সৈতে জড়িত বিষয়াসকলে নিজৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ বাবেও মনোযোগ দিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ বীৰভূমৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছে। এই ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক স্থানীয় প্ৰশাসনে সহায় কৰিব বুলি নিশ্চিতি দিছে। প্ৰধানমন্ত্ৰীয়ে লগতে মৃতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে। ইয়াৰ লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ এককালীন সাহায্য দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8 উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি 8 উইকেট হেৰুৱাই 462 ৰাণহে সংগ্ৰহ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰি যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ PV সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে আইলেণ্ডৰ ছফিয়া নোবেলক 21-7, 21-11 ছেটত পৰাস্ত কৰে। ইপিনে মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটোৱে স্পেইনৰ পাওলা লোপেছ আৰু লুচিয়া ৰড্ৰিগেজক 21-9, 21-13 ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ISIৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতি নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15 ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ পত্ৰ প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8 উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে আৰু নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ PV সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহিব। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া আগবঢ়োৱা হৈছে আকৌ শুনোৱা হওক অনুষ্ঠানত। পুনতে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিলে গীতৰ কথা আছিল শিল্পীৰ নিজৰ। অনুষ্ঠানত এইবাৰ এয়া শুনক খগেন মহন্তৰ কণ্ঠৰ গীত, গীতৰ কথা আৰু সুৰ ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

খগেন মহন্তৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আৰু সুৰ আছিল ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা আছিল শিল্পীৰ নিজৰ। অনুষ্ঠানত এইবাৰ এয়া শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত, গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

সেয়া আছিল লোকনাথ গোস্বামীৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত। আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ আকৌ শুনোৱা হওক অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে শিৱবৰ লংফ্লাং আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত।

শ্রোতাসকলে পূবালীর সুৰ অনুষ্ঠানত কার্বি গীত শুনিলে শিববৰ লংফ্লাং আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে গৌতম শর্মার কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত পুনতে শুনক তৰুণ দাসৰ ৰচনা।

গৌতম শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে তৰুণ দাস, উৎপল দত্ত আৰু কৌস্তুভমণি শইকীয়াৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰ জ্যোতি শৰ্মাই। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,00 টকা মুকলি কৰে। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত প্ৰকাশ কৰে। ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12,00,000 গৃহৰ গণনা সম্পন্ন হৈছে বুলি বিভাগীয় সঞ্চালক বিশ্বজিৎ পেগুই জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতিক

ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি কোকৰাঝাৰত বিটিচিৰ মুখ্য কাৰ্যালয়ত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়া ভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ গোচৰত মানকাছৰৰ দুজন অভিযুক্তক আদালতে 20 বছৰৰ কাৰদণ্ড বিহিছে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আজি যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত

0: পৰিয়াল কল্যাণ অনুষ্ঠান।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজিৰ এই খণ্ডত আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅ'ত ডক্টৰ মৌচুমী কৃষ্ণত্ৰেয়। আপোনাক স্বাগতম জনাইছোঁ আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানলৈ।
2: নমস্কাৰ, ধন্যবাদ।
1: আমি আপোনাক এইখিনি সময়ত মাতি আনিছোঁ বিশেষকৈ কথা পাতিবলৈ আমাৰ পেলু সংক্ৰান্তীয় যিখিনি ৰোগ, পেলু, ইয়াৰ প্ৰতিৰোধ আৰু আমি এই ৰোগৰ পৰা প্ৰতিকাৰ কেনেদৰে পাব পাৰোঁ।
2: হয়,
1: গতিকে এই কথাটো কওকচোন, পেলু আমি বৰ বেছি গুৰুত্ব নিদিওঁ, কিন্তু শিশুৰ পৰা এডলেচেন্ট যিখিনি থাকে সেইখিনি বয়সলৈকে বৰ এটা গুৰুত্ব দিবলগীয়া বিষয় পেলু, পেলু সংক্ৰান্তীয় ৰোগ, বিভিন্ন জটিলতা আহিব পাৰে।
2: নিশ্চয়,
1: কি বুলি আৰম্ভণিতে ক'ব,
2: আপুনি যিটো কথা কৈছে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও এই পেলু সংক্ৰান্তীয় যিখিনি ৰোগ সেইখিনিক অলপতে কিন্তু তেওঁলোকে কৈছে নেগলেক্টেড ট্ৰপিকেল ডিজিজ বুলি তেওঁলোকে এইটো সন্নিৱিষ্ট কৰিছে। হয়, তাৰমানে আমাৰ ট্ৰপিকেল যিবোৰ আমাৰ বেমাৰ আছে, নেগলেক্টেড ট্ৰপিকেল ডিজিজ বহুত আছে সেই তালিকাখনত, তাৰ ভিতৰত কিন্তু এই পেলু সংক্ৰান্তীয় ৰোগসমূহো পৰিছে। আৰু পেলু সংক্ৰান্তীয় ৰোগ বুলি যেতিয়া আমি কওঁ, তেতিয়া আচলতে প্ৰথমতে দুটা কথা আহে, কোনখিনি বয়সৰ মানুহৰ এইটো সাধাৰণতে হয়। কিন্তু এক কথাত ক'বলৈ গ'লে পেলু সংক্ৰান্তীয় ৰোগ যিকোনো বয়সৰ লোকৰ হ'ব পাৰে, কিন্তু তাতে আমাৰ পেলু বা যিটো আমাৰ পৰজীৱী আমাৰ পেটত হয় বিভিন্ন ধৰণৰ আছে। তাৰ তেওঁলোকৰ কেনেকৈ সংক্ৰমণ হ'ব সেইটোৰ বাহক বেলেগ বেলেগ থাকে, তেওঁলোকৰ সেই পেলুৰ আক্ৰান্ত হোৱাৰ পিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ছাইন চিমটমছ হ'ব, সেইটো বেলেগ বেলেগ থাকে, তাৰ জটিলতা কেনেকুৱা হ'ব সেইবোৰ অলপ বেলেগ বেলেগ, গতিকে বিভিন্ন ভাগ কৰা হৈছে। প্ৰথম কথাটো হ'ল এই যিটো মই ক'লোঁ যে নেগলেক্টেড ট্ৰপিকেল ডিজিজ, সৰ্বসাধাৰণতে আমাৰ দেশত, বিশেষকৈ ভাৰতৰ নিচিনা উন্নয়নশীল দেশসমূহত এই পেলুৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি, বিশেষকৈ সৰু ল'ৰা ছোৱালী, এবছৰৰ পৰা 19 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে 50%তকৈও বেছি ল'ৰা ছোৱালী, সাধাৰণতে বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে 60ৰ ওচৰ পাজৰ শতাংশ ল'ৰা ছোৱালী কিন্তু পেলুৰ দ্বাৰা আক্ৰান্ত হৈয়েই থাকে। আৰু এই পেলু বিশেষকৈ আজিকালি কয় যে ছয়েল ট্ৰান্সমিটেড হেলমিণ্ট বুলি কয়, তাৰমানে মাটিৰ দ্বাৰা সংক্ৰমণ হোৱা পৰজীৱী, ছয়েল ট্ৰান্সমিটেড হেলমিণ্ট বুলি যেতিয়া কয় মাটিৰ দ্বাৰা সংক্ৰমণ হোৱা পৰজীৱী, আমিতো মাটি নাখাওঁ কিন্তু তথাপি মাটিৰ লগত জড়িত এটা পেলু, সেই তিনি ধৰণৰ পেলু ছয়েল ট্ৰান্সমিটেড পৰজীৱী মানে হেলমিণ্টৰ ভিতৰত অন্তৰ্গত, আৰু সেইখিনিয়ে বিশেষকৈ সেই নেগলেক্টেড ট্ৰপিকেল ডিজিজ। গতিকে সেই যে আমি ক'লোঁ মাটিৰ দ্বাৰা সংক্ৰমিত, সেই পেলু তিনিটা সাধাৰণতে আছে, এটা হৈছে আপোনাৰ ৰাউণ্ড ৱৰ্ম যিটো ঘূৰণীয়া পেলু বুলি আমি কওঁ, এটা হৈছে হুইপ ৱৰ্ম যিটো আমাৰ কৃমি বুলি আমি সকলোৱে কৈ থাকে, কৃমি কৈ থাকে সকলোৱে জানে কৃমি, আৰু এটা হৈছে আপোনাৰ হুক ৱৰ্ম, হাকোটা পেলু। এই তিনি ধৰণৰ পেলু আচলতে একে, তেওঁলোকৰ মানে কেনেকৈ সংক্ৰমণ হ'ব সেইটো প্ৰায় একেধৰণৰ, গতিকে এই তিনিটা পেলুক আমি মাটিৰ দ্বাৰা সংক্ৰমিত পেলুৰ ভিতৰত পেলোৱা গৈছে। আৰু আছে, আৰু ফিটা পেলু আছে, ফিটা পেলু কিন্তু মাটিৰ দ্বাৰা এনেকৈ সংক্ৰমিত নহয়, নখলে যায়, ফিকৰেল ৰুটেদিয়ে যাব পাৰে, কিন্তু সাধাৰণতে সেইটো কিছুমান মাংস মানে আমি যেতিয়া আমি মাংস খাওঁ যদি ভালকৈ ৰান্ধি খোৱা নাযায়, তেনেকুৱা বিশেষকৈ গাহৰিৰ মাংস খোৱাৰ পিছত, কাৰণ তেওঁলোকৰ সেই মাংসত থাকে মানে বেলেগ ধৰণৰ, সেইটোৰ সংক্ৰমণটো বেলেগ ধৰণে হয়, ঠিক তেনেকৈ আপোনাৰ আৰু আছে ধৰক ফাইলেৰিয়াৰ লগতো অকণমান পেলুৰ কথা আছে, গতিকে তেনেকুৱা বিভিন্ন ধৰণৰ পেলু আছে। কিন্তু খুব মানে সকলোকে দেখা দিয়া পেলু, এই মই যিকেইটা মাটিৰ দ্বাৰা সংক্ৰমিত পেলুৰ কথা ক'লোঁ তিনি ধৰণৰ, সেইকেইটা কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হোৱা চবতকৈ বেছি দেখা যায়, অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, এডলেচেণ্ট মানে 19 বছৰলৈকে, আৰু ডাঙৰ মানুহো হ'ব পাৰে, কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তাৰ প্ৰাদুৰ্ভাৱটো বেছি
1: বহুত বেছি। আৰু যিহেতু শিশুসকল এই মাটিৰ লগতে খেলা
2: হয়
1: এখন মাটি চুই থাকে বা বিভিন্ন
2: হয়
1: আৰু সেই হাতখনে মুখত দিয়ে, এনেদৰে সংক্ৰমণ
2: হয় সেইটো একদম প্ৰধান কাৰণ। তাৰোপৰিও ধৰক সংক্ৰমণ কেনেকৈ হ'ব পাৰে, মাটি য'ত আচলতে কি হয়, এই পেলুবোৰ মানুহৰ পেটতে হয়, কোনোবা এজন মানুহৰ পেটত এই পেলুৱে কণী পাৰিব,

0: কণীখিনি পায়খানাৰ লগত ওলাই আহিব আৰু য'তে ত'তে যদি পায়খানা কৰে বা সেই পায়খানাৰ পৰা কণীবোৰ গৈ মাটিত মিহলি হ'ব আৰু মাটিত যেতিয়া কণীবোৰ মিহলি হ'ব তেতিয়াহে তা তেওঁলোকৰ মানে বৃদ্ধি হয়। তাতে মাটিত মিহলি নোহোৱালৈকে কণীবোৰৰ বৃদ্ধি নহয়, ইনফেক্টিভ ফৰ্মটো সেই মাটিতহে হয়। গতিকে তাৰপিছত সেই মাটিত যেতিয়া সেই মাটি ক'ৰবাত যদি মানে লাগে, ধৰক আমি নেদেখাকৈ একদম কণীবোৰ চকুৰে মনিব নোৱাৰে, গতিকে ইমান মাইক্ৰস্কোপিক মানে একদম আমি অণুবীক্ষণ যন্ত্ৰতহে দেখোঁ, গতিকে ইমান সৰু সেইবোৰ কেনেবাকৈ আপোনাক সেই মাটিত হোৱা শাক পাচলিৰ লগতো কিন্তু লাগি যায়। গতিকে আমি যদি বজাৰৰ পৰা কেঁচা শাক পাচলি আনি ভালকৈ নোধোৱাকৈ খাওঁ তেতিয়াও কিন্তু সোমাব পাৰে মুখত, প্ৰথম কথা। দ্বিতীয় কথা, সৰু ল'ৰা ছোৱালী যিটো আপুনি ক'লে মাটিয়ে বালিয়ে ঘূৰি ফুৰে, হাতে ভৰিয়ে লাগে, সেই হাতখন ভালকৈ নোধোৱাকৈ মুখত দিলে তেনেকৈ যাব পাৰে। তাৰোপৰি যেতিয়া আমি অকল শাক পাচলি কেঁচা সিজোৱা বুলিয়ে নহয়, ভালকৈ নোধোৱাকৈ যদি আমি ফল মূল খাওঁ, ফল মূলৰ পৰা আহিব পাৰে। আৰু আমাৰ হাতখন, আমি যিকোনো, আমি ধৰক কেনেবাকৈ আমাৰ হাতত লেতেৰা লাগিলে খোৱাৰ আগতে আমাৰ হাতত নখত সেইবোৰ কণী সোমাই থাকিব পাৰে, গতিকে সেই হাত মুখলৈ গ'লেও হয়। গতিকে আমাৰ কোৱা যায় যে এটা এই পেলু প্ৰতিৰোধৰ তিনি ধৰণৰ উপায় আছে। প্ৰথম কথা হ'ল চাফ চিকুণতা, যিটো আমি চেনিটেশ্যন বেৰিয়াৰ বুলি কওঁ, চাফ চিকুণতা আমি ৰক্ষা কৰিব লাগিব। খোৱাৰ আগতে মুঠতে হাত ধুব লাগিব ভালকৈ আৰু চাবোনেৰে, আৰু হাত ধোৱা মানে এনেই ধোৱাটো নহয়, চাবোনেৰে নখৰ ভিক, আৰু নখবোৰ ভালকৈ কাটিব লাগিব। সেইবোৰ সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰে হওক চবেই কৰিব লাগিব। প্ৰথমটো হ'ল চাফ চিকুণতা, দ্বিতীয়তে হৈছে মই যিটো ক'লোঁ খাদ্যবস্তুৰ লগত শাক পাচলি, কেঁচা শাক পাচলি আমি ছালাড খাওঁ। আজিকালিতো মানে এটা ধৰক মানুহৰ হৈ গৈছে যে তেল মছলা নাখায়, মানে কেঁচা শাক পাচলি খায়। নিশ্চয়কৈ খাওক ভাল, কিন্তু শাক পাচলি খালে য'তে ত'তে তেনেকৈ নহ'ব, খুব ভালকৈ ৰানিং ৱাটাৰ মানে একদম পানী ঢালি ঢালি ধুব লাগিব, যিমান পাৰে ভালকৈ ধুব লাগিব ঘঁহি ঘঁহি। তাৰপিছতহে আপোনালোকে সেই শাক পাচলি কিন্তু কেঁচাকৈ খাওক, আৰু যদি নোৱাৰে তেনেকৈ ধুব তেতিয়া কেঁচাকৈ খোৱাতকৈ সিজাই খুৱাই ভাল, কাৰণ তাত থকা এই কণীবোৰ সিজালে মৰি যাব যদি লাগিও আছে মাটিৰ পৰা সংক্ৰমণ হৈ, গতিকে সেইটো এটা ধৰণৰ। তৃতীয় কথাটো হৈছে যে মই এইখিনি কিন্তু সেই মাটিৰ দ্বাৰা সংক্ৰমিত পেলুৰ কথাহে কৈ আছোঁ। তাৰপিছত আহিলে আপোনাৰ যিটো হাতখন আমাৰ লেতেৰা হৈ থাকিলে ল'ৰা ছোৱালীয়ে হাত নোধোৱা, গতিকে ল'ৰা ছোৱালীক এটা মানে যেতিয়াৰ পৰা তেওঁলোক জনা হয় তেতিয়াৰ পৰা এটা অভ্যাস কৰাবই লাগিব, অকল পেলু সংক্ৰমণৰ কাৰণে বুলিয়েই নহয়, যে তেওঁলোকে যাতে কিবা এটা বস্তু মুখত দিয়াৰ আগতে হাতখন ধোৱাটো তেওঁলোকৰ অভ্যাসত পৰিণত হ'ব লাগিব। এদিন দুদিনৰ কথা নহয়, আৰু তাত কিন্তু মাক দেউতাক বিশেষকৈ স্কুলৰ শিক্ষকসকলৰো বহুত কৰণীয় থাকে। একে সময়তে সকলোকে আমি পেলুৰ প্ৰতিৰোধক ঔষধ দিব লাগিব, যিটো আমি কিমো প্ৰফাইলেক্সিছ বুলি ইংৰাজীত কয়, মানে প্ৰতিৰোধত ঔষধ। কাৰ পেলু আছে নাই আমি গম নাপাওঁ, কিন্তু সকলো সৰু ল'ৰা ছোৱালীক এবছৰৰ পৰা ঊনৈছ বছৰৰ ভিতৰৰ সকলোকে যদি আমি পেলুৰ ঔষধ ছমাহৰ মূৰে মূৰে দিব পাৰোঁ, তেওঁলোকেও যদি পেলু সোমায়ো পেটৰ ভিতৰত সেইখিনি মৰি যাব। আৰু বিশেষকৈ এলবেণ্ডাজল বুলি এটা ঔষধ আছে যিটো ভাৰত চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ এই যোগান ধৰা হয়, আৰু এই যোগান যেতিয়া ধৰিব সেইটো মানে আচলতে সকলো ল'ৰা ছোৱালীক ছমাহৰ মূৰে মূৰে এই ঔষধটো খুৱাই থাকিব লাগে,
1: পৰা
0: ঊনৈছ বছৰৰ ভিতৰত। আৰু এবছৰৰ পৰা যদিও কওঁ, এবছৰৰ পৰা দুবছৰৰ ভিতৰত আমাৰ ড'জটো অকণমান বেলেগ, দুবছৰৰ পৰা বাকীখিনি ড'জটো বেলেগ, আৰু এবাৰেই খুৱাব লাগিব। এটা টেবলেট 400 মিলিগ্ৰামৰ এলবেণ্ডাজল বুলি কয়, আৰু লগত আমাৰ মেবেণ্ডাজল টেবলেটো আছে যিটো চৰকাৰীভাৱে উপলব্ধ। মেবেণ্ডাজলৰ ড'জটো অলপ বেলেগ, কিন্তু এই যিটো আমাৰ ডিৱৰ্মিং ডেট যিটো আমি ব্যৱহাৰ কৰি আছোঁ সেইটো হৈছে এলবেণ্ডাজল টেবলেট, আৰু এইটো সুৰক্ষিত। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা দেখা গৈছে যে এইটোৰ কোনো বিশেষ ছাইড এফেক্ট তেনেকুৱা নহয়। অকণমান কাৰোবাৰ পেট বিষাব পাৰে, গা বেয়া লাগিব পাৰে, সেইটো একদম কম, কিন্তু তথাপি এই ঔষধটো কোনোবা এজনৰ তদাৰকত দিব লাগে, আৰু সেইজন, আৰু দেখা গৈছে যে এই ঔষধটো খালী মুখেৰে খাব লাগে সন্মুখত ৰাখি, গতিকে যিকোনো মানুহে দিব পাৰে, বিশেষকৈ স্কুলৰ শিক্ষকসকল হওক, অংগনবাড়ী কৰ্মীসকল হওক, চিকিৎসক থাকিব লাগিব বুলি কথা নাই, কিন্তু ঘৰলৈ দি নপঠায়, যাতে খোৱাটো আমি মানে আমি একদম নিজে চকুৰ আগত ৰাখি খুৱাব লাগিব, আৰু সেইটো ছমাহৰ মূৰে মূৰে সৰু ল'ৰা ছোৱালীক দি থাকিব পাৰে। গতিকে এইটো কিন্তু প্ৰতিৰোধৰে এটা উপায়। ট্ৰিটমেণ্টলৈ মই যোৱাই নাই, পেলু আছে নাই আমি গম নাপাওঁ, কিন্তু আমি ধৰি লৈছোঁ যে সকলোৰে পেলু হৈছে, আৰু যদি কাৰোবাৰ হোৱাও নাই, নাইও যদি পেলু, তথাপিও কিন্তু এই ঔষধটো খালে একো অপকাৰ নকৰে, গতিকে এইটো মানে নিশ্চিত কৰিব লাগে।

0: এলবেণ্ডাজল
1: এলবেণ্ডাজলৰ কথা কৈছে,
0: হয়
1: সেইটোৰ লিকুইড ফৰ্মো পোৱা জানিছে,
0: হয় লিকুইড ফৰ্মো পায়, শিশুৰ কাৰণে পোৱা যায়। কিন্তু যিটো আমাৰ মানে মাছ কেম্পেইন যিটো আমাৰ 10 ফেব্ৰুৱাৰীত হয় গোটেই ভাৰতবৰ্ষতে দিয়ে, সেইটো কিন্তু টেবলেট আকাৰেই দিয়ে, যিটো 2 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক টেবলেটটো আধা টেবলেট ভাঙি পেলাই পানীৰ লগত গুড়া কৰি খাবলৈ দিয়া গৈছে এতিয়া। কাৰণ যিহেতু বহুতখিনি লজিষ্টিকৰ কথা আহি যায় সেই সময়ত একেলগে হ'লে, বিভিন্ন কাৰক আছে বটল নিদিয়াৰ, কিন্তু এনেই সেইটো কিনিবলৈ উপলব্ধ, পনীয়াকেও পায় আৰু গোটাকেও মানে টেবলেট আকাৰতো পায়। কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰগ্ৰেমটোৰ অন্তৰ্গত আমি এইটো গোটা টেবলেটেই দি আছে, কাম ফালি পেলাই তেওঁলোকে সেইটো খুৱাব পাৰে। আৰু 2 বছৰৰ ওপৰৰ সকলোৱে সেই এটা টেবলেট এবাৰ খালে হয়,
1: ছিংগল ড'জ
0: 6 মাহত এবাৰ। আৰু সেইকাৰণে এই যিটো আমি অলপতে আলোচনা কৰিলোঁ ডিৱৰ্মিং ডে, সেইটো আকৌ 17 আগষ্ট আছে এই বছৰ 2026 চনৰ, কাৰণ আগষ্টত আছে, কাৰণ 6 মাহ হৈ যাব,
1: গেপ
0: থাকিব। গতিকে এইটো হৈছে এটা প্ৰতিৰোধৰে উপায়, আমাৰ বাকী প্ৰতিৰোধৰ উপায়ৰ লগতে এইটো।
1: আৰু সাধাৰণতে আমি শুনা যায় ধৰক ঘৰ এখনত যেতিয়া শিশু এগৰাকী বা দুগৰাকী থাকে, শিশুৰ লগতে মাক দেউতাকো খাব লাগে,
0: হয় হয়,
1: পৰিয়ালৰ যিখিনি মানুহ থাকে আটাইকে খাব দিয়ে, আটাইকে খাব দিয়াৰ কথাটো
0: সাধাৰণতে কি হয়, মই ক'লোৱে যে পেলু অকল সৰু ল'ৰা ছোৱালীৰে যে হ'ব তেনেকুৱা কথা নাই, এইটো যিকোনো মানুহৰ পেটতে হ'ব পাৰে। আৰু বিশেষকে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় ইয়াৰ প্ৰাদুৰ্ভাৱটো বেছি। মই ক'ম কি কি হয় পেলু হোৱাৰ কাৰণে, তেওঁলোকৰ কি কি অসুবিধা হয়, কিয় আমি ইমান গুৰুত্ব দিছোঁ পেলুৰ ক্ষেত্ৰত, সেই কথাটো আছে। কিন্তু ডাঙৰ মানুহৰ ক্ষেত্ৰতো হয়, সেই ইমানখিনি তেওঁলোকৰ যিটো গা মানে শৰীৰৰ যিটো অপকাৰ হ'ব সেইটো অলপ কম হয়, সেইকাৰণে আমি মানে ফ্ৰী অফ কষ্ট দিয়া নাই বা বিনামূলীয়াকৈ দিয়া হোৱা নাই। কিন্তু আপুনি যিটো কথা সুধিছে যে একে সময়তে কিয় খাব লাগে, কাৰণ নহ'লে তেওঁলোকৰ যদি পায়খানাত ওলাই থাকে কণীটো, পেলু হৈ আছে ডাঙৰ মানুহৰ, তেওঁলোকৰ সেইখিনিৰ পৰা কিন্তু আকৌ সৰু ল'ৰা ছোৱালীখিনি পুনৰ তেওঁলোকৰ আক্ৰান্ত হ'ব পাৰে। সেইকাৰণে ঘৰৰ সকলোৱে খোৱাটো মানে বেছি প্ৰয়োজন, খুবেই প্ৰয়োজন।
1: এতিয়া আটাইতকৈ গুৰুত্ব প্ৰশ্ন আপুনি উনুকিয়াইছে
0: ইতিমধ্যে,
1: যে পেলু হ'লে আমি কিয় গুৰুত্ব দিব লাগে বা কি কি হ'ব পাৰে, সেইখিনি কওকচোন। কেনেকুৱা ধৰণৰ আমাৰ এটা শিশু বা এটা ল'ৰা ছোৱালীৰ অৱস্থা হ'ব পাৰে পেলু হ'লে?
0: হয়, এতিয়া কথাটো হ'ল কিয় আমি ইমান গুৰুত্ব দিছোঁ এতিয়া, আচলতে আগৰ পৰাও দিব লগা কথা, কিন্তু কথাটো হৈছে যে কিছুমান বস্তু আমি মন নকৰোঁ। কিন্তু প্ৰথম কথা হ'ল, যেতিয়া পেলু আচলতে কি, পেলু এটা পৰজীৱী, পেলু এটা জীৱিত বস্তু যি পেটৰ ভিতৰত গৈ, সি পেটৰ ভিতৰত আমি যি গ্ৰহণ কৰোঁ, একদম সাধাৰণ ভাষাত ক'বলৈ গ'লে শিশুটিয়ে হওক বা যোনেই নহওক, আমি যি গ্ৰহণ কৰোঁ সেইখিনি খাই জীয়াই থাকে,
1: খাদ্য আমি খাওঁ
0: সেইখিনি খাই জীয়াই থাকে। গতিকে যেতিয়া আমি ভাল বস্তুখিনি খাম, পেলুও সেই ভাল বস্তুখিনি খাই দিব। গতিকে শিশুটিয়ে, তেওঁলোকে যিমানেই আমি পুষ্টিদায়ক খাদ্য নোখোৱাওঁ কিয়, পেলুৱে আধা খাই দিব, গতিকে শিশুটিয়ে কমকৈ পাব, পৰিপুষ্টি অভাৱ হ'ব। গতিকে প্ৰথম কথা হৈছে যে শিশুৰ পৰিপুষ্টিৰ অভাৱ হয় যেতিয়া শিশুৰ পেটত পেলু থাকে। গতিকে প্ৰথম কথাটো হ'ল সেইটো, যে শিশুৱে যিমানখিনি পৰিপুষ্টি পাব লাগে সেইখিনি খালেও নাপাব, আৰু শিশুৱে পৰিপুষ্টি যেতিয়া নাপাব তেতিয়া শিশুটিৰ বাঢ়নত বাধা আহিব। আৰু বিশেষকৈ আমাৰ দেখা যায় যে 2 বছৰৰ পৰা 5 বছৰৰ ভিতৰৰ শিশুৰ সকলোতকৈ বেছি সেইখিনি সময়ত গ্ৰ'থ হয়, সেইখিনি সময়ত বাঢ়ন হয়। আৰু 1 বছৰৰ পৰা 2 বছৰৰ ভিতৰত, সেই সৰু জন্মৰ পৰা 2 বছৰৰ ভিতৰত শিশুৰ মগজুৰ গ্ৰ'থ হয়, 90% মগজুৰ বিকাশ 2 বছৰৰ ভিতৰত হৈ যায় কিন্তু। আৰু সেই সময়ত যদি সেই বিকাশৰ কাৰণে প্ৰয়োজনীয় পুষ্টি নাপায়, সকলো ফালৰ পৰা শিশুটিৰ বিকাশটো কম হ'ব, আৰু সেই পুষ্টি নোপোৱাৰ এটা কথা হ'ল যে পেলুৱে খাই পেলাব, কমি যাব, সেইটো 1 নম্বৰ। দ্বিতীয়তে আহিলে যে এই পেলুখিনি থকাৰ কাৰণে বিশেষকৈ হুকৱৰ্ম বুলি আমি কওঁ, হাকোটা পেলু আৰু ৰাউণ্ড ৱৰ্মো হয়, এই দুইটা পেলুৱে কিন্তু তেজৰ পৰা বেছি খায়, তেজ খায় বুলি ক'ব পাৰে। গতিকে কি হয়, আমাৰ যিটো লৌহ পদাৰ্থজনিত এনিমিয়া, আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, সেই আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া কিন্তু বেছি হৈ যায় যদি পেটত পেলু থাকে। আৰু ভাৰতবৰ্ষত দেখা গৈছে যে মহিলাসকলৰ ক্ষেত্ৰত, বিশেষকৈ যিসকল কিশোৰী, ঊনৈশ বছৰৰ ভিতৰৰ কিশোৰীসকল, তেওঁলোকৰ 50% ওপৰৰ কিশোৰী এনেও আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াত ভুগি থাকে। তাৰপিছত যদি সেই কিশোৰীগৰাকী পেলুৰ দ্বাৰা আক্ৰান্ত হয়, বিশেষকৈ হুকৱৰ্ম বা ৰাউণ্ডৱৰ্ম, তেওঁলোকে কিন্তু সেই যিখিনি

0: আইৰণ পায় সেইখিনিও আকৌ ডেফিচিয়েঞ্চি হ'ব। আৰু যেতিয়া কিশোৰী এগৰাকী বা মহিলা এগৰাকী আইৰণ ডেফিচিয়েঞ্চিত এনিমিয়াত ভোগে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। তাৰ ভিতৰত তেওঁলোকৰ পঢ়া শুনাত মন নথকাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ যিটো গৰ্ভস্থ সন্তান হ'ব, প্ৰেগনেণ্ট যদি হয় সেই কিশোৰীগৰাকী, সেই সন্তানটো ল' বাৰ্থৱেট হৈ জন্ম ল'ব পাৰে, তেওঁলোকৰ ব্লিডিং হ'ব পাৰে, মানে নানানটা। গতিকে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা লৌহ পদাৰ্থ জনিত যিটো আমাৰ এনিমিয়া হয়, সেইটো কিন্তু মানে ৰক্তহীনতা, সেইটোৰ এটা কাৰক কিন্তু এই পেলু। তাৰ লগতে আৰু এটা কথা আছে, এই যে পেলু হৈ আছে, মই ক'লো পুষ্টিহীনতাত ভুগিছে, বিশেষকৈ কিশোৰ অৱস্থাত, আমি এডোলেচেঞ্চলৈ কৈছোঁ ন, কিশোৰ অৱস্থাত এটা গ্ৰ'থ স্পাৰ্ট বুলি কথা আছে। এই মানে 14-15 বছৰৰ পৰা হঠাতে ল'ৰা ছোৱালী খুব বেছি পুষ্টি দৰকাৰ হয়, পৰিপুষ্টি, আৰু সেই সময়ত যদি পেলু থাকে, সেই ল'ৰা ছোৱালী কিন্তু সেই গ্ৰ'থটো নহয়, আৰু সেই গ্ৰ'থটো নোহোৱাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত জীৱনত বহুত অপকাৰ হ'ব পাৰে স্বাস্থ্যজনিত। সেইটো বিভিন্ন অপকাৰ হ'ব, মানে শেষত গৈ ধৰক আপোনাৰ প্ৰজননৰ ক্ষেত্ৰতো অপকাৰ হ'বগৈ পাৰে সেইটো। আৰু ইফালে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই যে কৈ আছোঁ পুষ্টিহীনতা হৈ আছে এনেকুৱা ধৰণে, এই পেলুৰ প্ৰাদুৰ্ভাৱৰ কাৰণে তেওঁলোকৰ পঢ়া শুনাত মন কমি যায়, তেওঁলোকৰ মগজুৱে কাম কৰা, কাৰণ মগজুলৈ যাব লগা ৰক্তখিনি নাযায়, তেওঁ অক্সিজেন কমি যাব, সেই গোটেইবোৰ আচলতে এটা। তাৰ লগতে আপোনাৰ কি হয়, মানে স্কুল ড্ৰপ আউট খুব বেছি, মানে পঢ়িব নোৱাৰে, পঢ়িব মন নাযায়, পঢ়া শুনাত ভাল ৰিজাল্ট মনোযোগ দিব নোৱাৰে, সেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহি পৰে। তাৰোপৰি বমি ভাৱ হ'ব পাৰে, পেট বিষাব পাৰে, এইবোৰতো হৈয়ে থাকিব পাৰে। আৰু তাৰ লগতে কি হয়, খাবলৈ কিছুমানৰ কি হয়, খাবলৈ মত নোযোৱা হয়, আভোক হয়, আৰু আভোক হোৱাৰ কাৰণে, পেলু হোৱাৰ কাৰণে আভোক হ'ল, আভোক হোৱাৰ কাৰণে আকৌ তেওঁলোকে কমকৈ খাব, গতিকে এইটো এটা মানে বৃত্তাকাৰে চাইকেলত ঘূৰি থাকিব। গতিকে এনেধৰণৰ মানে ইটোৰ লগত সিটো জড়িত হৈ বহুতখিনি অসুবিধাৰ সৃষ্টি হ'বগৈ পাৰে। গতিকে এইখিনি মানে যদিও আমি মন নিদিওঁ, কিন্তু খুব মন দিব লাগে। কিন্তু সবতকৈ ডাঙৰ কথাটো হ'ল, এইটো আমাৰ উপায় আছে,
1: হয় সেইটো আমি পাতিবলৈ গৈছোঁ।
0: হয়,
1: আপুনি ধৰক সমস্যাটোৰ কথা ক'লে, কেনেকুৱা পৰিস্থিতি হ'ব পাৰে সেইটো কথা কৈছে, এতিয়া আমাৰ বিষয়টোতে ৰাখিছোঁ, এটা প্ৰতিৰোধ আৰু আমি নিৰাময়।
0: হয়,
1: আমি কেনেকৈ প্ৰতিৰোধ কৰিবই লাগিব,
0: প্ৰতিৰোধ কৰিবই লাগিব,
1: কৰিব পৰা এটা,
0: হয়, প্ৰতিৰোধৰ কৰা মই যিটো ইতিমধ্যে উল্লেখ কৰিছোঁ, প্ৰতিৰোধৰ প্ৰথম উপায়টো হৈছে আমি সজাগ হ'ব লাগিব। প্ৰথম কথাটো হ'ল প্ৰতিৰোধ কেনেকৈ কৰিম, এবাৰ যদি হৈছে সেইটো আমি নিৰাময় কৰিব লাগিব। নিৰাময় কৰাৰ কাৰণে এলবেণ্ডাজল ঔষধ খাব লাগিব, যিটো 6 মাহৰ মূৰে মূৰে সকলো শিশুক দিয়াটো বাঞ্ছনীয়, বছৰৰ 2টা ড'জ, সেইটো 2 বছৰৰ ওপৰৰ পৰা সকলো শিশুকে আপোনালোকে আজিকালি চৰকাৰী, মানে এইটো আমি মাছ কেম্পেইন কৰোঁ, তাৰ বাহিৰেও যদি তাত খোৱাও নাই তেতিয়াহ'লেও আপুনি মানে চৰকাৰী হস্পিটেলত বিনামূলীয়াকৈ উপলব্ধ, আৰু যোনে যদি তেনেকৈ নাযায়ো সজাগ হৈ নিজে কিনিও খুৱাব পাৰে 6 মাহৰ মূৰে মূৰে সৰু ল'ৰা ছোৱালীক। এইটো এটা প্ৰতিকাৰো হ'ল, প্ৰতিৰোধো হ'ল,
1: বয়সলৈকে দিব পাৰে,
0: 19 বছৰলৈকে, আৰু পিছত ডাঙৰ মানুহেও খাব পাৰে, একো কথা নাই, সেইটো খালি হ'ব পাৰে, মই কৈছে হ'ব পাৰে, আৰু ডাঙৰে খোৱাটো একেই ড'জ, কিন্তু 2 বছৰৰ ওপৰৰ পৰা এডাল ড'জ একে, যদি এলবেণ্ডাজল খায় 400 মিলিগ্ৰাম আৰু মেবেণ্ডাজল বুলি এটা আছে, সেইটো কিন্তু 3টা ঔষধ খাব লাগে, প্ৰথম দিনা, দ্বিতীয় দিনা আৰু এদিন, সেইকাৰণে আমি আজিকালি এলবেণ্ডাজলটোৱে দিয়া যায় সাধাৰণতে, আৰু এটা ড'জ খালে হয়, আৰু ই নিৰাপদ। কাৰোবাৰ কেতিয়াবা বুৰ চুৰ বেয়া লাগিব পাৰে, সেইটো বেলেগ কথা, আৰু এইখিনি নহয়, আৰু এটা এইখিনিতে মই উনুকিয়াই থওঁ কথা, ঔষধৰ কথা যিহেতু ক'লোঁ, আমাৰ জনমানসত এটা বিশ্বাস আছে যে গৰম দিনত পেলুৰ ঔষধ খাব নালাগে, খুব কয়, আমিও পাওঁ, বা পেলু ঔষধ ৰাতি খাব নালাগে, হেৰি হ'ব, তেনেকুৱা আচলতে কথা একো নাই, তেনেকুৱা গৰম দিনত খাব লাগে, গৰম বস্তু ঠাণ্ডা দিনত খাব নালাগে, গৰম দিনত খাব নালাগে, তেনেকুৱা কথা একো নাই, একেবাৰে নিৰাপদে কথা নাই, নিৰাপদে আপোনালোকে খাওক। আৰু বিশেষকৈ ৰাতি আমাক দিয়ে কিয়, মানে দিনতে খায়, কেতিয়াবা ৰাতিও দিয়ে, এইটো কাৰণে যে সেই সময়ত যিহেতু মানুহজন শুই থাকে, একো নাখায়, সেই পেলুখিনিয়ে তেতিয়া ইণ্টেষ্টাইনত তেওঁলোকৰ বসতিটো স্থিৰ হৈ থাকে, সেইকাৰণে সেইখিনি সময়ত ড'জটো এফেক্ট কৰিবলৈ তেনেকুৱা কিছুমান লিটাৰেচাৰে কয় তেনেকুৱা। কিন্তু ৰাতি দিন যি যেতিয়াই নাখাওক, তেনেকুৱা বিশেষ একো অসুবিধা নহয়, সেই মনৰ পৰা সেই ভাৱটো আঁতৰাই পেলাওক আপোনালোক।
1: আচল কথাটো হৈছে ঔষধটো
0: খাব লাগিব, পেলুত খাব লাগিব। আৰু দ্বিতীয়তে আমাৰ যিখিনি ক'লোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা, তাৰোপৰি এই শাক পাচলি, কেঁচা শাক পাচলিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব,
1: যিবিলাক আমাৰ থাকে ধৰক বিয়া সবাহত,
0: হয় হয়,
1: শাক পাচলি থাকে,
0: থাকে, চালাড, চালাড বুলি আমি ভাবি লওঁ যে আমাৰ
1: পুষ্টিকৰ,
0: কিন্তু মই বা এজন চিকিৎসক

0: চিকিৎসক হিচাপে মই কওঁ যে আপোনালোকে যেতিয়ালৈকে গম নাপায় কোনে কাটিছে কেনেকৈ কাটিছে, এনেকুৱা বিশেষকৈ এনেকুৱা সমজুৱা ক্ষেত্ৰত পৰাপক্ষত চালাডটো নোখোৱাই ভাল। আৰু নিজে যেতিয়া আপুনি নিজে কাটি খাব আৰু ধুই, আৰু বাহিৰত ফল মূল, গৰম দিনত আমি ফল মূল খাওঁ বাহিৰত কাটি থোৱা, সেই মাখি পৰি থাকে। মাখিৰ ক্ষেত্ৰতো কি হয়, মাখি আহি যেতিয়া পৰিব, মাখি ওচৰৰ মাটিত পৰে, সেই মাটিৰ পৰা আহি মাখি এইবোৰত পৰে, আৰু তেতিয়া কিন্তু মাখিৰ ঠেঙত সেই মাটিত থকা কণীটো, পেলুৰ কণী লাগি আহে। গতিকে এই গোটেইখিনি আপোনাৰ প্ৰতিৰোধৰ উপায় খোৱাৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগে। আৰু সকলোতকৈ ডাঙৰ কথা যে আমি সকলো সজাগ হ'ব লাগে যে এইটো এটা ডাঙৰ গুৰুতৰ সমস্যা। আৰু সৰু ল'ৰা ছোৱালী হওক বা এডলেচেণ্ট হওক, আজিকালি ভিটামিন, আৰু এটা কিছুমান আমাৰ কয় যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে এই ঘূৰণীয়া পেলুটোৱে ভিটামিন এ যিটো আমি খাওঁ সেইটোৰ লগত সেইটো খাবলৈ কম্পিট কৰে, মানে প্ৰতিযোগিতাত নামে। গতিকে আমাৰ শৰীৰে, আৰু শৰীৰে কি হয়, যেতিয়া পেলু থাকে যি খাদ্যই নাখাওক শৰীৰৰ হজম ক্ষমতা কমি যায়। পেলুৱে খাওক নাখাওক সেইখিনি খাদ্য, শৰীৰে নিজে কিন্তু হজম কৰিব নোৱাৰে যিটো পায়খানাত ওলাই যায় পেলু থাকিলে। সেইটো এটা ডাঙৰ কথা, কিয় পৰিপুষ্টিত মানে অভাৱত ভোগে, কাৰণ পেলু বেছিকৈ থাকিলে শৰীৰৰ হজম ক্ষমতাটো কমি যায়,
1: গুৰুতৰ সমস্যা
0: দেখা দিব পাৰে। হয়,
1: ডাঙৰ ক্ষেত্ৰতে শুনো বা কেতিয়াবা শুনো যে পেলু গৈ মগজু পায়।
0: হয় হয় হয়, সেইটো আচলতে সেইটো আপুনি খুব ভাল কথা উনুকিয়াইছে যে সেইটো হৈছে আচলতে যিটো মগজুৰ কথা ক'লে, সাধাৰণতে আমাৰ ফিটা পেলু যিটো টেপ ৱৰ্ম বুলি কয়, ফিটা পেলু সংক্ৰমণত সেইটো দেখা যায়। ফিটা পেলুটো কিন্তু এই মাটিৰ পৰা এনেকৈ নাহে। ফিটা পেলুৰ ক্ষেত্ৰত কি হয়, যিটো আমি খুব ভালকৈ যদি নৰন্ধা মাংস খাওঁ কিছুমান, বিশেষকৈ গাহৰি মাংসৰ ক্ষেত্ৰত বা আন মাংসটো থাকে, বিশেষকৈ গাহৰি বা যিটো আমাৰ ছাগলী গাহৰি এনেকুৱা ধৰণৰ, সেইখিনিৰ মাংসত দেখা যায় যে তেওঁলোকৰ শৰীৰত, মানে এইটো আচলতে জুনটিক ডিজিজ বুলি কয়, মানে জীৱ জন্তুৰ ক্ষেত্ৰত ফিটা পেলুটো থাকে, আৰু সেই ফিটা পেলুটো তেওঁলোকৰ সংক্ৰমণ হয় জীৱ জন্তু, বিশেষকৈ গাহৰি সংক্ৰমণ হয়, আৰু সেই গাহৰিৰ ক'ত হয়, তেওঁলোকৰ মাংসপেশীত সেই ফিটা পেলু সোমাই থাকে। গতিকে যেতিয়া আমি নিজৰ খাদ্য হিচাপে সেই মাংস খাওঁ, সেই মাংসত ফিটা পেলু সেই একে এটা আৱৰণ থাকে, যিটো ভালকৈ নিসিজালে আৱৰণটোৰ ভিতৰতে গৰম হৈ থাকিলেও ফিটা পেলুটো বাচি থাকে। গতিকে মাংসখিনি যদি আমি খুব ভালকৈ নিসিজাওঁ, তাৰ মাজত যদি কিবা কাৰণত ফিটা পেলুৰ কণী বা ফিটা পেলুৰ আছিলে, সেই মাংসত থকা ফিটা পেলুটো আমাৰ পেটলৈ যাব মানুহৰ, আৰু পেটলৈ যোৱাৰ পিছত তাত গৈ পেলাই আমাৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজত সেইটো ভাঙি গৈ ওলাই আহিব। ওলাই আহি সেইটোৱে আমাৰ লিভাৰ হওক, এনেকৈ আমাৰ সংক্ৰমণ কৰিব, অত্যন্ত জটিল প্ৰক্ৰিয়া এটা শৰীৰৰ ভিতৰত গৈ সেইটোৱে কিন্তু মগজুটো প্ৰভাৱ পেলায়, ভয় লগা। আৰু মগজুত কেতিয়াবা যেনেকৈ মাংসত হেৰি হয়, গাহৰিৰ মাংসপেশীত যেনেকৈ মই কৈছোঁ এটা গোটা ধৰণৰ আবৃত হৈ মাংসত সোমাই থাকে, তেনেকৈ আমাৰ মগজুৰ বাহিৰৰ আৱৰণখনতো সেই পেলুটোৱে গৈ বংশ মানে সোমাবগৈ পাৰে, চিষ্ট বুলি আমি যিটো কওঁ। চ' তেনেকুৱা চিষ্ট কিছুমান হয়, আৰু যেতিয়া মগজুত তেনেকুৱা চিষ্ট হয় তেতিয়া কিন্তু অকণমান জটিল হয়, সেইটো অপাৰেশ্যনৰ প্ৰয়োজন হয়। আৰু কেতিয়াবা দেখা যায় এনেকুৱা পেলু চকুটো হোৱা দেখা যায়, কিন্তু চকুটো হয়, চকুটো এবিধ বেলেগ ধৰণৰ পেলু যে যাক চকুৰ, সেইটো আপোনাৰ মানে অকণমান দেখাত অসুবিধা হয়, বিষ হ'ব পাৰে, তাৰপিছত যেতিয়া তেতিয়া চকু বিশেষজ্ঞ সেইটো উলিয়াব পাৰে, দেখিলে চকুত সেইটো পিছত অপাৰেশ্যন কৰি উলিয়াব লগা হয় কেতিয়াবা।
1: মানে আমি যিটো শুনিলোঁ, গতিকে আমি কেতিয়াও গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু আমাৰ সকলোৰে দায়িত্ব আছে, শিক্ষকৰ দায়িত্ব আছে, ঘৰৰ মাক দেউতাকৰ দায়িত্ব আছে শিশুটিৰ ক্ষেত্ৰত, গতিকে আৰু চাফ চিকুণতা কথাটো, এইখিনি আমাৰ অতি গুৰুত্বপূৰ্ণ
0: কথা।
1: আমি যিটো নিৰাময় বা প্ৰতিৰোধৰ কথা ঔষধৰ কথাটো কৈছে, কিন্তু ঔষধৰ বাহিৰেও এগৰাকী আপুনি বিশেষজ্ঞ কমিউনিটি মেডিচিনৰ কি বুলি ক'ম, যি নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে আজিৰ এই খণ্ডৰ, কেনেদৰে হাত সাৰি থাকিব পাৰোঁ?
0: প্ৰথম কথাটো হ'ল যে অনাময় ব্যৱস্থাটো যদি আপোনালোকে সুচল কৰিব পাৰে, আগতে আমাৰ বাহিৰত মুক্তভাৱে পায়খানা কৰাৰ যিটো প্ৰথা আছিলে, এতিয়া সেইটো প্ৰায় কমিয়ে গৈছে, নাইকিয়াই হৈছে, তথাপিও সেইটো একেবাৰেই আমি আঁতৰি থাকিব লাগিব, কাৰণ তাৰপৰাহে মাটিলৈ যাব। দ্বিতীয়তে সজাগতা, স্বাস্থ্য সজাগতা, মানুহৰ নিজৰ হাইজিন মেইনটেইন কৰাটো, যিটো আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰোঁ, আৰু হাত ধোৱা, ভালকৈ হাতখন ধুব পাৰোঁ খোৱাৰ আগতে, যদিও এইটো আমাৰ খুব সাধাৰণ কথা যেন লাগে, কিন্তু আমি প্ৰায় প্ৰায় মানে 70% সংক্ৰমণ ৰোগ আমি যদি ভালকৈ হাতখন ধুওঁ আমি প্ৰতিৰোধ কৰিব পাৰি। তৃতীয়টো হৈছে যে নিৰ্ভয়ে আপোনালোকে সৰু ল'ৰা ছোৱালী হওক, কিশোৰ কিশোৰীসকল হওক, আপোনালোকে নিজে হওক পেলুৰ ঔষধ খাওক। যদি আপোনালোকৰ আছে নিৰ্মূল হ'ব,
1: নাইও
0: চাইড এফেক্ট।

পৰিয়াল কল্যাণ অনুষ্ঠান দি শুনিলে। এই অনুষ্ঠানত শ্ৰোতাসকলে পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণাত্ৰেয়ৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেট আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

অব্যৱহৃত কুঁৱা জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰা ৰোগৰ বীজাণু বিস্তাৰিত হয়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া আগবঢ়োৱা হৈছে অসমীয়া শ্ৰব্য সঁফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া শুনক অংগৰাগ মহন্তৰ কণ্ঠৰ এটি গীত।

অংগৰাগ মহন্তৰ কণ্ঠৰ গীত শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ গীত।

সেই আছিল মঞ্জ্যোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ গীত, আৰু এই গীতেৰে সামৰা হ'ল আজিৰ অসমীয়া শ্ৰব্য সঁফুৰাৰ গীতৰ অনুষ্ঠানটি।

কাইলৈ নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব ক্ৰীড়াংগণত অসমৰ খেলুৱৈ এই বিষয়ে এতিয়া আলোচনা। ইয়াত ভাগ ল'ব সুবোধ মল্লবৰুৱা আৰু বিদ্যুৎ কলিতাই, সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সেয়া আছিল ললিতা ছবিৰ গীত দীপেন বৰুৱাৰ কণ্ঠত। এইবাৰে শুনক আৰতি মুখাৰ্জীৰ কণ্ঠত মৰীচিকা ছবিৰ গীত। গীতৰ কথা নবকান্ত বৰুৱাৰ।

মরিচিকা ছবিৰ গীত শুনিলে আৰতী মুখাৰ্জীৰ কণ্ঠত। এইবাৰ এয়া শুনক আৰতী মুখাৰ্জী আৰু দীপেন বৰুৱাৰ কণ্ঠত মানৱ আৰু দানৱ ছবিৰ গীত।

সেয়া আছিল মানৱ আৰু দানৱ ছবিত দীপেন বৰুৱা আৰু আৰতি মুখাৰ্জীৰ কণ্ঠৰ গীত। চিত্ৰগীত অনুষ্ঠানত এইবাৰ এয়া শুনক মান্না দেৰ কণ্ঠৰ গীত ছবি অৰণ্য়।

মান্না দেৰ কণ্ঠত অৰণ্য ছবিৰ গীত শুনিলে। এইবাৰ শুনক মিতালী চৌধুৰীৰ কণ্ঠৰ গীত ছবি অনুতাপ।

সেয়া আছিল মিতালী চৌধুৰীৰ কণ্ঠত অনুতাপ ছবিৰ গীত। অনুষ্ঠানত এইবাৰ শুনক নিৰ্মলা মিশ্ৰ আৰু সংগীসকলৰ কণ্ঠৰ গীত ছবি বনৰীয়া ফুল।

সেয়া আছিল বনৰীয়া ফুলছবিত নিৰ্মলা মিশ্ৰ আৰু সংগীসকলৰ কণ্ঠৰ গীত। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক ভাইটি ছবিৰ গীত আৰতি মুখাৰ্জীৰ কণ্ঠত।

সেয়া আছিল ভাইটি ছবিৰ গীত আৰতী মুখাৰ্জীৰ কণ্ঠত। আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ আইন শৃংখলা আৰু আৰক্ষী ব্যৱস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ বৈঠকত পৰ্যালোচনা কৰা হয়। বাল্যবিবাহ, বহুবিবাহ, অপৰাধ পৰিস্থিতি, গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সংস্কাৰ, ডায়েল 112, বেটেলিয়ন প্ৰকল্প, আৰক্ষীৰ আৱাস আৰু আৰক্ষী থানাসমূহৰ এলেকা পুনৰ নিৰ্ধাৰণ আদি বিষয়ত বৈঠকত বিস্তৃত আলোচনা কৰা হয়। অধিক শক্তিশালী, আধুনিক আৰু জনমুখী প্ৰশাসন ব্যৱস্থা গঢ়ি তুলি অপৰাধ হ্ৰাস কৰা আৰু অপৰাধ সাব্যস্তকৰণৰ জৰিয়তে অপৰাধীক শাস্তি নিশ্চিত কৰাৰ দিশত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গুৰুত্ব প্ৰদান কৰে। ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি কলাক্ষেত্ৰ চৌহদৰ গণশিল্পী খগেন মহন্ত উদ্যানত গণশিল্পীগৰাকীৰ 85 সংখ্যক জন্মবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে পুৱা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি প্ৰাঞ্জল শইকীয়াই অনুষ্ঠানত গণশিল্পীগৰাকীৰ কৰ্মময় জীৱনৰ বহু স্মৃতিৰ ৰোমন্থন কৰি ভাষণ দিয়ে। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মানচিত্ৰ প্ৰকল্পৰ সমন্বয়ক প্ৰদীপ পূজাৰী, প্ৰকল্প সঞ্চালক সুনীল কুমাৰ দত্ত, কলাক্ষেত্ৰৰ সহকাৰী অভিযন্তা দ্বিজেন কলিতাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত গণশিল্পীগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটি সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী মনীষা হাজৰিকা, কীৰ্তিকমল ভূঞা, সূৰ্য গোস্বামী, মালবিকা বৰা, প্ৰাঞ্জল শইকীয়া, বিদ্যাসাগৰ, সংগীত পৰিচালক বিপুল বৰুৱা, মঞ্জোৎস্না মহন্ত আৰু স্বপ্নীল বৰুৱা উপস্থিত থাকে। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিঙৰ সভাপতি

0: অতীত অনুষ্ঠিত এই বৈঠকত জিলাখনত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আৰু চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত সৃষ্টি সিঙে জিলাখনৰ বিভিন্ন বিভাগৰ মাজত সুসমন্বয় বজাই ৰাখি চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ লগতে জনসাধাৰণে যাতে সময়মতে চৰকাৰী সেৱা আৰু আঁচনিৰ সুফল লাভ কৰে সেই দিশত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড়ৰ টেঙাখাটৰ টিংৰাই চাৰিআলিত শিল্পী জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয়। ব্যৱসায়ী জোন গগৈৰ প্ৰচেষ্টাত স্থাপন কৰা এই প্ৰতিমূৰ্তিটো মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰে। একেদৰে অঞ্চলটোত এটা ছুইমিং পুলো আজি মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত ভালেসংখ্যক গণ্যমান্য ব্যক্তি, সাংস্কৃতিক কৰ্মী আৰু শুভাকাংক্ষী উপস্থিত থাকে। লখিমপুৰৰ লালুক কৃষিচক্ৰৰ অন্তৰ্গত বঙালমৰাত আজি বিধায়ক ঋষিৰাজ হাজৰিকাই এটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষকসকলক উৎপাদিত ধানৰ উচিত মূল্য প্ৰদানৰ উদ্দেশ্যে এই কেন্দ্ৰটোৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ন্যূনতম সমৰ্থন মূল্য ধান ক্ৰয় প্ৰক্ৰিয়া খৰতকীয়া কৰি কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ খাৰিফ বিপণন ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লখিমপুৰ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সহযোগত অসম খাদ্য আৰু অসমৰী যোগান নিগমৰ তত্বাৱধানত এই কেন্দ্ৰটোৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ পৰা ধান ক্ৰয় কৰা হ'ব। ধান ক্ৰয় কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত জিলা কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াকে ধৰি কৃষি বিভাগৰ বিষয়বৃন্দ উপস্থিত থাকে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং এফ চিক 5-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ এছ আজাৰীয়ে হেট্ৰিক অৰ্জন কৰে। ইপিনে তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগানে জামছেদপুৰ এফ চিক পেনাল্টি শ্বুটআউটত 9-8 গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অহা 19 আৰু 20 আগষ্টত ছেমিফাইনেল খেল দুখন অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আজিৰ নাট্য অনুষ্ঠানৰ নিবেদন স্বাধীনতাৰ দুপৰীয়া।

প্রযোজনা উৎপল দত্তর। এয়া শুনক স্বাধীনতার দুপরিয়া।

প্রিয় শ্রোতা, মই এগৰাকী সাধাৰণ নাট্যকাৰ, ক'ব পাৰে ইতিহাসৰ ছাত্ৰ। ইতিহাসৰ পাত লুটিয়াই আপোনালোকৰ বাবে আৱিষ্কাৰ কৰিছোঁ এক তেজদীপ্ত অধ্যায়। 1930 চনৰ আইন অমান্য আন্দোলন, পূৰ্ণ স্বৰাজৰ দাবীত আৰম্ভ হোৱা সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামৰ দ্বিতীয় পৰ্ব, আৰু এই পৰ্বৰ মহাৰথী আছিল অহিংসাৰ পূজাৰী বাপুজী। দাণ্ডি যাত্ৰাৰ জৰিয়তে গান্ধীজীয়ে আৰম্ভ কৰিবলৈ বিচাৰিছিল এই আন্দোলন। দাণ্ডিৰ সমুদ্ৰ তীৰত লোন আইন ভংগ কৰাই আছিল গান্ধীজীৰ একমাত্ৰ লক্ষ্য। সাবৰমতী আশ্ৰমত চলিছিল দাণ্ডি যাত্ৰাৰ বিৰাট প্ৰস্তুতি।

0: এজন বন্ধুৱে মোলৈ চিঠিৰে সুধিছে, প্ৰাৰ্থনা কি বস্তু আৰু ৰাজহুৱা প্ৰাৰ্থনাৰ সকাম কি? মই তাৰ উত্তৰত কওঁ যে প্ৰাৰ্থনা মোৰ প্ৰাণ, মোৰ অন্তৰৰ অন্তৰতম বন্ধু। প্ৰাণনাথ ভগৱানক উপলব্ধি কৰাৰ উপায় হৈছে প্ৰাৰ্থনা। মীৰাবেন বোলা,
1: জয় গান্ধী মহাৰাজ,
2: জয়
1: জয় গান্ধী মহাৰাজ,
2: জয়
1: জয় গান্ধী মহাৰাজ,
2: জয়।
3: কমপ্লিট ইণ্ডিপেণ্ডেন্স, পূৰ্ণ স্বৰাজ। 1930 চনৰ 26 জানুৱাৰীৰ দিনা কংগ্ৰেছে সমগ্ৰ দেশতে স্বাধীনতা দিৱস পালনৰ যোগেদি আহ্বান দিছে আইন অমান্য আন্দোলনৰ। গান্ধীজীক এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। গুজৰাটৰ দাণ্ডীৰ সমুদ্ৰতীৰত উপস্থিত হৈ গান্ধীজীয়ে ব্ৰিটিছৰ লোন আইন ভংগ কৰাৰ বাবে সবৰমতী আশ্ৰমত এইমাত্ৰ অন্তিম প্ৰাৰ্থনা সভা সমাপ্ত কৰিলে। দাণ্ডী যাত্ৰাত যোগ দিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সবৰমতী আশ্ৰমত সমবেত হৈছে প্ৰায় 75,000 নৰনাৰী। কিন্তু বাপুজীয়ে মাত্ৰ 78 সুযোগ্য অনুগামীক লগত লৈ কাইলৈ 1930 চনৰ 12 মাৰ্চ তাৰিখে ফেহুজালি পৰত সবৰমতীৰ পৰা 200 মাইল যোৰা পথ পদব্ৰজে অতিক্ৰম কৰি দাণ্ডীত উপস্থিত হ'ব। ৰাতি পুৱাবলৈ আৰু বেছি পৰ নাই।

গুজৰাটৰ গাঁও নগৰ অতিক্ৰমী গান্ধীজী আগবাঢ়িবলৈ ধৰিলে দাণ্ডী অভিমুখে। ব্ৰিটিছ চৰকাৰে আৰম্ভণিতে গান্ধীজীৰ দাণ্ডী যাত্ৰাৰ দৰে ফেৰিঙতি সদৃশ ৰাজনৈতিক ঘটনা এটাক গুৰুত্বই দিয়া নাছিল। কিন্তু ফেৰিঙতিয়ে যে খাণ্ডৱ দাহৰ ৰূপ ল'ব পাৰে এই কথা চাহাবৰ পকা মগজুৱে অনুমান কৰিব পৰা নাছিল। হাজাৰ হাজাৰ নৰনাৰীয়ে গান্ধীজীৰ যাত্ৰাপথত ভিৰ কৰিলেহি। চৰকাৰী আইন গান্ধীজীয়ে কিদৰে ভংগ কৰে তাকে চাবলৈ মানুহে গান্ধীজীৰ সমদলত যোগ দিবলৈ ধৰিলে। চাওঁতে চাওঁতে কংগ্ৰেছ স্বেচ্ছাসেৱকৰ সংখ্যা বাঢ়ি গৈ বিৰাট আকাৰ ধাৰণ কৰিলে। অগ্ৰগামী পদাধিকৰ ভূমিকাৰে বাপুজী মাথো আগবাঢ়ি গ'ল নিজৰ লক্ষ্যৰ পিনে, উপস্থিত হ'লগৈ সমুদ্ৰ তীৰত।

অভূতপূৰ্ব ৰূপত নাৰী সমাজে গান্ধীজীৰ আহ্বানত ওলাই আহিল ৰাজপথলৈ। আৰম্ভ হ'ল বান্ধোন ভঙাৰ গান। দিল্লী, বোম্বাই, অসম, বিহাৰ সকলোতে সমাজৰ সৰ্বস্তৰৰ নাৰী সমাজে অগ্ৰণী ভূমিকা পালন কৰিলে। দিল্লীৰ দৰে ৰক্ষণশীল চহৰতেই 1600 মহিলাই কৰিলে গ্ৰেপ্তাৰ বৰণ। আইন অমান্য আন্দোলনে ভাৰতীয় নাৰীক পুৰুষৰ সৈতে সমান অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত বহুলাংশে সহায় কৰিছে। 100 বছৰেও যি নাৰীক ৰক্ষণশীলতাৰ অন্ধকূপৰ পৰা উলিয়াই অনাটো সম্ভৱ হৈ উঠা নাছিল, দাণ্ডী যাত্ৰাৰ মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে সেয়া সম্ভৱ হৈ উঠিছিল।

স্বেচ্ছাসেৱকসকল আৰু গান্ধীজীক গ্ৰেপ্তাৰ কৰা হ'ল। ধাৰচানাৰ চৰকাৰী জিলাত লোন আইন ভংগ কৰাৰ দায়িত্ব কানপাত ল'লে বোম্বাইৰ প্ৰখ্যাত জাতীয়তাবাদী মুছলিম পৰিয়ালৰ সন্তান আব্বাছ তায়েবজীয়ে। তেওঁকো গ্ৰেপ্তাৰ কৰিলে। নেতৃত্ব দিবলৈ আগবাঢ়ি আহিল দৃপ্ত জাতীয়তাবাদী কবি সৰোজনী নাইডু। 21 মে'ত ধাৰচানাত লোন আইন ভংগ কৰিবলৈ যোৱাৰ পূৰ্বে সৰোজনীয়ে স্বেচ্ছাসেৱকসকলক প্ৰাৰ্থনা হ'বলৈ আহ্বান জনালে।

0: এই আমাৰ এই শিবিৰটোৰ পৰা ধৰ্ষণৰ ডিপুটোনো কিমান দূৰ?
1: আধা মাইলমান হ'ব। আজি মই গৈ আলেঙে আলেঙে চাই আহিছোঁ। লোন জমা কৰা ঠাইটুকুৰাৰ চাৰিওফালে পানীৰে ভৰা খাল। চুৰাটৰ চাৰিশ লাঠিধাৰী স্থানীয় পুলিচে ডিপুটোত হেনো পহৰা দি আছে, লগত ছজন ইংৰাজ অফিচাৰ। দেখিলোঁ কাটাতাৰৰ বেৰৰ ভিতৰত 25-30 জনমান ৰাইফলধাৰী চিপাহী।
0: এ সিহঁতে কিমানক মাৰিব? পত্নীক কৈ আহিছোঁ, পুনাকণক কবি, স্বাধীনতাৰ হকে তোৰ বাপেৰাই নিৰ্বিবাদে ব্ৰিটিছৰ গুলি বুকুপাতি লৈছিল।
2: চাব্বাছ ভাই, ময়ো মাক সেৱা কৰি কৈ আহিছোঁ। মা, মোৰ মৃত্যুৰ বাতৰি শুনি তুমি যেন কেতিয়াও নাকান্দা। বলা ভাই, সাজু হ'বৰ হ'ল।
3: বলা বলা বলা বলা।

moi jen thiệu hồi sai số khi phải bỏ đi số nirastro protirod hin hoytak grohir uporot police bahiniye jopi ai pori lohar beri logwa lathire kopa bole thorise kei minute manor bidorte gutei thaite kura ahoto hoytak grohire dhakkai gol pratham dol sessa khewak bhuluntita hoar pisot agbari ahil ditiyoto sessa hoye gotol kono hongit nai ahat tali nai sambhabona nai mrittu অথবা আঘাতৰ প্ৰৰক্ষা পোৱাৰ 18জন হত্যাগ্ৰহীক সুচৰাই লৈ গ'ল আৰু 42জন ৰক্তাক্ত অৱস্থাত মাটিত পৰি সৎপথাই আছে আত্মৰক্ষাৰ বাবে বিমুখ এজাক লোকক কোন সভ্য জাতিয়ে এনেকৈ প্ৰহাৰ কৰিব পাৰে কিন্তু এয়াই শেষ নাছিল ব্ৰিটিছ চৰকাৰৰ নিষ্ঠুৰতাৰ অন্য এক অধ্যায় রচিত হল পেশোয়ারত।

0: সকলোকে সমদলত সমাবেত হৈছে। হঠাৎ পুলিচ আহি আৰু কংগ্ৰেছ কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা জনতাই প্ৰতিবাদ জনালে। বাদ বিসম্বাদ হাৱা গৰম হৈ গ'ল। উহ, দুই পক্ষৰ মাজত গুলীয়াগুলী চুৰু হৈ গৈছে।
1: ৰবা
2: আব্বা, ময়ো যাম, মোকো লৈ যোৱা আব্বা। আব্বা

পেশোৱাৰৰ সেই নিৰ্মম ঘটনাত প্ৰায় 300 জন স্বাধীনতা সংগ্ৰামীৰ মৃত্যু হয়। আচৰিত কথা কি জানে, ব্ৰিটিছ চৰকাৰৰ গোৰ্খা ৰেজিমেণ্টৰ 2টা প্লেটুনে ব্ৰিটিছ অফিচাৰৰ হুকুম অমান্য কৰিছিল। চন্দ্ৰ সিং গাৰোৱালৰ নেতৃত্বত গোৰ্খা সৈনিকসকলে দীপ্তকণ্ঠে মুছলমান ভাইসকলৰ ওপৰত গুলীবৰ্ষণ নকৰোঁ বুলি ঘোষণা কৰিছিল। কেইজনমানে মূৰ পাতি লৈছিল সামৰিক আদালতৰ মৃত্যুদণ্ডৰ আদেশ। 25 এপ্ৰিলৰ পৰা 4 মে'লৈকে সংগ্ৰামী জনসাধাৰণে ব্ৰিটিছৰ হাতৰ পৰা পেশোৱাৰ অধিকাৰ কৰি ৰাখিছিল। পেশোৱাৰতকৈও দুঃসাহসী ঘটনা সংঘটিত হৈছিল পূৰ্ববংগৰ চট্টগ্ৰাম বন্দৰত, আৰু নেতৃত্বত আছিল সূৰ্য সেন।

0: আহা, এতিয়াও প্ৰীতিলতা আৰু টাইগাৰ আহি পোৱা নাই কিয়? বিপ্লৱী কৰ্মকাণ্ডত সময়জ্ঞান থাকিব লাগে।
1: আহিছে বোধহয়।
0: দুৱাৰখন খুলি দিয়া আনন্দ। এই লোকনাথ, অম্বিকা, সাৱধান, পুলিচো হ'ব পাৰে। দেৰি কৰিছা, এইবোৰ মই পচন্দ নকৰোঁ। শুনা, সকলোৱে বহা আৰু মন দি শুনা। আমাৰ পৰিকল্পনা হ'ল চট্টগ্ৰাম বন্দৰত থকা ব্ৰিটিছ চৰকাৰৰ অস্ত্ৰাগাৰবোৰ লুণ্ঠন কৰা। ইতিমধ্যে আমি ভাৰতীয় ৰিপাব্লিকান সেনাবাহিনীৰ পক্ষৰ পৰা সমগ্ৰ ভাৰতবাসীক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে আহ্বান জনাইছোঁ। চট্টগ্ৰামৰ চাৰিটা ইউৰোপীয় কেন্দ্ৰৰ সৈনিকৰ পোচাক পৰিধান কৰি আমাৰ 50 গৰাকী বিদ্ৰোহীয়ে অস্ত্ৰাগাৰবোৰ লুণ্ঠন কৰিব। টাইগাৰ, মনত ৰাখিবা, কেৱল বন্দুক লুট কৰিলেই নহ'ব, গুলী বাৰুদো আনিব লাগিব। চলো চলো।

0: বাৰুক লৈ লোৱা, পলম নকৰিবা, মই পহৰা দি আছো।
1: ঠিক আছে, মই লুট কৰি আছো।
0: টাইগাৰ, সোনকালে সোনকালে কৰা।
2: এয়া

সূৰ্য সেনৰ বিদ্ৰোহী বাহিনীয়ে ব্ৰিটিছ অস্ত্ৰাগাৰৰ পৰা ৰাইফল আৰু বন্দুক লুট কৰিলে সঁচা, কিন্তু ভুলবশতঃ পাহৰি গ'ল গুলী বাৰুদ লুণ্ঠন কৰিবলৈ। এইবাবেই ব্ৰিটিছ বাহিনীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে চট্টগ্ৰাম এলেকাৰ হাবিয়ে পননীয়ে তেওঁলোকে আশ্ৰয় ল'বলৈ বাধ্য হ'ল। 1930 চনৰ 22 মে'ৰ দিনা ব্ৰিটিছ ৰেজিমেণ্টৰ হাতত 52গৰাকী বিদ্ৰোহী বন্দী হ'ল। সৰ্বকনিষ্ঠ বিদ্ৰোহী টেগ্ৰা বা টাইগাৰে গুলীবদ্ধ হৈ মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ বন্ধু লোকনাথক কৈছিল, মোৰ মৃত্যু আসন্ন, তোমালোকে শেষ মুহূৰ্তলৈকে যুদ্ধ চলাই যোৱা, আহক। দাণ্ডী যাত্ৰাই সূচনা কৰা আইন অমান্য আন্দোলনত দেশৰ হকে প্ৰাণ আহুতি দিয়া শ শ বীৰ শ্বহীদক আমি জনাওঁ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি।

দাণ্ডি যাত্ৰাৰ পটভূমিত নৰেন পাটগিৰি ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে শৈল বৰুৱা, মুকুল দাস, অবতোষ ভূঞা, ভাস্কৰজ্যোতি বৰুৱা, লক্ষী বৰঠাকুৰ, দিগন্ত ভাগৱতী, তপন কলিতা, উৎপল বৰা, জুৰি গোস্বামী, তিলোত্তমা শৰ্মা আৰু নাট্যকাৰৰ চৰিত্ৰত অৱনী বৰা। নয়ন প্ৰসাদৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে উৎপল দত্তই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কেইটিমান বৃন্দগীত। পুনতে এয়া শুনক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰে এটি বৃন্দগীত।

বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ। এইবাৰ এয়া শুনক অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। আমাৰ কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই স্মিতা গোস্বামীয়ে লৈছো বিদায়। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।